আকাশবাণী তেজপুৰ, আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 31 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 16 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: which is a win-win agreement for every sector in both nations. Highlighting the discussions during the meeting, he said that they shared a vision for an innovation-driven, trusted and future-ready growth partnership. In football, defending champions Argentina defeated England 2-1 in the second semi-final at Atlanta Stadium in US to set up the title clash of the FIFA World Cup against Spain. The first half ended goalless, but Anthony Gordon scored the opening goal for England in the 55th minute. Argentina's Enzo Fernandez equalised in the 85th minute and Lautaro Martinez struck in the 90th minute to complete a dramatic 2-1 comeback victory for Argentina. Now Argentina will play against Spain in the final on Sunday night. In men's cricket, second one-day international of three-match series between India and England will be played at Sophia Gardens in Cardiff today. The match will start at 5:30 p.m. Indian time. Earlier, India defeated hosts England by 6 wickets in first ODI at Edgbaston in Birmingham on Tuesday to lead the series 1-0. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক মুকুতামালা।
2: ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে তেখেতৰ আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত লিখিছিল। সাধনা শব্দটো লিখাৰ লগে লগে মনত পৰিল সাধনা শব্দ থকা অন্য এটা বাক্যলৈ। গুৱাহাটীলৈ পঢ়িবলৈ আহি কবি ৰঘুনাথ চৌধুৰী ডাঙৰীয়াৰ উজান বজাৰৰ বাসগৃহলৈ গৈছিলোঁ পৰিচয় হ'বলৈ। স্কুলত থাকোঁতে বহাগীৰ বিয়া কবিতাটো পঢ়ি আপ্লুত হৈ আছিলোঁ। আৰু যে সেই নিচিনো তোমাক ক'ত আছা প্ৰভু কবিতাটো, নালাগে তোমাৰ প্ৰভু ঐশ্বৰ্য বিভূতি নামৰ কবিতাটো ব্যতিক্ৰমী কবিতা আছিল। তেখেতৰ ঘৰলৈ গৈ চিনাকি হওঁতেও বসন্তকালেই আছিল, গুৱাহাটীত পলাশ মদাৰৰ ৰঙীন সমাৰোহ। তেতিয়া বিহগী কবিয়ে মই কবিতা লিখোঁ বুলি জানিয়েই প্ৰথমে সুধিছিল, তুমি কিহৰ সাধনা কৰি আছা, কবিতাৰ নে? মোৰ কবিতা কোনটো ভাল পোৱা? অকণমানি শাৰীৰিকভাৱে অক্ষম মানুহজনৰ মুখলৈ চাই মই কবিতাৰ শাৰীবোৰেই দেখিছিলোঁ। চৰাইৰ কথা তেখেতে ইমান কেনেকৈ জানে? পাছলৈ বুজিলোঁ তেখেতক বিহগী কবি বুলিলে সৰু কৰাহে হয়, ৱৰ্ডছৱৰ্থৰ দৰেই তেখেত প্ৰকৃতিৰ কবি। স্বদেশপ্ৰেমৰ বলিষ্ঠ কবিতা লিখি মোৰ শৰীৰত, আত্মা আৰু মনত তপ্ত ৰক্ত প্ৰবাহিত কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ ঘৰলৈও গৈছিলোঁ শ্ৰদ্ধা জনাবলৈ। তেখেতো সেই সৰুফুটীয়া মানুহ, কিন্তু কি প্ৰচণ্ড শক্তি, কি তেজী শব্দ! মই বিপ্লৱী, মই তাণ্ডৱী কবিতাটি আবৃত্তি কৰি মই বহুতবাৰ প্ৰথম হৈছোঁ। হেমবৰুৱা ছাৰ আৰু যোগেশ দাদাৰ পৰা আহৰণ কৰিছিলোঁ এটা বৰ ডাঙৰ গুণ, সেইটো হৈছে অনবৰতে হাতত এখন বিখ্যাত কিতাপ ৰখাটো। বিভিন্ন কামৰ ফাঁকে ফাঁকে তেখেতসকলে এনে কিতাপ অধ্যয়ন কৰিছিল আৰু তেনেকৈয়ে বিশ্বৰ সাহিত্য জগতখনৰ লগত নিবিড় সম্পৰ্ক স্থাপন কৰিছিল। মানুহে জীৱনত সেই প্ৰতিদিনৰ 24 ঘণ্টা সময়েই পায়, কিন্তু সেই সময় অতি পৰিকল্পিতভাৱে ব্যয় কৰিব লাগে। মানুহে জীয়াই থাকিবলৈকে খোৱা বোৱা কৰে, খাবৰ কাৰণে জীয়াই নাথাকে। মহাত্মা গান্ধীৰ জীৱনীটো পাইছিলোঁ, তেওঁ মাত্ৰ 3 ঘণ্টা সময়হে শুইছিল। আমাৰ দিনত অন্ততঃ মোৰ কাৰণে জৱাহৰলাল নেহৰুৰ ডাইনেমিক শক্তিও বৰ প্ৰেৰণাদায়ক আছিল। সাধাৰণ জীৱনকে এই মহানুভৱসকলে অসাধাৰণভাৱে গঢ় দিছিল। উঠি অহা ল'ৰা ছোৱালীবোৰক মহান ব্যক্তিৰ জীৱনী সেয়েহে পঢ়িবলৈ একান্তভাৱে দিব লাগে, তেহে জীৱনৰ দিগদৰ্শন হয়। হেমবৰুৱা ছাৰৰ বাগ্মিতাও মোৰ বাবে বৰ আকৰ্ষণৰ বস্তু আছিল। মানুহৰ অন্তৰ স্পৰ্শ কৰিবৰ কাৰণে তেখেতে একোটা কথা কি কৌশলেৰে ওপৰলৈ লৈ গৈ থাকে সেই কথাটো মই সদায় লক্ষ্য কৰিছিলোঁ। অনুসন্ধান আৰু নিৰীক্ষণ, এই দুটা সঁচাকৈয়ে বৰ ডাঙৰ বস্তু। সঁচা কথা ক'বলৈ গ'লে বি বৰুৱা মহাবিদ্যালয়ে ভৱিষ্যতৰ কাৰণে মোক বিভিন্ন ক্ষেত্ৰত গঢ় দিলে। ৰাতিপুৱা গধূলি দুবেলা ক্লাছ কৰিও মই বিভিন্ন কাম কৰিবলৈ সময় পোৱা হ'লোঁ। দেওবাৰ বা অন্য বন্ধৰ দিনবোৰত এদিনো এনেয়ে থাকিবলৈ নোপোৱা হ'লোঁ। স্থানীয় বা দূৰৈৰ অনুষ্ঠানবোৰে মোক বক্তৃতা দিবলৈ মতা হ'ল।

0: বিভিন্ন আলোচনী আৰু কাগজে পত্ৰই মোৰ লেখা লাগিবই বুলি নেৰানেপেৰাকৈ লাগি বিভিন্ন বিষয়ত লিখিবলৈ মোক বাধ্য কৰোৱা হ'ল। তেওঁলোকৰ মৰমে আৰু আশীৰ্বাদে মোৰ শূন্য পাত্ৰ ভৰাবলৈ ধৰিলে। এইখিনিতে তৰুণ লেখক সংঘ বোলা গুৱাহাটীৰ উজান বজাৰৰ সংঘ এটাৰ নাম মই নিশ্চয় উল্লেখ কৰিব লাগিব। তেওঁলোকে প্ৰায় প্ৰতিমাহে আলোচনাচক্ৰ পাতিছিল আৰু তালৈ মোক বক্তৃতা দিবলৈ মাতি নিছিল। বিভিন্ন কাৰণত কুমাৰ ভাস্কৰ নাট্যমন্দিৰ, গুৱাহাটী আলোচনাচক্ৰ, কলেজৰ বিভিন্ন অনুষ্ঠান আদিত মই অবিচ্ছিন্নভাৱে জড়িত আছিলোঁ। শ্ৰীমন্ত শংকৰদেৱৰ তিথি, শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি, ৰবীন্দ্ৰ নজৰুল জয়ন্তী, জ্যোতিপ্ৰসাদৰ তিথি, বিষ্ণুৰাভাৰ তিথি, তৰ্ক প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা একোৱেই বাদ নাযায়। কলেজৰ মিউজিকেল ফাংচনবোৰত অকল উপদেষ্টা কিয়, অতি সক্ৰিয়ভাৱে হাতে কামেও মই পৰিচালনা কৰিছিলোঁ। কলেজৰ অধ্যাপকসকলে কৰা বহুতো নাটকৰ ময়েই পৰিচালিকা আছিলোঁ। কলেজত আমি মুঠতে অতি সুন্দৰ বুজাবুজিৰে এটা টীমৰ দৰে কামবোৰ কৰিছিলোঁ। দৰমহালৈ ভ্ৰক্ষেপ নাছিল। কলেজৰ দৰমহাৰে নোজোৰে কাৰণে ৰেডিঅ'ৰ বিভিন্ন প্ৰগ্ৰেম কৰিছিলোঁ। অকণিৰ মেল, মহিলাৰ মেল, এইবোৰ নিয়মিতভাৱে চলাইছিলোঁ।
1: মুকুতামালা শুনিলে আজিৰ মুকুতামালাৰ কথাখিনি নিৰ্মল প্ৰভা বৰদলৈ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ ৰীণা দেৱী আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়া গীত। লগৰীয়াসকল হ'ল ললিতা চহৰীয়া, ৰিমঝিম নাথ আৰু পৰিণীতা শৰ্মা।

ইমান পৰে শ্ৰোতাসকলে ৰীণা দেৱী আৰু লগৰীয়াসকলৰ কণ্ঠত চিয়া গীত শুনিলে। লগৰীয়াসকল আছিল ললিতা চহৰীয়া, ৰিমঝিম নাথ আৰু পৰিণীতা শৰ্মা। বাদ্যযন্ত্ৰত সহযোগ কৰিলে খোলত দেৱেশ্বৰ শৰ্মা, তালত নৃপেন ডেকা, বাঁহীত তীৰ্থ চহৰীয়া আৰু দোতাৰাত গিৰীন্দ্ৰ কুমাৰ নাথে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ভজন। ভজনসমূহ আগবঢ়োৱা হৈছে কেইখনমান হিন্দী ছবিৰ পৰা। অনুষ্ঠানৰ আৰম্ভণিতে এয়া মহম্মদ ৰফি, ছবি গোপী।

আপোনালোকে ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক পৰিণয় ছবিৰ পৰা এটি ভজন শৰ্মা বন্ধুৰ কণ্ঠত।

ইমান পৰে শ্ৰোতাসকলে কেইটিমান ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ অনুষ্ঠান পৰিচিতি।

নিশা 9:30 লাইভ ফোন ইন ডক্টৰ অনলাইন, নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত অভয়াৰণ্য, বানপানী আৰু বন্যপ্ৰাণী, এই বিষয়ে এটি আলোচনাত

ল'ব ডক্টৰ নাৰায়ণ শৰ্মা আৰু নাৰায়ণ মহন্তই, আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত স্বাৱলম্বন, এই বিষয়ে চায়েষ্টা পাৰ্বিনৰ এটি সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ জোনালী বৰুৱাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ মানসী পৰি হাজৰিকা আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই, আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, শিল্পীসকল আৰিফুল হক, নমিতা গোস্বামী, ৰঞ্জিতা বৰুৱা, মনোৰঞ্জন গগৈ, ৰুমি অঞ্জনা চৌধুৰী আৰু ৰাজেন গোহাঁই। পুৱা 6:55 জ্ঞান বিজ্ঞান, যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। ৭:15 আজি পুৱা, আগবঢ়াব ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লীলা গগৈৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:15 জিলাৰ ৰেহৰূপ। পুৱা 9:20 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু। 10:00 মাটিৰ গান। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। ১১:05 পৰাগমালা লাইভ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ সাহিত্য শিতানত জয়শ্ৰী নেওগৰ কবিতা আৰু ৰিয়া দেৱীৰ গল্প, আগ ধৰিব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 বিনীতা দাসৰ কণ্ঠৰ আধুনিক গীত। ১:20 পৰীক্ষিত বৰদলৈ আৰু সংগীতবৃন্দই গোৱা ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰসন্ন বৰুৱাৰ বাঁহীবাদন। 1:50 শিখা দত্তৰ কণ্ঠৰ ভজন। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। এই অনুষ্ঠানত সফল বিলাহী খেতিয়ক অনিল বড়োৰ এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সন্ধিয়া 5:25 ডক্টৰ ওম প্ৰকাশ গুপ্তাৰ হিন্দী কথিকা দৃষ্টিহীনতা কাৰণ এবং আয়ুৰ্বেদ মে ইস্কা উপচাৰ। ৫:45 শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠানত ডক্টৰ হিমাংশু কলিতাৰ কথিকা শিক্ষাৰ্থীক অৰ্থনৈতিক জ্ঞানৰ সৈতে জড়িত কৰাত শিক্ষাৰ ভূমিকা। সন্ধিয়া 6:40 আৰু 7:05

বৃন্দগান। 7:20 ডক্টৰ ৰুণিমা শৰ্মাৰ সংস্কৃত কথিকা ভাস্কৰ চৰিত কাব্যস্য বৈশিষ্ট্যম। ৭:30 পূবালীৰ সুৰ অনুষ্ঠানত চন্দ্ৰকান্ত তেৰণৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিচিতি ইমানেই।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ফিঙ্গারপ্রিন্টৰ বিভিন্ন কথা। প্রথম খণ্ড। ঊনৈশ শতিকাৰ মাজভাগত ইংলণ্ডত চুৰি ডকাইতি হত্যাকাণ্ড আদিৰ প্ৰকোপ বৃদ্ধি পোৱাত কৰ্তৃপক্ষই সৰ্বসাধাৰণৰ পোচাক পৰিহিত পুলিচক সেই ঘটনাসমূহৰ সুসূত্ৰ বিচৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ ল'লে। পাছত সৰ্বসাধাৰণৰ পোচাক পৰিহিত পুলিচৰ এনেবোৰ লোককে বিশ্ববিখ্যাত লেখক চাৰ্লছ ডিকেন্সে ডিটেক্টিভ আখ্যা দিয়াত ডিটেক্টিভ শব্দটোৰ প্ৰচলন আৰম্ভ হয়। ফটোগ্ৰাফী আৱিষ্কাৰ হোৱাৰ লগে লগে অপৰাধী চিনাক্তকৰণৰ বাবে ফটোৰ ব্যৱহাৰ হ'বলৈ ধৰে। কিন্তু বিভিন্ন কোণৰ পৰা তোলা একেজন মানুহৰ ফটো কেতিয়াবা ইমান বিভিন্ন যেন লাগে যে ফটোখন চাই মানুহ এজন চিনাক্ত কৰাটো অতি টান কাম হৈ পৰিল। তেতিয়া এই সমস্যাৰ সমাধান বিচাৰি ফ্ৰান্সত উদ্ভাৱন হ'ল বাৰ্টিলনেছ পদ্ধতিৰ। পেৰিছৰ এলফন্স বাৰ্টিলন নামৰ মানুহগৰাকীৰ নামেৰে এই পদ্ধতিটোৰ নাম দিয়া হৈছিল। এলফন্স বাৰ্টিলন আছিল অতি নিশকতীয়া অকৰ্মণ্য ডেকা। পিছত তেওঁৰ দেউতাক আছিল এজন বিখ্যাত বিজ্ঞানী। বাপেকৰ সুখ্যাতিৰ জহতে বাৰ্টিলনে পেৰিছৰ পুলিচ বিভাগত এটি অফিচ সহকাৰী চাকৰি পালে। বাৰ্টিলনৰ কাম আছিল অপৰাধীৰ বিভিন্ন বৰ্ণনাবোৰ বেলেগ বেলেগ কাৰ্ডত ভৰাই প্ৰণালীবদ্ধভাৱে সজোৱা। কোন আছামী দেখিবলৈ কেনেকুৱা, কিমান ওখ, বয়স কিমান, মুখত কিবা দাগ আছে নেকি আদি কৰি বিভিন্ন তথ্যসহ আছামীৰ গতানুগতিক বৰ্ণনা লিখিব লগা হৈছিল বাৰ্টিলনে। পুলিচ থানালৈ অনা প্ৰতিজন আছামীৰ

নাক, কাণ, মূৰ, ভৰি হাত আদিৰ জোখ অতি সযতনেৰে লিপিবদ্ধ কৰিছিল। অৱশেষত তেওঁ এটা সিদ্ধান্তত উপনীত হ'ল যে দুজন ব্যক্তিৰ দুটা এটা জোখৰ মিল থাকিলেও ছয়টা বা ততোধিক অংগৰ জোখ দুয়োজনেৰে কেতিয়াও একে হ'ব নোৱাৰে। লগে লগে তেওঁ এই বিষয়ক আৰু অধ্যয়ন আৰম্ভ কৰিলে। এবাৰ বাৰ্টিলনে এজন আছামীৰ বিভিন্ন অংগ প্ৰত্যংগৰ জোখমাক লৈ থাকোঁতে হঠাৎ তেওঁৰ ধাৰণা হ'ল যে সেই একে জোখৰে আন এজন আছামীৰ যেন তেওঁ পাইছিল। সেইজন আছামীৰ নাম আছিল মাৰ্টিন। শৰীৰৰ সকলো জোখমাক একে, কেৱল নামটো বেলেগ। অৱশেষত আছামীয়ে সুই কাঢ়িবলৈ বাধ্য হৈছিল যে হয় তেওঁৰ নামটো মাৰ্টিনে আৰু দুমাহ আগতে জেল খাটি আহিছে। এই ঘটনাটোৰ পৰাই বাৰ্টিলনৰ বিজয় অভিযানৰ আৰম্ভণি হয়। প্ৰথমতে পেৰিছত, তাৰপিছত সমগ্ৰ ফ্ৰান্সতে বাৰ্টিলনৰ চিনাক্তকৰণৰ পদ্ধতি প্ৰৱৰ্তিত হয়। চনটো আছিল 1879 চন। পেৰিছৰ বিখ্যাত বাতৰি কাকতবোৰত বাৰ্টিলনৰ ফটো আৰু বাৰ্টিলনেছ পদ্ধতিৰ বিষয়ে বিভিন্ন নিবন্ধ প্ৰকাশ পালে। অৱশ্যে বাৰ্টিলনে তেতিয়া জনা নাছিল যে একে সময়তে ভাৰত আৰু জাপানতো এনে সমস্যাৰ সমাধান বিচাৰি সম্পূৰ্ণ স্বতন্ত্ৰভাৱে আন দুজন বিজ্ঞানী অন্য এটা পদ্ধতি উদ্ভাৱনত ব্যস্ত আছিল। ভাৰতত 1858 চনত হুগলী জিলাৰ প্ৰশাসনৰ দায়িত্বত আছিল উইলিয়াম হাৰ্চেল। সৈনিকক পেঞ্চনৰ টকা দিবলৈ গৈ তেওঁ প্ৰায়ে এটা সমস্যাৰ সন্মুখীন হয়। তেওঁৰ বিদেশী চকুত সকলো ভাৰতীয় দেখিবলৈ একে যেন লাগে। এই অসুবিধাৰ সুযোগ লৈ একেজন সৈনিকেই দ্বিতীয়বাৰ টকা নিবলৈ আহে বা অন্যান্য আত্মীয়ক দুনাই তেওঁৰ পেঞ্চনৰ টকা আনিবলৈ পঠায়। হাৰ্চেল মহা বিপদত পৰিল। শেষত তেওঁৰ মনত এটা নতুন কথা খেলালে, টিপচহী। প্ৰতিজন সৈনিকৰ নামৰ বিপৰীতে ৰেজিষ্টাৰত তেওঁ আঙুলিৰ চাপ ল'ব আৰু পেঞ্চনৰ টকা নিয়াৰ সময়তো ৰচিদত তেওঁৰ আঙুলিৰ চাপ ল'ব। এই দুই চাপ মিলিলেহে তেওঁ টকা দিব। প্ৰথমতে তেওঁ এনে এটা অদ্ভুত ব্যৱস্থা হোজা সৈনিকসকলক ভয় খুৱাবলৈ কৰিছিল, কাৰণ ফিংগাৰপ্ৰিণ্ট যে পৃথিৱীৰ দুজন ব্যক্তিৰ কেতিয়াও একে হ'ব নোৱাৰে তেতিয়ালৈকে আন কোনেও এই কথা জনা নাছিল। এই ব্যৱস্থাৰ লগে লগে কোনো সৈনিকে তেওঁক প্ৰবঞ্চনা কৰিবলৈ সাহস নকৰিলে। লাহে লাহে হাৰ্চেলে অন্যান্য বিভাগতো ফিংগাৰপ্ৰিণ্টৰ প্ৰচলন আৰম্ভ কৰে। পৰীক্ষা নিৰীক্ষা চলোৱাৰ পিছত হাৰ্চেল এটা সিদ্ধান্তত উপনীত হ'ল যে ফিংগাৰপ্ৰিণ্টেই হৈছে চিনাক্তকৰণৰ আটাইতকৈ নিৰ্ভৰযোগ্য উপায়। এজন ব্যক্তিৰ নাম, চেহেৰা বা শৰীৰৰ বিভিন্ন অংগৰ জোখমাখৰ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু তেওঁৰ আঙুলিৰ চাপৰ কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6500

0: 65টা টেকনিশিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিশিয়ান গ্ৰেড ওৱান ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয়লৈ বি এছ চি ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত বি ই অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু বেলজিয়ামে বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ জিন্দ ৰেলৱে ষ্টেচনত কাইলৈ দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব আৰু আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু বেলজিয়ামে বাণিজ্য আৰু বিনিয়োগ, সেউজ শক্তি ৰূপান্তৰ, উদ্ভাৱন আৰু প্ৰযুক্তি, যোগাযোগ, প্ৰতিৰক্ষা, নিৰাপত্তা, আঞ্চলিক আৰু গোলকীয় বিষয়ৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ মাজত বিনিময়কে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত আৰু বেলজিয়ামৰ কৌশলগত আলোচনা প্ৰক্ৰিয়াত কালি ব্ৰাছেলছত অনুষ্ঠিত প্ৰশাসন বৈঠকত অধিক গাঁথনিগত আৰু সৰ্বাত্মক অংশীদাৰিত্ব মাধ্যমেৰে দ্বিপাক্ষিক সম্পৰ্কৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰা হয়। এই আলোচনাৰ উদ্বোধনী সত্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু বেলজিয়ামৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা, ইউৰোপীয় পৰিক্ৰমা আৰু উন্নয়ন সহযোগিতা মন্ত্ৰী মেক্সিম প্ৰিভটে যুটীয়াভাৱে অধ্যক্ষতা কৰে। ডঃ জয়শংকৰে কয় যে ইউৰোপৰ সৈতে ভাৰতৰ সংযোগ সাধনৰ ক্ষেত্ৰত বেলজিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় যে দ্বিপাক্ষিক অংশীদাৰিত্ব গভীৰ হোৱাৰ লগে লগে ভাৰত ইউৰোপীয় সংঘৰ সম্পৰ্কই অধিক কৌশলগত গুৰুত্ব লাভ কৰিব। ইয়াৰ ফলত দুয়ো দেশে পৰিপূৰক বিষয়সমূহৰ ওপৰত ফলপ্ৰসূভাৱে কাম কৰিবলৈ সমৰ্থ হ'ব। শ্ৰীপ্ৰিভটে কয় যে যোৱা বছৰৰ মাৰ্চত বেলজিয়ামৰ অৰ্থনৈতিক অভিযানে দুয়োখন দেশৰ মাজত পাৰস্পৰিক অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত শক্তি আৰু গতিশীলতাকে প্ৰতিপন্ন কৰিছে। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱনে দুয়োখন দেশক নিকট সহযোগী কৰি তোলাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰ দিশত ভেটি সুদৃঢ় কৰিছে। দুয়ো দেশৰ মাজৰ কৌশলগত আলোচনা প্ৰক্ৰিয়াক নিয়মীয়াকৈ দেশ দুখনৰ চৰকাৰৰ উচ্চ পৰ্যায়ৰ যোগাযোগৰ জৰিয়তে সমৰ্থন আগবঢ়োৱা হ'ব আৰু ইয়াৰ ফলত পাৰস্পৰিক ৰাজনৈতিক বিনিময় নিশ্চিত হ'ব। চলিত বছৰৰ শেষৰ ফালে দেশ দুখনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি ভ্ৰমণে মূল বিষয়সমূহক আগবঢ়াই নিয়াৰ লগতে জনসাধাৰণৰ সুবিধা হোৱাকৈ ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি ভাৰত বেলজিয়ামৰ কৌশলগত আলোচনা প্ৰক্ৰিয়া শুভাৰম্ভ কৰাৰ সমান্তৰালভাৱে ভাৰত ইউৰোপীয় সংঘৰ ব্যৱসায়িক মঞ্চই ফেডাৰেশ্যন অৱ বেলজিয়াম এণ্টাৰপ্ৰাইজত আয়োজন কৰা অনুষ্ঠানত দুয়ো দেশৰ ব্যৱসায়িক প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল, বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদো উপস্থিত থাকে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি, নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা আৰু যোগাযোগ পৰিকাঠামোৰ দ্বাৰা গঢ় লৈ উঠা সহযোগিতাৰ শক্তিশালী গতি ভাৰত ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আস্থা প্ৰকাশ কৰিছে। ভাৰত আৰু ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ মাজত কালি ব্ৰাছেলছত অনুষ্ঠিত তৃতীয়খন বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক স্বাভাৱিক আত্মীয়তা আছে। ভাৰত আৰু ইউৰোপীয় সংঘই সন্মিলিতভাৱে এই আস্থা গঢ়ি তুলিছে আৰু এতিয়া এই আস্থাক ব্যৱসায় আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ লৈ যাবলৈ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত শীঘ্ৰেই হৰাইজন ইউৰোপ কাৰ্যসূচীক লৈ আলোচনা আৰম্ভ হ'ব। বৈদ্যুতিক বাহনৰ চাৰ্জিং আন্তঃগাঁথনিৰ মান সন্দৰ্ভত প্ৰথমটো উদ্ভাৱন কেন্দ্ৰ স্থাপন কৰিবলৈ বৈঠকৰ সময়ত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে বুলিও ডঃ জয়শংকৰে জানিবলৈ দিয়ে।
2: As open societies and as market economies, India and the EU have a natural affinity. The rule of law and the sanctity of contracts are central to our thinking. When it comes to sensitive technologies, this is all the more important. The fact is that emerging technologies literally hold the potential to shape our lifestyle and future. India and the European Union have developed this trust with each other and now strive to take that into the business and technology domains.
3: ইপিনে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক ন্যায্য, সমতাপূৰ্ণ আৰু সুষম বুলি অভিহিত কৰিছে। বৈঠকৰ সময়ত হোৱা আলোচনাসমূহত আলোকপাত কৰি তেওঁ কয় যে দুয়োপক্ষই উদ্ভাৱনচালিত, বিশ্বাসযোগ্য আৰু ভৱিষ্যতমুখী সহযোগিতাৰ দৃষ্টিভংগীৰে আগবাঢ়িছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকে উভয় পক্ষক আলোচনাৰ মেজৰ পৰা ৰূপায়ণৰ দিশলৈ আগবঢ়াত সহায় কৰিছে।
4: The TTC has helped us move from discussions to delivery. Both EU and India are committed to de-risking our dependencies on certain critical areas. We are both committed to build reliable and diversified supply chains. We are committed to ensuring that our work is outcome-oriented, whether it is in market access, whether it is in harmonizing standards, working towards operationalizing key supply chain imperatives and for greater collaboration.
1: Shrota hokole batri hunise akashbanir pora Pradhanmantri Narendra Modi kailoi Haryana Chandigarh aru Punjab bhraman koribo ei bhraman kalot Pradhanmantri Haryanar Jind railway stationot Jind aru Sonipatar majot cholachol koribologia dekhor prothom khon hydrogen railor jatra shubharambho koribo শ্রীমোদীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামত 14,700 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে কালি বিয়লি চণ্ডীগড়লৈ গৈ তাত 6,600 কোটি টকাৰ অধিক ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্যসেৱা শিক্ষা আৰু পথ আন্তঃগাঁথনি প্ৰকল্প আছে তেওঁ চণ্ডীগড়ত নৱনিৰ্মিত অত্যাধুনিক মাতৃ আৰু শিশু কেন্দ্ৰ তথা স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত নিৰ্মিত আধুনিক স্নায়ু বিজ্ঞান কেন্দ্ৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে পঞ্জাৱৰ জলন্ধৰত 5,470 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু অঞ্চলটোত অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ'ব শ্ৰীমোদীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ বিকশাই তোলা জলন্ধৰ কেন্দ্ৰকে ধৰি 75টা ৰেল ষ্টেচনৰ শুভাৰম্ভ কৰিব

0: উড়িষ্যাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰা আজি শুভাৰম্ভ কৰা হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। 3 জনা ভগৱানকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথতে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ শ্ৰীমন্দিৰ প্ৰশাসনে এই ৰথযাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৃহৎ সংখ্যক লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জনসাধাৰণৰ সুৰক্ষাৰ বাবে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঝাৰখণ্ডতো প্ৰভু জগন্নাথৰ ৰথযাত্ৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে আয়োজন কৰা হৈছে। ৰথযাত্ৰাৰ মূল কাৰ্যসূচী ৰাঁচীৰ ধুৰুৱাৰ ঐতিহাসিক জগন্নাথ মন্দিৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি পুৱাৰ পৰা মন্দিৰ চৌহদত উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। মৌচিবাৰী অভিমুখে এই ৰথযাত্ৰা আজি বিয়লি 5:01 শুভাৰম্ভ কৰা হ'ব। জিলা প্ৰশাসনে ৰথযাত্ৰা সুকলমে সম্পন্ন কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অঞ্চলটোত CCTVৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ভালেসংখ্যক সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। ইপিনে হাজাৰীবাগত ইস্কনৰ উদ্যোগত IIT বিশেষজ্ঞৰ সহায়ত বিশেষ প্ৰযুক্তিৰে নিৰ্মাণ কৰা এখন 40 ফুট দৈৰ্ঘ্যৰ ৰথত ৰথযাত্ৰা উলিওৱা হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 পৰাস্ত কৰে। প্ৰথমাৰ্ধ গ'লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গ'লটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এনজো ফাৰ্ণাণ্ডেজে দলৰ হৈ প্ৰথমটো গ'লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দেওবাৰে নিশা 2:30 আৰম্ভ হ'ব। ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক 6 উইকেটত পৰাস্ত কৰিছিল। দেওবাৰে লণ্ডনৰ লৰ্ডছ ক্ৰিকেট খেলপথাৰত শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল খেলোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। ভাৰত আৰু বেলজিয়ামে বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ জিন্দ ৰেলৱে ষ্টেচনত কাইলৈ দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। উৰিষ্যাৰ পুৰীত প্ৰভু জগন্নাথৰ ৰথযাত্ৰা আজি শুভাৰম্ভ কৰা হ'ব আৰু আৰ্জেণ্টিনাই ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

পদ্মনাথ গোহাঁই বৰুৱাই কৈছিল, ল'ৰা ছোৱালীক প্ৰকৃত মানুহ হ'বলৈ শিক্ষা দিব লাগে, ভদ্ৰলোক বা ভদ্ৰমহিলা হ'বলৈ নহয়। অসমীয়া সাহিত্যলৈ ভালেমান অৱদান আগবঢ়োৱাৰ উপৰিও আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বহু অনুষ্ঠান

0: নে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেনে এখনি সংগীতালক্ষ্য আছিল কেশৱ মহন্ত ৰচনা কৰা বস্ত্ৰ দিয়া শিপিনী সমাজ। এই সংগীতালক্ষ্যখনি প্ৰযোজনা কৰিছিল খগেন মহন্ত আৰু ৰমেন চৌধুৰীয়ে, সহযোগ কৰিছিল নীলু চক্ৰৱৰ্তী আৰু তৰুণ শৰ্মাই। শুনাবলৈ লৈছো 1986 চনত যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভ কৰা কেশৱ মহন্ত ৰচিত সংগীতালক্ষ্য বস্ত্ৰ দিয়া শিপিনী সমাজৰ কিয়দংশ।
1: সমাজত থাকিবলৈ কাপোৰ লগা হ'ল, কিন্তু মানুহৰে এটা কাল আছিল যেতিয়া কেৱল ভোকহে লাগিছিল পেটৰ। মানুহ তেতিয়া প্ৰায় পহু। অৰণ্যৰ প্ৰথম পহুটো মাৰি খাইহে দ্বিতীয় পহুটোত মানুহে সৌন্দৰ্য দেখিছিল। এই সুন্দৰতাৰ বোধেই মানুহক দিলে লাজ, মানুহৰ সুন্দৰতম ভূষণ। কেৱল শীত নিবাৰণেই নহয়, লজ্জাও নিবাৰণ কৰিব লগা হ'ল মানুহে আভৰণৰে। আৰ্য মানুহে পিন্ধিলে বলকল, গছৰ বাকলি, পশুৰ ছাল। অনাৰ্য মংগোলীয়াই পিন্ধিলে সূতাৰ কাপোৰ। কন্নমুনিৰ আশ্ৰমত শকুন্তলাক এৰি ৰাজকাৰঙলৈ উভতি গৈ থাকোঁতে ভাবাকুল দুষ্মন্তৰ মনটো ঘূৰি ঘূৰি উৰা মাৰিলে চীনা পাতৰ পতাকাৰ দৰে।
2: गच्छते पुरः शरीरं धावते पश्चाद् संस्थितं चेतः चीनांशुकमिव केतो प्रतिवातं नीयमानस्य।
1: लाहे लाहे समग्र मानव समाजर लाज कपाही पाठहुटार वस्त्रय ढाकिबोले आरम्भ करिले। मानुह पशुर परा अति स्पष्ट रूपत आतरि आहिल। আনহে নালাগে আত্মা পৰমাত্মাৰ আধ্যাত্মিক তত্ত্ব বস্ত্ৰৰ উদাহৰণেৰে বুজোৱা হ'ল। ভাতৃহত্যাৰ আসন্ন আতংকতে বিমূঢ় অৰ্জুনক সখীকে বুজালে।

সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা সুৰেন্দ্ৰনাথ মেধিৰ আজি উপজা দিন। 14 বছৰ বয়সতে তেখেতে পাৰিজাত নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ৰামধেনুৰ পাতত অশান্ত ইলেক্ট্ৰন নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা প্ৰদান কৰিছিল। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ প্ৰধান উপাদান। 50ৰ দশকত গল্প লিখিবলৈ আৰম্ভ কৰা সুৰেন্দ্ৰনাথ মেধি ওৰফে সৌৰভ কুমাৰ চলিহাৰ প্ৰথম গল্পটো আছিল পঞ্জাৱ সীমান্তৰ সহযাত্ৰী। ইয়াৰ পিছতে কালমাৰ্কছ এৰা নামৰ গল্পটো বাঁহীত প্ৰকাশ পায়। ৰামধেনুৰ চুটিগল্প প্ৰতিযোগিতাত তেখেতৰ অশান্ত ইলেক্ট্ৰন গল্পটোৱে প্ৰথম স্থান লাভ কৰিছিল। তেখেতে 1974 চনত গোলাম নামৰ সংকলনখনৰ বাবে সাহিত্য একাডেমী বঁটা আৰু 1995 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। আজি ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুক্তিযুঁজাৰু আৰু সমাজকৰ্মী অৰুণা আছফ আলীৰ উপজা দিন। তেখেতক আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে 1991 চনত জৱাহৰলাল নেহৰু বঁটা প্ৰদান কৰা হৈছিল। 1997 চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰিছিল আৰু শান্তিৰ বাবে অৰিহণা আগবঢ়োৱাৰ বাবে 1964 চনত অৰুণা আছফ আলীক আন্তঃৰাষ্ট্ৰীয় লেলিন শান্তি বঁটাৰে বিভূষিত কৰা হৈছিল। অৰুণা আছফ আলী আছিল দিল্লী মহানগৰৰ প্ৰথমগৰাকী মহিলা মেয়ৰ। আজি অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ, চিন্তাবিদ তথা সাংবাদিক কনকসেন ডেকাৰ উপজা দিন। তেখেত অসম সাহিত্য সভাৰ চিপাঝাৰ চাপৰ অধিৱেশন আৰু বেলসৰ আৰু দক্ষিণপাত বিশেষ বাৰ্ষিক অধিৱেশনৰ সভাপতি আছিল। লুইতক ভেটিব সিহঁতে, সূৰ্য পূবত নুঠে, টেমছ আৰু লুইত, সোণৰ পালেঙে নোহোৱাই, গৃহযুদ্ধ, ষ্টেনগানৰ হৌৱে বাৱে, হাটছনৰ পৰা লোহিত গংগা, সাহিত্য আৰু জীৱন ইত্যাদি হৈছে তেখেতৰ কিছু ৰচনাৱলী। অসমৰ এগৰাকী জনপ্ৰিয় নাট্যকাৰ, পৰিচালক, অভিনেতা সেৱাব্ৰত বৰুৱা।

0: জন্ম হয় 1948 চনৰ 16 জুলাইত। অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু উপদেষ্টাৰ দায়িত্ব বহন কৰা সেৱাব্ৰত বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা, অসম সাহিত্য সভাৰ ভ্ৰাম্যমান থিয়েটাৰ বঁটা, অসম সাংস্কৃতিক মহাসভাৰ বঁটা ইত্যাদি বঁটাৰে আৰু নাট্য প্ৰভাকৰ আৰু নাট্য শিৰোমণি উপাধিৰে সন্মানিত হৈছিল। তেখেতে ৰচনা কৰা কেইখনমান নাটক হৈছে বালিঘৰ, নাস্তিক, দখল, পিঞ্জৰা, শৈশৱতে ধেমালিতে, মমতাৰ চিঠি, মাক আৰু মৰম, গৰখীয়া ল'ৰাৰ গান, কাঠমাণ্ডুৰ দেৱজানী, লগন উকুলি গ'ল, নীলাজৰ লাজ ইত্যাদি। আজি অসমৰ এগৰাকী ভাস্কৰ্য শিল্পী চাৰু বৰুৱাৰ স্মৃতি দিৱস। অসমৰ কলা জগতত এক বিশেষ স্থান অধিকাৰ কৰা এগৰাকী শিল্পীয়ে বিভিন্ন ভাস্কৰ্য সৃষ্টি কৰি অসমৰ কৃষ্টি আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আজি অসমৰ এগৰাকী বিখ্যাত ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ পুলিন দাসৰ স্মৃতি দিৱস। অসমৰ ক্ৰীড়া জগতলৈ তেখেতৰ অৱদানৰ বাবে ৰাজ্যখনত তেখেত ক্ৰীড়া মহিৰুহ হিচাপে আটাইৰে মাজত পৰিচিত আছিল। শৈশৱৰ পৰাই ক্ৰীড়াৰ প্ৰতি গভীৰভাৱে অনুৰাগ জন্মা পুলিন দাসে বিভিন্ন খেলত পাৰদৰ্শিতা দেখুৱালেও ক্ৰিকেট আছিল তেখেতৰ প্ৰথম প্ৰেম। কামৰূপ একাডেমীত পঢ়ি থাকোঁতেই 1936 চনত পুলিন দাসে স্কুল ক্ৰিকেটত অংশগ্ৰহণ কৰিছিল। 1938 চনত তেখেতে কটন কলেজ ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পাছত 1939 চনত ক্ৰীড়া বিভাগৰ সম্পাদক ৰূপে নিৰ্বাচিত হয়। ফখৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ, হৰেকৃষ্ণ দাস আদিৰ লগতে পুলিন দাসে নিজা উদ্যোগত 1933 চনতে ৰিজাৰ্ভ বেংকৰ কাষত প্ৰতিষ্ঠা কৰিছিল ইণ্ডিয়া ক্লাবৰ। তেখেতৰ প্ৰচেষ্টাতেই 1948 চনত প্ৰতিষ্ঠা হৈছিল অসম টেবুল টেনিছ সংস্থা। 1947 চনত পুলিন দাসে গোপীনাথ বৰদলৈৰ সহযোগত গঠন কৰিছিল অসম ক্ৰিকেট সন্থা। 1954 চনত পুলিন দাসে ৰাধা গোবিন্দ বৰুৱাৰ আমন্ত্ৰণ মৰ্মে দ্য আছাম ট্ৰিবিউন কাকতত ক্ৰীড়া সাংবাদিক হিচাপে স্থায়ীভাৱে কামত যোগ দিছিল। অসমত পূৰ্ণাংগ ক্ৰীড়া সাংবাদিকতাৰ ইতিহাস তেতিয়াৰ পৰাই আৰম্ভ হোৱা বুলি ক'ব পাৰি। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1883 চনত ডিব্ৰু শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়। 1945 চনত নিউ মেক্সিকোৰ এলমগৰ্ডত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল। 1872 চনত নৰৱেৰ এণ্টাৰ্কটিকা অভিযানকাৰী ৰোৱাল্ড আমুনচেনৰ জন্ম হয়। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী ফ্লিটজ জাৰনাইকৰ জন্ম হয় 1888 চনত। আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভেলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰ সহপ্ৰতিষ্ঠাপক লেৰী ছেংগাৰৰ জন্ম হয় 1968 চনত। ভাৰতীয় ফটো সাংবাদিক দানিছ ছিদ্দিকীৰ মৃত্যু হয় 2021 চনত। 2021 চনতেই ভাৰতীয় অভিনেত্ৰী সুৰেখা চিক্ৰীৰো মৃত্যু হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতা, আজি বিশ্ব সৰ্প দিৱস। এই দিৱস সম্পৰ্কে আজি আমাক কৈছে সৰ্প বিশেষজ্ঞ অধ্যাপক সৌৰভ বৰকটকীয়ে।
4: আজি বিশ্ব সৰ্প দিৱস, বছৰৰ 16 জুলাই দিনটো এই দিৱসটো আমি পালন কৰোঁ। এটা ভুল ধাৰণা আছিলে পূৰ্বতে, সৰ্পৰ প্ৰতি মানুহ অন্ধবিশ্বাস আছিলে। এই অন্ধবিশ্বাস আঁতৰাবৰ কাৰণে আৰু সৰ্পকুলক সুৰক্ষা দি ৰাখিবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছো। আজি অসমৰ বিভিন্ন স্থানত, বিভিন্ন জিলাত মোৰ শুভাকাংক্ষীসকল আছে আৰু প্ৰতিখন জিলাতে 1জনকৈ সৰ্প উদ্ধাৰকাৰী আমি নিয়োগ কৰি থৈছো, যাতে সাপ মানুহে দেখিলে সেই ভুল ধাৰণাটো খেদি খেদি যে মাৰিছিলে সেই ধাৰণাটো নাইকিয়া হ'ব লাগে। এই সাপেই যিখিনি ক্ষতিকাৰক, আমাৰ খেতিয়কৰ ধৰক নিগনি, এন্দুৰ, যিবিলাকে আমাৰ খেতি নষ্ট কৰে সেইবিলাক কিন্তু সৰ্পই কণ্ট্ৰল কৰি ৰাখিছে, সৰ্পই তাক সুৰক্ষা দি ৰাখিছে আমাৰ খেতিয়কক। আৰু ইয়াৰ উপৰিও সৰ্পৰ ভেনম যিটো বিষ, সেই বিষৰ পৰা বিভিন্ন আমাৰ ঔষধ প্ৰস্তুত হয়। আৰু সেইকাৰণে মই কৈছোঁ যে ইমানটা আমাক সুৰক্ষা দিয়া জীৱ, তাক আমি বচাব লাগিব আৰু আমি তাক সুৰক্ষিত ৰাখিব লাগিব। আচলতে এতিয়া চাওক, চৰকাৰী যদি তথ্য চাই, পূৰ্বতে সৰ্প দংশনত মানুহৰ মৃত্যুৰ হাৰ শুনিলে ভয় লাগিব। 2022 চনত অসমৰ তথ্য ভিত্তিত

1500 মানুহৰ মৃত্যু হৈছিলে। তাৰ পাছত যেতিয়া 2022ত 1500 মানুহ মৃত্যু হৈছিলে তেতিয়া চৰকাৰৰ লগত আমি যোগাযোগ কৰিছিলো, মিডিয়া সংবাদ মাধ্যমত আমি জনাইছিলো যে অসমৰ প্ৰত্যেকখন জিলা হস্পিটেলত এণ্টিভেনম লাগে আৰু সেই এণ্টিভেনমৰ ব্যৱস্থা যে চৰকাৰে কৰে তে সৰ্বদংশনত মানুহৰ মৃত্যু হাৰ কমিব আৰু চৰকাৰেও সেইমতে অসমৰ 2023ত এণ্টিভেনম দিয়া হ'ল প্ৰতিখন গভৰ্ণমেণ্ট হস্পিটেলত জিলা হস্পিটেলত আৰু জিলা হস্পিটেলত যেতিয়া এণ্টিভেনম দিয়া হৈ গ'ল তেতিয়া তৎকালীন মৃত্যুৰ হাৰটো কমি আহিলে আৰু সেইকাৰণে মই চৰকাৰক ধন্যবাদ জানিছো আৰু এইকাৰণে যে আজি 2023ত সৰ্বদংশনৰ মৃত্যু তেতিয়ালৈ 37 জন হ'ল আৰু

0: হস্পিটেলত যেতিয়া এণ্টিভেনম দিয়া হৈ গ'ল তেতিয়া তৎকালীন মৃত্যুৰ হাৰটো কমি আহিলে আৰু সেইকাৰণে মই চৰকাৰক ধন্যবাদ জানাইছো আৰু এইকাৰণে যে আজি 2023ত কপদংশনৰ মৃত্যু তেতিয়ালৈ 37 হ'ল আৰু 2024ত 36 হ'ল 2025ত 27 হ'ল এতিয়া 2026 আজি 16 জুলাই এতিয়ালৈকে অসমত চৰকাৰী তথ্যমতে 7 মানুহৰ মৃত্যু হৈছে আৰু এনেকুৱা এটা দিন আহিব অহা 2030ত অসমত কপদংশন শূন্য হৈ যাব সেয়ে মই সকলোকে অনুৰোধ কৰোঁ যাতে সেই যিটো অন্ধবিশ্বাস ভুল ধাৰণা আছে যিটো জীৱই আমাক ইমান সুৰক্ষা দি আছে সেই জীৱটোক আমি সকলোৱে বচাব লাগিব আৰু সুৰক্ষিত কৰিব লাগিব আৰু আজি অসমত 2 ডক্টৰৰ নাম ল'বই লাগিব আমাৰ বিশ্বনাথ চাৰিআলিত আছে ৰিপুণ চুতীয়া আৰু এফালে আছে আপোনাৰ সুৰজিৎ গিৰি এই দুইফালে 2 ডক্টৰে ৰাইজৰ সুৰক্ষা ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত কাম কৰি আছে আৰু প্ৰচাৰ মাধ্যমতো সংবাদ মাধ্যমতো প্ৰচাৰ হৈ আছে সংবাদ মাধ্যমৰ সজাগতাত বাতৰিয়ে ৰাইজক আৰু সজাগ কৰিছে
1: আমাৰ সৈতে সেয়া আছিল সৰ্প বিশেষজ্ঞ অধ্যাপক সৌৰভ বৰকটকী
2: एक प्रकार से पीएम जय अब गरीबों की जय बन गई है।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালর চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাওক। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: প্রস্তুতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। বিধানসভাত বাজেট বিতৰ্কত অংশ লৈ অহা 5 বছৰত চৰকাৰে ধুমুহাৰ গতিত কাম কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। অসম মেঘালয়ৰ সীমামূৰীয়া যোৰাবাট অঞ্চলত সৃষ্টি হোৱা ভয়ংকৰ কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ। দিগাৰুৰ পৰা নাৰেঙ্গীলৈ পথ হ'ব 4 লেনযুক্ত। যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে আবণ্টন দিব 150 কোটি টকা। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে অসমে। অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ জন্মৰ বিপৰীতে 84গৰাকীলৈ হ্ৰাস পাইছে। ৰাজ্যৰ কৰ্মচাৰীসকলক লৈ ন্যায্য প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পেঞ্চনৰ অপিএছ এনপিএছক লৈ এতিয়া আৰু বিতৰ্ক নাই। ৰাজ্য চৰকাৰে পূৰ্বে কৰা ঘোষণা মতে এয়াৰ ইণ্ডিয়াই আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়াকৈ বিমান চলাব। অগণন শোকাকুল জনতাৰ উপস্থিতিত পঞ্চভূতত বিলীন হ'ল পদ্মশ্ৰী গীতা উপাধ্যায়ৰ নশ্বৰদেহ। ৰাজ্যিক মৰ্যাদাৰে তেজপুৰত সম্পন্ন কৰা হ'ল শেষকৃত্য। বন্যপ্ৰাণী মানুহৰ সংঘাত প্ৰশমনৰ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব 1 সৰ্বাংগীন SOP। হাতী মানুহৰ সংঘাত বান্দৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে সকলো অংশীদাৰৰ পৰামৰ্শৰে যুগুত কৰা হ'ব বৈজ্ঞানিক দীৰ্ঘম্যাদী ৰণকৌশল। পশ্চিম এছিয়াৰ অশান্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি হৈছে খাৰুৱা তেলৰ দাম। খেলৰ পৃষ্ঠাত আছে 2026 বৰ্ষৰ ফিফা বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ মুখামুখি হ'ব স্পেইন। ফুটবল প্ৰেমীসকললৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুখবৰ। বিশ্বকাপৰ ফাইনেল খেল উপভোগৰ সুবিধাৰ্থে মহানগৰীত পুৱা 3:30 বজালৈ খোলা থাকিব ৰেষ্টুৰেণ্ট। অসমৰ উদীয়মান পেৰাচাইক্লিষ্ট লিছা দাসে গ্লাছগোত 23 জুলাইৰ পৰা 2 আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছক দেশক প্ৰতিনিধিত্ব কৰিব। প্ৰস্তুতা আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো অভিলেখাগাৰৰ পৰা।

0: অসম সাহিত্য সভাৰ সভাপতিৰ এই দায়িত্ব ই আচলতে যথেষ্ট গধুৰ। অসম সাহিত্য সভাৰ সভাপতিজন প্ৰকৃততে সাংবিধানিক মুৰব্বী, সৰ্বশক্তিমান ক্ষমতাৰ অধিকাৰী এজন বিষয়ববীয়া নহয়। সাহিত্য সভাৰ নিয়মাৱলী, বিত্তীয় সীমাবদ্ধতা আৰু বিষয় বাছনি সভা আৰু কাৰ্যনিৰ্বাহক সমিতিৰ আঁচনি আৰু সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ আৰু নেতৃত্ব দিয়াটোৱেই সভাপতিজনৰ মৌলিক কৰ্তব্য। তাকে কৰিবলৈ অসমৰ সদৌ জনসাধাৰণৰ বুদ্ধি, পৰামৰ্শ, উপদেশ আদি সততে পাই থাকিম বুলি আশা কৰিছোঁ আৰু এই বাব মই কঢ়িয়াই নিবৰ কাৰণে যত্ন কৰিম।
1: আপোনালোকে এইমাত্ৰ শুনা কণ্ঠস্বৰ আছিল লীলা গগৈৰ। সাহিত্যিক, বুৰঞ্জীবিদ, ঔপন্যাসিক, গৱেষক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লীলা গগৈ। আকাশবাণী শ্ৰোতাসকলৰ বাবে তেখেতৰ আন এক পৰিচয় আছে গীতিকাৰ হিচাপে। তেখেতৰ গীতে শ্ৰোতাক দিছিল এক অনন্য আমেজ।

0: লীলা গগৈদেৱৰ গদ্যত আছিল অসমীয়া জনজীৱনৰ প্ৰাণৰ স্পন্দন। তেখেতৰ ৰচনাত আছিল এক নিৰ্মল হাস্যৰস, বুৰঞ্জীৰ গাম্ভীৰ্য, তেখেতৰ ৰচনাত আছিল কাব্যিকতা। এই সকলো কথাৰ সমাহাৰেৰে অসমীয়া সাহিত্যলৈ তেখেতে অনবদ্য অৱদান আগবঢ়াই গৈছে। এইগৰাকী সাহিত্যিকক স্কুলীয়া জীৱনৰ এটি ঘটনাই সাহিত্যৰ দিশটোৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল।
1: 1942 চনৰ গণ আন্দোলনৰ বছৰত মই MV স্কুলৰ পঞ্চমমান শ্ৰেণীত পঢ়িছিলো। সেই বছৰ মই প্ৰমোচন পোৱা নাছিলো, কিন্তু মই প্ৰমোচন পাবলগীয়া ল'ৰা নাছিলো। কিন্তু শিৱসাগৰ MV স্কুলৰ শাসন বৰ কঠিন আছিল আৰু তেওঁবিলাকে মই বিশেষকৈ গণিতৰ এখন প্ৰশ্নকাকতত, সাধাৰণ গণিত বুলি কয়, সেইখনত মই তেনেই তাকৰ নম্বৰ পোৱাৰ বাবে মোক প্ৰমোচন নিদিলে। তথাপি হেডমাষ্টৰে কৈছিল যে যদি ভালকৈ পঢ়া শুনা কৰোঁ বুলি মোৰ অভিভাৱকে লিখা দিয়ে তেনেহ'লে মোক প্ৰমোচন দিব। আৰু সেই কথা মই মোৰ দেউতাক কোৱাত দেউতাই ধমকি মাৰি মোক ক'লে যে তই পৰীক্ষাত ফেইল কৰিবি আৰু মই লিখা দিম, সেইটো কথা এইবুলি পেলাই মোক ধমকি মাৰি উঠাত সেই মোৰ প্ৰমোচন নহ'ল। কিন্তু প্ৰমোচন নহৈ মোৰ বৰঞ্চ ভালেই হ'ল। কেনেকৈ ভাল হ'ল, শিৱসাগৰ এই চৰকাৰী MV স্কুলখন প্ৰতিষ্ঠিত হৈছিল 1840 চনতে। তেতিয়াৰে পৰা এই স্কুলৰ পুথিভঁৰালত অসংখ্য পুৰণা পুথি জমা হৈ আছিল। আৰু যেতিয়া এই বছৰটো মই প্ৰমোচন নাপালোঁ, আচলতে মই আৰু পঢ়িবলগীয়া নাছিল, মই সকলো বিষয়তে আচলতে মই জানিছিলোঁ, সেইবাবে মই কেৱল এই পুথিভঁৰালৰ পুথি পঢ়াকে মানে এটা কাম বুলি পেলাই ধৰি লৈ তাত এই আমাৰ পদ্মনাথ গোহাঁই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা, লম্বোদৰ বৰা, ৰজনীকান্ত বৰদলৈ, এনেকে সেই সময়ৰ বিশেষকৈ 19 শতিকাৰ শেষ ভাগৰ বা জোনাকী যুগৰ লেখকসকলৰ যিমানবোৰ ৰচনা তাত আছিল সেইবোৰ মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আৰু অকল সেয়ে নহয়, এনেকুৱা কিছুমান পুথিও মই পঢ়িছিলোঁ যিবোৰ পুথি হয়তো সেই সময়ত মোৰ বিদ্যাবুদ্ধিয়ে স্পৰ্শ কৰাই নাছিল, তথাপি মই পঢ়িছিলোঁ। এনেকৈ পঢ়াৰ ফলত মই নিজে দেখিছিলোঁ যে মোৰ ভাষা বহুত ভাল হৈছিল আৰু বিশেষকৈ আখৰ জোটনি আদি মোৰ সম্পূৰ্ণৰূপে মানে নিখুঁত হৈ গৈছিল। মই সেইদিনত বিশেষকৈ লক্ষ্মীনাথ বেজবৰুৱা, গোহাঁই বৰুৱা আৰু ৰজনীকান্ত বৰদলৈৰ লেখা পঢ়ি, তেওঁলোকৰ যি সৃজনশীল লেখা আছিল সেইখিনি পঢ়ি পেলাই মই বৰ আকৰ্ষিত হৈছিলোঁ আৰু পঢ়িছিলোঁ। তথাপি এতিয়া হয়তো আটাইবোৰ মোৰ মনত নাই, কিন্তু মই আৰু সেই সময়ৰ অন্যান্য বহুতো লেখকৰ পুথি পঢ়িছিলোঁ। তাৰোপৰিও সেই

0: প্ৰকাশ হৈ থকা বাহিনী আবাহন আদিৰ আলোচনীৰ আগৰ যিবোৰ পুৰণা সংখ্যা সেইবিলাকো পঢ়াৰ সুযোগ লাভ কৰিছিলোঁ। এইদৰে মোৰ সাহিত্যৰ প্ৰতি যিটো আকৰ্ষণ আৰু প্ৰেৰণা সেইটো সেই সময়তে গঢ় লৈ উঠিছিল।
1: বুৰঞ্জীৰ প্ৰতি আছিল তেখেতৰ বিশেষ আগ্ৰহ।
0: লিখি ভাল পোৱা ইয়াৰ ভিতৰত মোৰ চৰ্চাৰ বস্তু হৈছে বুৰঞ্জী। বুৰঞ্জী মই বিস্তৃতভাৱে অধ্যয়ন কৰিছোঁ আৰু বুৰঞ্জীৰ বিষয়বস্তু লৈ মই আমাৰ আধুনিক ভাষাৰে সৈতে গ্ৰন্থ ৰচনা কৰিবলৈ ভাল পাওঁ।
1: এফালে যিদৰে তেখেতে বুৰঞ্জীৰ চৰ্চা কৰিছিল, আনফালে গীতৰ মাজেৰে তেখেতে পাহাৰ ভৈয়ামৰ সমন্বয়ৰ কথা কৈছিল।

0: নিজৰ ভাষা সম্পৰ্কে তেখেত সচেতন আছিল। পৰিৱৰ্তিত সময়ৰ লগে লগে আমাৰ ভাষাত কি ধৰণৰ পৰিৱৰ্তন আহিছে সেই সম্পৰ্কে লীলা গগৈদেৱৰ অভিমত আছিল এনেকুৱা।
1: ইংৰাজী শব্দ আমাৰ কথিত ভাষাত ব্যৱহাৰ হৈছে আৰু একোটা ল'ৰা, মই যেতিয়া শিশু সাহিত্যৰ এটা প্ৰশিক্ষণ লৈছিলো শিশু সাহিত্য ৰচনাৰ, সেই সময়ত হেৰি কৰিবৰ কাৰণে, প্ৰেক্টিকেল কৰিবৰ কাৰণে আমি এখন স্কুললৈ গৈছিলো। তাত নগৰীয়া আৰু গাঁৱলীয়া ছাত্ৰৰ মাজত শব্দৰ কিমানখিনি বুজাবুজি হয় সেইটো পৰীক্ষা কৰিবৰ কাৰণে যত্ন কৰিছিলো। তেতিয়া দেখিছিলো যে আজিকালি বিশেষকৈ নগৰীয়া এজন ছাত্ৰই তেওঁ যিবোৰ শব্দ ব্যৱহাৰ কৰে, যেনে ৰেডিঅ', টেলিভিশ্যন, ইলেক্ট্ৰিচিটি, এই ধৰণৰ কিছুমান বিষয় আছে, সেইবিলাকত এনেকুৱা ইমান শব্দ ব্যৱহাৰ কৰা যায় যে তাত অসমীয়া শব্দ নাইয়ে নগৰীয়া হেৰি। কিন্তু গাঁৱলীয়া এজন ছাত্ৰৰ ক্ষেত্ৰত যদি আমি তেওঁলোকে ব্যৱহাৰ কৰা শব্দবোৰ চাওঁ, নঙলা, জখলা, গোহালি, পদুলি, তাৰ পৰা জকাই, খালৈ, এনেকুৱা ধৰণৰ যিবোৰ শব্দ ব্যৱহাৰ কৰে সেইবিলাকৰ নগৰীয়া ল'ৰাই চিনি নাপায়। এতিয়া আমাৰ জীৱন ধাৰণৰ পদ্ধতি বহুতো ক্ষেত্ৰত সলনি হৈছে আৰু পৰিৱেশ অনুযায়ী ভাষাই গঢ় লৈছে। গতিকে যিবোৰ বিশেষকৈ আমাৰ উদ্যোগিক নগৰ আৰু নগৰ, এইবিলাকত ব্যৱহৃত ভাষাত যথেষ্ট ইংৰাজী, হিন্দী বা অন্যান্য

0: ভাৰতীয় ভাষাৰ শব্দও ব্যৱহাৰ হৈছে আৰু তাৰে ভিতৰত কিছুমান শব্দ ব্যৱহাৰ হৈছে বিশেষকৈ লেখকসকলৰ লেখাৰ মাজতো বিদেশী শব্দ দেখা যায়। সেইবিলাক হৈছে যে তেওঁলোকে বিশেষকৈ সঘনাই অধ্যয়ন কৰি থকা পঢ়ি থকা যিবোৰ গ্ৰন্থ সেই গ্ৰন্থবিলাকৰ পৰা অৱচেতন মনেদি সি আহি পেলাই আমাৰ ভাষাত সোমাইছেহি। কিন্তু মই নিজে লেখাত কেতিয়াও অসমীয়া ভাষাৰ বাহিৰৰ শব্দ ব্যৱহাৰ কৰিবলৈ অলপমান টান পাওঁ আৰু মই ভাবোঁ অসমীয়া ভাষাত যথেষ্ট ভাৱ প্ৰকাশক শব্দ আছে যিখিনি যিবোৰ শব্দ ব্যৱহাৰ কৰিলে আমি আন্তৰ্জাতিক ভাৱ প্ৰকাশ কৰিবৰ কাৰণেও সক্ষম হ'ব পাৰোঁ। এবাৰ এখন কলিকতাত ছেমিনাৰ হৈছিল, তাত আমাৰ যে আজিকালি যিবোৰ টেকনিকেল টাৰ্মিনলজি পাৰিভাষিক শব্দ আমি ব্যৱহাৰ কৰিছোঁ পৰিভাষাৰ, সেইবিলাকক এনেকৈ শ্ৰেণীবিভাগ কৰা হৈছে যে এটা হ'ল আন্তৰ্জাতিক, গোটেই পৃথিৱীতে একেধৰণৰ শব্দ ব্যৱহাৰ হয়, এটা হৈছে জাতীয় আৰু এটা হৈছে প্ৰাদেশিক বা আঞ্চলিক। এতিয়া কিছুমান শব্দ আছে সি আমাৰ প্ৰাদেশিক বা আঞ্চলিক ভাষাত আছে কিন্তু সি ইমান ভাৱ প্ৰকাশক যে তাক আমি আচলতে স্বীকৃতি দিব লাগে। উদাহৰণস্বৰূপে আমি তাতে আলোচনা হওঁতে কৈছিল যে কোৰাম, কোৰাম কোৰাম শব্দটো তেওঁলোকে কৈছে যে ইণ্টাৰনেশ্যনেল শব্দ, আন্তৰ্জাতিক শব্দ, ইয়াক আমি ভাৰতীয় ভাষাবিলাকতো ৰাখিব লাগে আৰু আমাৰ প্ৰাদেশিক ভাষাবিলাকতো এইটো আমি গ্ৰহণ কৰিব লাগে। মই তেতিয়া তেওঁলোকক ক'লোঁ যে অসমীয়া ভাষাত কিন্তু আমাৰ এটা বেলেগ শব্দ আছে আৰু সেই শব্দটো কোৰাম শব্দটোৰ সমানেই অৰ্থব্যঞ্জক। তেতিয়া তেওঁলোকে সুধিলে বোলে কি, মই ক'লোঁ থুল, আমাৰ থুলৰ অভাৱ, থুল হৈছে এনেকৈ কয়। তেতিয়া বিশেষকৈ পশ্চিমবংগৰ যিজন তেওঁলোকৰ প্ৰতিনিধি আছিল, তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ বাংলা বিষয়ৰ অধ্যাপক, তেওঁ শুনি পেলাই বৰ আনন্দ পালে, কৈছে যে এইটো শব্দটো এইটো ভাষাত ব্যৱহাৰ হোৱাৰ বাহিৰেও ভাৰতীয় অন্যান্য ভাষালৈও তাক নিব পাৰি এইবুলি ক'লে। তেতিয়া মই এটা কথা হেৰি কৰিলোঁ যে আমাৰ অসমীয়া ভাষাত তেনেকুৱা ধৰণৰ বহুত শব্দ আছে যিবোৰ শব্দৰে সৈতে আমি সম্পূৰ্ণৰূপে ভাৱ প্ৰকাশ কৰিব পাৰোঁ। আমি অন্যান্য ভাষাৰ শব্দ বিশেষকৈ দৰ্শন, ৰাজনীতি এইবিলাকত অন্য ভাষাৰ শব্দ গ্ৰহণ কৰিব লাগে য'ত প্ৰয়োজন হয়, কিন্তু আমাৰ ভাষাৰ শব্দ বাদ দি অন্য ভাষা ল'ব নালাগে।
1: অসমীয়া ভাষা সাহিত্যৰ বাবে নিজৰ জীৱনকালত লীলা গগৈদেৱে বহু কথা লিখি থৈ গৈছে, বহুখিনি কথা কৈ গৈছে, তথাপিও আজি যেন এনে অনুভৱ হয় তেখেতে যেন বহু কথা ক'বলৈ ৰৈ গ'ল।

অভিলেখাগাৰৰ পৰা। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিলেখাগাৰৰ পৰা লোৱা লীলা গগৈ দেৱৰ দ্বাৰা ৰচিত ক্ৰমে বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু লেইছৰাম মেমাৰ কণ্ঠৰ গীত আৰু লগতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অভিলেখাগাৰৰ পৰা লোৱা লীলা গগৈ দেৱৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কিয়দ অংশৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়।

0: তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: ফলা ফলাওক, অভ্যাস সলাওক।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: ফলাওক ফলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈয়ে বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
5: एक प्रकार से PM जय अब गरीबों की जय बन गई है।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি পঢ়িছোঁ সমুজ্জ্বল ভৰদ্বাজে। ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰ একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব। তেওঁ কয় যে জটিল ৰোগত আক্ৰান্ত লোকক ৰেচন কাৰ্ড প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব। তেওঁ কয় যে বিভাগৰ উচ্চ স্তৰৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীৰ লগতে সুলভ মূল্যৰ দোকানীলৈকে সকলোৰে নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে ৰাজ্যখনে স্মাৰ্ট PDS ব্যৱস্থা প্ৰৱৰ্তনত দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে সমৰ্থ হৈছে। এই সাফল্যৰ বাবে তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে অসমজুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক

0: ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানীয়া গাঁৱত হৈ থকা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য যথাসম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেষ্টা চলোৱা হ'ব বুলিও ৰাজ্যপালগৰাকীয়ে কৰ্তৃপক্ষক আশ্বাস দিয়ে।
1: এক মহাপুৰুষ কে নাম পৰ বন ৰহা ইউনিভাৰ্চিটি জো স্পৰ্টছ কি এক বহুত হি শানদাৰ পৰিকল্পনা হে ইয়াৰ সে বচ্চে নিকল কৰকে ৰাজ্য কি দেশ কি এক বেহতৰ প্ৰতিভা তৈয়াৰ হোংগে আৰু ইয়াৰ সে ছে খেল কা প্ৰশিক্ষণ প্ৰাপ্ত কৰকে মেৰে ৰাজ্য কা আৰু দেশ কা গৌৰৱ বঢ়াংগে। ইচ পৰিকল্পনা সে ইউনিভাৰ্চিটি কা ইয়ে স্থাপনা হুই হে দেখ ৰা হো কি কাম শুৰু হোৱা হে আৰু গতি আয়েগি এছা মই উম্মীদ কৰতা হো।
0: ৰাজ্যপালগৰাকীৰ পৰিদৰ্শনৰ সময়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ হীৰেন্দ্ৰনাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰ, জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা আৰু লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়বৰ্গ উপস্থিত থাকে। লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিত বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত 15-দিনীয়া বিধানসভা সমষ্টিভিত্তিক এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত সত্ৰীয়া নৃত্য, লোকনৃত্য, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন হাজৰিকা সংগীত, সমৰকলা আৰু যোগাভ্যাসৰ লগতে বিভিন্ন সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। লখিমপুৰৰ জিলা আয়ুক্তই শুভাৰম্ভ কৰা এই অনুষ্ঠানত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, উত্তৰ লখিমপুৰ পৌৰসভাৰ অধ্যক্ষ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ৰঙানদী, নাওবৈচা, বিহপুৰী আৰু ঢকুৱাখানা বিধানসভা সমষ্টিতো কালি এই শিবিৰৰ শুভাৰম্ভ কৰা হয়। জোনাইৰ অসম অৰুণাচল সীমান্তৰ 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জোনাইৰ পৰা পাছিঘাট অভিমুখে গৈ থকা মটৰচাইকেল এখনক বিপৰীত দিশৰ পৰা অহা চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত এই শোকাবহ ঘটনাটো সংঘটিত হয়। ধেমাজি জিলাৰ জোনাইত কালি নৈত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে। আমাৰ সংবাদদাতাই জনোৱা মতে মাকৰ সৈতে ভূঁই ৰুবলৈ যোৱা কিশোৰীগৰাকী তৰাজান নৈত গা ধুবলৈ গৈ উভতি নহা স্থানীয় লোকে তেওঁৰ সন্ধান আৰম্ভ কৰে। বহু সময়ৰ পাছত নৈৰ বুকুত উপঙি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ শৱ উদ্ধাৰ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: बारिश के पानी की एक एक बूंद को हमें बचाना है तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
3: जल है तो हम है, आइए घरों ऑफिसों में रेन वाटर हार्वेस्टिंग तकनीक अपनाएं। रिचार्ज पिट और शाफ्ट बनवाएं, अनुपयोगी बोरवेलों को ठीक करें, जलाशयों से गाद निकालें, अधिक से अधिक पेड़ लगाएं। इस बारिश आइए जुड़े कैच द रेन अभियान से।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार। केंद्रीय मंत्रिमंडल ने उत्तर प्रदेश के वाराणसी के लिए 25,000 करोड़ रुपए से अधिक की 2 एलिवेटेड सड़क परियोजनाओं को मंजूरी दी। रेल मंत्रालय ने टिकट बुकिंग में आसानी के लिए IRCTC की नई वेबसाइट शुरू की। ओडिशा के पुरी में भगवान जगन्नाथ की विश्व प्रसिद्ध रथ यात्रा आज से शुरू। अमरीका ने होर्मुज जलडमरू मध्य में जहाजों की सुरक्षित आवाजाही के लिए ईरान पर फिर हमले किए। अर्जेंटीना फीफा फुटबॉल विश्व कप के फाइनल में पहुंचा, दूसरे सेमीफाइनल में इंग्लैंड को 2-1 से हराया। फाइनल में रविवार को स्पेन से खेलेगा और भारत और इंग्लैंड के बीच दूसरा एक दिवसीय अंतर्राष्ट्रीय क्रिकेट मैच आज शाम कार्डिफ में। केंद्रीय मंत्रिमंडल ने उत्तर प्रदेश में वाराणसी के लिए 25,000 करोड़ रुपए से अधिक की 2 एलिवेटेड राजमार्ग परियोजनाओं को मंजूरी दी है। प्रधानमंत्री नरेंद्र मोदी की अध्यक्षता में मंत्रिमंडल की आर्थिक कार्य समिति ने वाराणसी में सड़क संपर्क बेहतर बनाने और भीड़भाड़ तथा यात्रा समय को कम करने के लिए इन परियोजनाओं को स्वीकृति दी। सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने नई दिल्ली में कल ये जानकारी दी।

অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক নগেন বৰাৰ ৰচনাৰে আৰিফুল হকৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: অনুষ্ঠানত এইবাৰ শুনো আহক নমিতা গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা।

0: প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ৰঞ্জিতা বৰুৱা আৰু মনোৰঞ্জন গগৈৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা কীৰ্তি কমল ভূঞাৰ, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।

অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ ছবিন মেধি ৰচিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে ৰাজেন গোহাঁয়ে, প্ৰযোজনা পাৰ্থপ্ৰতিম চৌধুৰীৰ।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হল আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ থান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহ বাদুলিৰ উপস্থিতি নথিভুক্ত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰে কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহান জনায় অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ কণী মাছ মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱাটো বিষয়টো লৈ সন্তুষ্টি প্ৰকাশ কৰে এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ জানিবলৈ দিয়ে ৰাজ্যৰ প্ৰতিডৰা ভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে তদুপৰি ৰাজ্যৰ বিকাশ দ্ৰুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ বিষয়ে তেওঁ ভাষণত প্ৰকাশ কৰে এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে ৰাজ্যখনত সম্প্ৰতি 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি এই বিনিয়োগৰ পৰিমাণ আৰু বৃদ্ধি হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে নিজৰ ভাষণত তেওঁ অসমত দৰিদ্ৰতাৰ হাৰ 32.68% পৰা 14% অৱনমিত হৈছে বুলি জানিবলৈ দিয়ে
1: অসমৰ দৰিদ্ৰতা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কৈছিলে 32.67% আজি অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হৈছে 14.47 2015-16ৰ পৰা 2026ৰ ভিতৰত যোৱা 10 বছৰত অসমত যদি

0: multi-dimensional poverty 32.67 or para, it has reduced to 14% or aji hoyto niti aayogor notun jodi somiksha ulai will be single digit moi nischito iyat attaitkoi guruttopurna bhumika palon korise dukhiya lokhokolor bank accountot prottokkhabhabe toka joma dia
1: সদনত বাজেট বিতৰ্কত যোৱা তিনিদিনত শাসক বিৰোধীৰ 35 গৰাকী বিধায়ক বিধায়িকাই অংশ লোৱাৰ পাছত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰ্কৰ উত্তৰত কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুত বিকশিত ৰাজ্য অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিছে আৰু অনাগত 5 বছৰত এই ব্যয় 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৰাজ্যখনত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত বিশেষকৈ হাতী মানুহৰ সংঘাত আৰু বান্দৰৰ উপদ্ৰৱ দূৰ কৰাৰ বাবে অসম চৰকাৰে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুত কৰাৰ ব্যৱস্থা কৰিছে বিধানসভা চৌহদত কালি বিধায়কসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে কালিৰ বৈঠকত অঞ্চলভিত্তিক সমাধান সূত্ৰ বিভিন্ন পক্ষৰ মাজত সমন্বয় বৃদ্ধি আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ বাবে সৰ্বাত্মক নীতি নিৰ্দেশনা যুগুতাই উলিওৱাত বিশেষ গুৰুত্ব দিয়া হয় ৰাজ্যত হাতী মানুহৰ সংঘাতৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সংঘাতৰ ফলত প্ৰতি বছৰে কমেও 150 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শস্য পথাৰৰো ক্ষতি হয় তেওঁ কয় যে এই সমস্যা দূৰ কৰাৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ আৱশ্যকতা আছে বনমন্ত্ৰীগৰাকীয়ে কয় যে দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত আৰু হাতীৰ উপযোগী বিচৰণভূমি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব লাগিব হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণভূমি নিৰ্ধাৰণ কৰি একোটা নিৰ্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি শ্ৰীমল্লবৰুৱাই জানিবলৈ দিয়ে বৈঠকত বিভিন্ন মূল্যৱান পৰামৰ্শ লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংশ্লিষ্ট সকলো পক্ষকে 21 জুলাইৰ ভিতৰত লিখিত আকাৰত অতিৰিক্ত পৰামৰ্শ দিবলৈ কোৱা হৈছে এই পৰামৰ্শৰ ভিত্তিত বন বিভাগে 22 জুলাইৰ ভিতৰত নীতি নিৰ্দেশনা যুগুতাই উলিয়াব চৰকাৰে হাতী মানুহৰ সংঘাতৰ বলি হোৱা লোকসকলক সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰি তোলাৰ বাবে কাম কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে ৰাজ্যৰ কেইবাখনো জিলাত বান্দৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা সন্দৰ্ভত শ্ৰীবৰুৱাই কয় যে চৰকাৰে বৈজ্ঞানিক আৰু মানৱীয়ভাৱে সমস্যাটো সমাধানৰ বাবে বিভিন্ন বিকল্প পৰীক্ষা কৰি আছে তেওঁ কয় যে বান্দৰৰ খাদ্য হিচাপে ফল মূলৰ গছ ৰোপণৰ উপৰি বান্দৰৰ বন্ধাকৰণৰ ব্যৱস্থা কৰিব পাৰি নেকি সেই বিষয়েও বিবেচনা কৰা হৈছে
2: বান্দৰৰ যিটো উপদ্ৰৱ বিভিন্ন অঞ্চলত এই কথাটো অত্যন্ত গুৰুত্ব সহকাৰে আমি চাইছো যে কি ধৰণে নিয়ন্ত্ৰিত কৰিব পাৰি বিভিন্ন ফল মূল গছৰ লগোৱা কথাও কৈছে সেইখিনিও আমি কৰিম তাৰ লগে লগে হিমাচল প্ৰদেশত বন্যাকৰণো এটা ছাকচেছফুল মেথড হিচাপে পৰিগণিত হৈছিলে আমি স্থানীয় বিধায়কসকলৰ লগত স্থানীয় ৰাইজৰ লগত কথা পাতিব দিছোঁ যে বন্যাকৰণ এটা ব্যৱস্থা হ'ব পাৰে নেকি আৰু ফৰেষ্ট এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্টে বন্যাকৰণ কৰিব লাগিলে কেনেকুৱা ব্যৱস্থা হ'ব কাৰণ ইয়াৰ এটা চাইণ্টিফিক মেথড আছে তাৰ কাৰণে আমি যি সা সঁজুলি অপাৰেশ্যন থিয়েটাৰ ইত্যাদি লাগিব এই গোটেইখিনি কেনেকৈ ক'ত পাব পাৰে কি ধৰণে এই কথাখিনিকো মই আগবঢ়াব দিছোঁ
1: ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ ই KYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব ৰাজ্য চৰকাৰে অসমজুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ লৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাখুলী ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা জানিবলৈ দিয়ে তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰিৰ কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিটো গুৰুত্ব আৰোপ কৰে এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে ৰাজ্যপাল শ্ৰী আচাৰ্যই কালি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া

0: বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানী এৰা গাঁৱত হৈ থকা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য যথাসম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেষ্টা চলোৱা হ'ব বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই আশ্বাস দিয়ে।
1: এক মহাপুৰুষ কে নাম পৰ বন ৰহা ইউনিভাৰ্চিটি জো স্পৰ্টছ কি এক বহুত হি শানদাৰ পৰিকল্পনা হে ইয়াহাঁ সে বচ্চে নিকল কৰকে ৰাজ্য কি দেশ কি এক বেহতৰ প্ৰতিভা তৈয়াৰ হোংগে আৰু ইয়াহাঁ সে ছে খেল কা প্ৰশিক্ষণ প্ৰাপ্ত কৰকে মেৰে ৰাজ্য কা আৰু দেশ কা গৌৰৱ বঢ়াংগে। ইচ পৰিকল্পনা সে ইউনিভাৰ্চিটি কা ইয়ে স্থাপনা হুই হে দেখ ৰহা হোঁ কি কাম শুৰু হোৱা হে আৰু গতি আয়েগি এছা মই উম্মীদ কৰতা হোঁ।
0: ৰাজ্যপালগৰাকীয়ে আজি মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীৰ লোক আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে পৰ্যটকৰ বাবে অতিথিশালাও উদ্বোধন কৰিব। দুপৰীয়াৰ ভাগত তেওঁ জিলাখনৰ শ্ৰীক্ষেত্ৰ খনিকৰত উপস্থিত হৈ দ্বাদশ শ্ৰীজগন্নাথ ৰথযাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰি পূজা অৰ্চনা আগবঢ়াব। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এটা গুৰুত্বপূৰ্ণ প্ৰাণী বিজ্ঞান ভিত্তিক গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ান বাঁহবাদুলিৰ উপস্থিতি বৈজ্ঞানিকভাৱে নথিভুক্ত কৰিছে। এই উদ্ভাৱনে জৈৱ বৈচিত্ৰ্যৰ ভঁৰালত নতুন সংযোজন ঘটোৱাৰ লগতে বাদুলিৰ বৈচিত্ৰ্য সম্পৰ্কীয় গৱেষণাত মাইলৰ খুঁটি হিচাপে কাম কৰিব। বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ অক্ষয় কুমাৰ হালৈ আৰু ছাত্ৰ যুগল কিশোৰ তালুকদাৰৰ গৱেষণাত গোৱালপাৰাৰ শিলুক অঞ্চলত এই বাদুলিৰ উপস্থিতি প্ৰমাণিত হয়। এই নতুন নথিভুক্তিৰ ফলত অসমত জ্ঞাত বাদুলিৰ প্ৰজাতিৰ সংখ্যা 39-40 বৃদ্ধি পাইছে। ভাৰতীয় প্ৰাণী বিজ্ঞানী সমীক্ষা শ্বিলঙৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কেন্দ্ৰ আৰু মুম্বাইৰ প্ৰজিনম লেবৰেটৰীৰ বিশেষজ্ঞসকলে বাদুলিৰ প্ৰজাতিটোৰ সত্যাসত্য নিৰূপণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ খাদ্য আৰু পৰিপুষ্টি বিজ্ঞান বিভাগৰ তত্বাৱধানত কৃষ্টিৰ কঠীয়া শীৰ্ষক সংস্থাই আয়োজন কৰা কাঠফুলাৰ মূল্য সংযোজিত সামগ্ৰী প্ৰস্তুতকৰণৰ কৰ্মশালাৰ কালি সামৰণি পৰে। এই কৰ্মশালাত 10 যুৱতীক প্ৰশিক্ষণ দিয়া হয়। এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দামোদৰ বৰ্মন আৰু সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিজ্ঞানী ডঃ জিনামণি শইকীয়া উপস্থিত থাকে। ডিব্ৰুগড়ৰ জ্যেষ্ঠ চাৰ্টাৰ্ড একাউণ্টেণ্ট জ্যোতিপ্ৰসাদ কানৈক নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় লাইফ টাইম লিগেচি বঁটা প্ৰদান কৰা হৈছে। দেশৰ অগ্ৰণী ব্যৱসায়িক ছফটৱেৰ প্ৰতিষ্ঠান টেলি চলিউশ্যনছ লিমিটেডে প্ৰৱৰ্তন কৰা এই বঁটাটি শ্ৰীকানৈক প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ পদ্মশ্ৰী সন্মানেৰে সন্মানিত ভৰত গোৱেংকাই প্ৰদান কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 পৰাস্ত কৰে। প্ৰথমাৰ্ধ গ'লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গ'লটো দিয়ে। খেলৰ 85 আৰ্জেণ্টিনাৰ এনজো ফাৰ্ণাণ্ডেজে দলৰ হৈ প্ৰথমটো গ'লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 আৰম্ভ হ'ব। ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে মঙলবাৰে বাৰ্মিংহামৰ এজবাষ্টনত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক 6 পৰাস্ত কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে বিশ্বকাপ ফুটবলৰ ছেমিফাইনেলত পৰাজিত হোৱাৰ পাছত ফ্ৰান্সত হিংসাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক আমাৰ অসম কাকতখনেও আনাকোণ্ডা গ্ৰীপত বিধ্বস্ত এমবাপে বাহিনী ফ্ৰান্স জ্বলিছে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যন্তৰ মন্তৰ অনশন অব্যাহত ৰখা ছোনম ৱাংচুকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে ভাৰতৰ সৰ্ববৃহৎ কুডানকুলম পাৰমাণৱিক শক্তি প্ৰকল্পৰ সৈতে জড়িত 19,000 স্পৰ্শকাতৰ নথি ফাদিলৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো অসমীয়া খবৰ কাকতখনেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিধানসভাৰ বাজেট বিতৰ্কত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে কৰা বিভিন্ন ঘোষণাৰ বাতৰি এটা নিয়মীয়া বাৰ্তা কাকতে 5 ধুমুহাৰ গতিত কাম কৰিব চৰকাৰে শিৰোনামেৰে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতখনেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়াভাৱে এয়াৰ ইণ্ডিয়া

0: বিমান সেৱা আৰম্ভ কৰিব বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে পশ্চিম এছিয়াত পুনৰ সংঘৰ্ষৰ পৰিস্থিতি বিৰাজ কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে নীতি আয়োগৰ সূত্ৰৰে দ্য চেণ্টিনেল কাকতে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ পৰৱৰ্তী উদ্ভাৱনৰ কেন্দ্ৰৰূপে পৰিগণিত হ'ব বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক আমি বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ধেমাজি জিলাৰ জোনাইত কালি নৈত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে। আমাৰ সংবাদদাতাই জনোৱা মতে মাকৰ সৈতে ভূঁই ৰুবলৈ যোৱা কিশোৰীগৰাকী তৰাজান নৈত গা ধুবলৈ গৈ উভতি নহাত স্থানীয় লোকে তেওঁৰ সন্ধান আৰম্ভ কৰে। বহু সময়ৰ পাছত নৈৰ বুকুত অভিযান চলাই উপঙি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত কিশোৰীগৰাকী জোনাইৰ উদয়পুৰ গাঁৱৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী সবিতা মিলি বুলি চিনাক্ত কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ ৰাজ্যৰ সকলো বিধায়ক বিধায়িকাক মুখ্যমন্ত্ৰীৰ আহ্বান। বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৰ্বাত্মক নীতি নিৰ্দেশনা প্ৰস্তুতৰ পৰিকল্পনা। আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ ধান ক্ৰয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গৱেষণাত অসমত প্ৰথমবাৰৰ বাবে দুৰ্লভ মালায়ন বাঁহ বাদুলিৰ উপস্থিতি নথিভুক্ত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি লৈ আহিছো কামৰূপ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে আমাৰ সংবাদদাতা কৌশিক দাস। ভাৰতৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ যোৱা 12 জুলাইত 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। এইবেলি সমাৱৰ্তনত মুঠ 2266 গৰাকী শিক্ষাৰ্থীক সন্মানীয় ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন। এই সন্দৰ্ভত আমাক বিতংকৈ জনাইছে আমাৰ সংবাদদাতা কৌশিক দাসে।
2: ভাৰতৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ যোৱা 12 জুলাইত 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। 1999 চনত প্ৰথম সমাৱৰ্তন অনুষ্ঠানত 63 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদানৰে আৰম্ভ কৰা প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনে এইবেলি 28 সংখ্যক সমাৱৰ্তনত মুঠ 2266 গৰাকী শিক্ষাৰ্থীক সন্মানীয় ডিগ্ৰী প্ৰদান কৰে। তদুপৰি সমাৱৰ্তনত মুঠ 4 গৰাকী কৃতি শিক্ষাৰ্থীক ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদক, স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ বাবে অসমৰ ৰাজ্যপাল স্বৰ্ণ পদক বঁটা প্ৰদান কৰা হয়। সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ শিৱ কুমাৰ কল্যাণ ৰামনে। সমাৱৰ্তনৰ পাছতে আই আই টি গুৱাহাটীৰ সঞ্চালক ডক্টৰ দেৱেন্দ্ৰ জলিহালে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আই আই টি গুৱাহাটীৰ সঞ্চালক ডক্টৰ দেৱেন্দ্ৰ জলিহালে আগন্তুক দিনত আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰ লগতে জাগিৰোডত নিৰ্মীয়মান চেমি কণ্ট্ৰাক্টৰত নিয়োজিত হ'ব পৰা দক্ষ অভিযন্তা সৃষ্টি কৰা হ'ব বুলি উল্লেখ কৰে। উল্লেখ্য, বিগত 27 বছৰত প্ৰতিষ্ঠানখনে 26,790 জনতকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন পৰ্যায়ত ডিগ্ৰী প্ৰদান কৰিছে।
1: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত যোৱা 8 জুলাইৰ পৰা 15 দিনীয়া গ্ৰীষ্মকালীন এথলেটিকছ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। 5 বছৰৰ পৰা 20 বছৰৰ সকলো ল'ৰা ছোৱালীক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা আয়োজন কৰা এথলেটিকছ প্ৰশিক্ষণ শিবিৰত 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতা কৌশিক দাসৰ এয়া এক প্ৰতিবেদন।
2: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত কামৰূপ জিলাৰ শুৱালকুছিত যোৱা 8

0: গ্রীষ্মকালীন এথলেটিক্স প্রশিক্ষণ শিবিরৰ অনুষ্ঠিত কৰা হৈছে। 5 বছৰ বয়সৰ পৰা 20 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা শুৱালকুছি ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা এথলেটিক্স প্ৰশিক্ষণ শিবিৰত 300ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশিক্ষণ শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে কামৰূপ জিলাৰ মহকুমা ক্ৰীড়া বিষয়া পংকজ ভৰালী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক নিপন দাস আৰু গোবিন্দ কুমাৰে। অহা 21 জুলাইত এই এথলেটিক প্ৰশিক্ষণ শিবিৰৰ অন্ত পৰিব। উল্লেখ্য, প্ৰশিক্ষণ শিবিৰৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক জিলা ক্ৰীড়া বিভাগৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব।
1: ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বিগত জানুৱাৰী মাহৰ পৰা 14-15 বছৰৰ সকলো কিশোৰীক HPV ভেকচিন প্ৰদান কৰা হৈছে। কামৰূপ জিলাত নিৰ্ধাৰিত সৰ্বমুঠ 15,175 গৰাকী কিশোৰীৰ ভিতৰত ইতিমধ্যে প্ৰায় 14,000 কিশোৰীক এই ভেকচিন প্ৰদান কৰা হৈছে। এই বিষয়ে বিতংকৈ জনাইছে আমাৰ সংবাদদাতা কৌশিক দাসে।
0: ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ সহযোগত সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বিগত জানুৱাৰী মাহৰ পৰা 14-15 বছৰৰ সকলো কিশোৰীক HPV ভেকচিন প্ৰদান কৰা হৈছে। মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ নিৰাময়ৰ বাবে ভাৰত চৰকাৰে প্ৰতিগৰাকী 14-15 বছৰৰ কিশোৰীক প্ৰদান কৰা HPV অৰ্থাৎ হিউমেন পেপিলমা ভাইৰাছ ভেকচিন কামৰূপ জিলাত সৰ্বমুঠ 15,170 গৰাকী কিশোৰীক প্ৰদান কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।
1: আজিলৈ সময় হ'ল জিলাৰ ৰেৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেৰূপ। নমস্কাৰ।

জিলা ৰেহৰূপ অনুষ্ঠানত আজি কামৰূপ জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে কামৰূপ জিলাৰ পৰা আমাৰ সংবাদদাতা কৌশিক দাসে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগা হাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলে দুটি নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। নম্বৰ দুটি হৈছে 03612662325 আৰু 9435405223। নম্বৰ দুটি আকৌ কৈছোঁ 03612662325 আৰু 9435405223। শ্ৰোতাসকল, আমি আপোনালোকৰ ফোন কলৰ বাবে ৰৈ আছোঁ। আপোনালোকৰ প্ৰথমটি ফোন কল আহে মানে আমি শুনো আহক খগেন মহন্তৰ কণ্ঠৰ এইটি গীত।

0: আমালোকে এটি ফোন কল আহিছে, আমি কলটো লৈ লৈছোঁ। হেল্ল'
1: নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব।
1: মই নলবাৰী জিলাৰ চুতিকাটা গাঁৱৰ ডেকাউৰা বৈশাখৰ পৰা মিচ হাজেৰা বেগমে কৈছোঁ। মই আজি তাৰিখী ফিল্মখনৰ সব্বিক কুমাৰ আৰু কামেশ্বৰ কণ্ঠত এই গানটো শুনিব বিচাৰিছোঁ বাইদেউ।
0: হয়, আপুনি দেখোন নিজেও বৰ ধুনীয়াকৈ গান গায়, শুনি ভাল
1: লাগে বাইদেউ। মই দুজন ছাত্ৰৰ নাম ল'ব বিচাৰিছোঁ।
0: হয় হয় কওক।
1: সদ্দার নির্দেশক লক্ষ্মণ মামা, বঙ্কিম মামা, বনগাছি মন্ডল, রূপালী বাইদেউ।

0: মানক দোলান আটাইকে মাধৱীৰ এই গানটো চোৱা কৰিছো। লগতে মই শ্ৰোতাসকলক বিনম্ৰভাৱে অনুৰোধ কৰিছো, যিবোৰ শ্ৰোতাই লাইভ ফোনিং কলপতৰত অংশগ্ৰহণ কৰি আকৌ যাতে পুনৰ ধ্বনিত অনুৰোধ নকৰে, কাৰণ বহুত নতুন নতুন শ্ৰোতাই বাইদেউ ৰৈ থাকে। তাৰ কাৰণে মই সিহঁতক বাৰে বাৰে অনুৰোধ কৰিছো।
1: হয় হয় হয় বাৰু,
0: ভাল আৰু।
1: হয়, আপোনাৰ গীতটি আমি বিচাৰি পাইছো, গীতটি আমি একেলগে শুনোৱা হওক।
0: ভাল লাগিল।
1: হয়।

0: শ্ৰোতাসকল, আজি সন্ধিয়া 7:20 প্ৰাগজ্যোতিষপুৰ শাখাত হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী সংগীত নাটক একাডেমী বঁটাপ্ৰাপক অনিতা শৰ্মা, আঁত ধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব সন্ধিয়া 7:20। আমালৈকে আৰু এটি ফোন আহিছে, আমি কলটো লৈ লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: হয়, আপুনি কি গীত শুনিব বিচাৰিছে?
1: মই এক কলৰ যেতিয়া এক কল হিট হৈছিল নহয়,
0: হয়,
1: তেতিয়া আৰু সৰু কথা এটা কওঁ, আধা মিনিটতকৈ কম।
0: হয়,
1: মই লতা মংগেশকাৰৰ প্ৰগ্ৰেম চাবলৈ গৈছোঁ, ভূপেন দাৰ আৰু লতাৰ প্ৰগ্ৰেম আছিল গুৱাহাটীত।
0: হয়,
1: গতিকে সেই প্ৰগ্ৰেমত সেইটো গান নোগোৱাকৈ লতাই যেতিয়া নামি আহিল, 12 গান গাইছিল। তাৰপিছত নামি আহিল হাহাকাৰ লাগিছে একদম, এই এক কল এক কল এক কলৰ গান গাওঁ নাই। তাৰপিছত শেষত হৰিশ বিয়ানী ঘোষক আছিল, হৰিশ বিয়ানী নামি গৈ আৰু আলোচনা কৰিছে, ৰাইজৰ হাহাকাৰ লাগি গৈছে, এক কল নাই, সেয়েহে মই এক কল হিট। তাৰপিছত পুনৰ লতা মংগেশকৰে ষ্টেজলৈ আহিছে, আহি ৰাইজক নমস্কাৰ জনাই পুনৰ কৈছে যে মই গীত এক কলৰ গান গাম, আৰু 3 গান গাইছে। সেইকাৰণে সেইটো আজিও মোৰ সদায় প্ৰিয় সেই গানটো, মই কাৰণ তাত আছিলো সেই অনুষ্ঠানত, গতিকে সেইটো মোৰ অতিকে প্ৰিয়। মই কেইজনমান বন্ধুৰ নাম কওঁ, মই আটাইতকৈ অৱশ্যে বয়োজ্যেষ্ঠ এওঁলোকৰ, আমাৰ বংকিম দাস, হাজিৰা বেগম, আনন্দ গন্ধিয়া, কল্পনা আমিন, ৰূপা।

0: আমাৰ পৰৱৰ্তী ফোন কলটো লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ
0: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব।
1: হয়, মই প্ৰাঞ্জল ৰাজবংশী কৈছোঁ, পাঠশালা বাগনা হাতীনগৰ।
0: হয়, আপুনি কি গীত শুনিব বিচাৰিছে?
1: মই সন্মাইনা ফিল্মখনৰ পৰা আইফুলীয়া কপৌফুল, এই পুৰবি শৰ্মা অভিনেতা অভিনয় কৰা তেখেতৰ গান এটা শুনিব বিচাৰিছোঁ।
0: হয়, আমি আপোনাক এটি গীত শুনাবলৈ লৈছোঁ। এই গীতটি সমৰ হাজৰিকাই কণ্ঠদান কৰিছে, কিন্তু ফোনমইনা ছবিৰে হয়। আপোনাৰ ফোন কলৰ বাবে ধন্যবাদ। আগলৈকো এনেদৰে ফোন কৰি থাকিব।
1: ধন্যবাদ।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ'?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে ময়ো এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: আমালৈ এটা ফোন কল আহিছে, মই লৈ লৈছোঁ। হেল্ল'
7: হেল্ল' নমস্কাৰ বাইদেউ।
6: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব।
7: মোৰ নাম শ্ৰী বনবাসী মণ্ডল, মই ছয়গাঁও পানীগিচুৰ পৰা কৈছোঁ।
6: হয় হয়, আপুনি আমাৰ গীত নিয়মীয়াভাৱে শুনি থাকে, আপোনাৰ কলটো পাই ভাল লাগিল। আপুনি বাৰু কি গীত শুনিব বিচাৰিছে?
7: আপোনাৰ কুলি নাম্বাৰ বলছবিখনৰ উদিত নাৰায়ণ ভলকা গীত গোৱা, যিকোনো এটি গীত বজাই দিলে হ'ব বাইদেউ।
6: বাৰু, মই গীতটি চাইছোঁ। আপুনি এতিয়া কি কৰি আছে গীত শুনাৰ লগতে?

0: বৰ্তমান ঘৰতে আছো, অকলে একেলগে মিলি ৰেডি শুনি আছো। কিছুমান পাছতে মই আকৌ ছয়বাৰ লৈ যাম আৰু।
1: হয় হয় বাৰু, আপোনাৰ কওক।
0: মোৰ লগত এই মুহূৰ্তত আছে মোৰ সহধৰ্মনী অনামিকা মণ্ডল, লৰাল জিত মণ্ডল, পদুম মণ্ডল আৰু গতিজাপি আপোনাৰ দীপিকা মণ্ডল, আৰু মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছো আপুনি যদি অনুমতি দিয়ে।
1: হয় হয় কওক।
0: হয়, বান্ধৱী ৰূপালী কলিতা, মাইনা দাস, হাজৰা বেগম, সুচিতা আহমেদ, আপোনাৰ সন্মানীয় লক্ষ্য চহৰীয়া, ইমৰান হুছেইন ডাঙৰীয়া, আমাৰ ছয়গাঁও আলেকজাৰী গীতিকা চালৰ আৰু গৰিমা চালৰ মঞ্জুতাক আৰু হৰিকান্ত চহৰীয়া।
1: হয়, আপোনালোকৰ আটাইৰে বাবে আমি গীতটি বজাই শুনাইছো।
0: হয় হয়, ধন্যবাদ।

0: শ্রোতাসকল, লাইভ ফোন ইন কল্পতরু অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এক প্ৰকাৰ PM জয় অব গৰীবো কি জয় বন গই।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক এটি বড়ো লোকগীত ব্ৰজেন চন্দ্ৰ বড়ো আৰু লগৰীয়াসকলৰ কণ্ঠত।

고본 하리는 능포라 빵갈 심사는 능포라

আপোনালোকে মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক চিব্ৰাই খাচাও বাঙৰ কণ্ঠৰ এটি ডিমাচা পৰম্পৰাগত গীত।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ এটি বড়ো লোকগীত ব্ৰজেন চন্দ্ৰ বড়ো আৰু লগৰীয়াসকলৰ কণ্ঠত।

মাটিৰ গান অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি অনুষ্ঠান, উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'বলগীয়া এই কাৰ্যসূচীত কমেও 5000 গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ধবজাবাহী কাৰ্যসূচীয়ে কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে শস্য পোৱাৰ পাছত কাম কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে 3% সুদ ৰেহাইৰে 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ইয়াৰ বাবে AI পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব। বেংকে চালি জাৰি চোৱাৰ পাছত ঋণ যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়ালৈকে বহু হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰি কৃষি আন্তঃগাঁথনি বা উদ্যোগ স্থাপন কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্যখনৰ বহু যোগ্য কৃষক আৰু কৃষি উদ্যোগীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ 25 জুলাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেয়েহে বিধায়কসকলৰ নিজ নিজ সমষ্টিৰ পৰা যোগ্য লোকসকলক অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে তেওঁ আহ্বান জনায়। বিগত 5 বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰিছে। কালি বিধানসভা অধিৱেশনৰ 8ম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহ্বান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টি কণী, মাছ মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ প্ৰতিডৰা ভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ 2গৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ হৈছে। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। 3ওজনা ভগৱানকেই 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত এইকেইখন ৰথতেই শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ ভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুঠি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ চাপত গ্ৰামৰ শ্ৰী লীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাচীপাৰাৰ মদন মোহন আখৰা ৰাৰীটো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
2: আজি প্ৰভু জগন্নাথ দেৱৰ ৰথযাত্ৰা আন ঠাইৰ লগতে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত ৰামৰায়কুটি সত্ৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ব শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা অনুষ্ঠান। ৰামৰায়কুটি সত্ৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ উপস্থিতিত চিলাৰায়ৰো আই ভুৱনেশ্বৰী বিবাহ সম্পন্ন হৈছিল, যাৰ বাবে চিলাৰৰ ভাতৃ কোচ ৰজা নৰনাৰায়ণে সত্ৰত উপহাৰ

0: হিসাবে আগবঢ়াইছিল এখন পিতলৰ ৰথ। প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰাম ৰথযাত্ৰা অনুষ্ঠান অনুষ্ঠিত হৈ আছে। এই ৰথযাত্ৰাৰ উৎসৱৰ দিনা মণিকূটৰ পৰা বাহিৰত উলিয়াই ভকত বৈষ্ণৱসকলে কীৰ্তন ঘৰত সাতবাৰ প্ৰদক্ষিণ কৰিব। আজিৰ এই ৰথযাত্ৰা অনুষ্ঠানৰ অসমৰ লগতে পশ্চিমবংগৰ পৰাও লক্ষাধিক লোকৰ আগমন ঘটিব। ৰথযাত্ৰা অনুষ্ঠান উপলক্ষে ভক্তসকলে হাতে হাতে কঢ়িয়াই অনা মৌ গাছ।
1: ডিব্ৰুগড়ৰ খনিকৰত আজি প্ৰভু জগন্নাথৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হ'ব। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত ৰথযাত্ৰা আৰম্ভ হ'ব আৰু কাছাৰবাৰীত থকা আউনীআটি সত্ৰলৈ যাত্ৰা কৰি পুনৰ মন্দিৰলৈ উভতি আহিব। ধুবুৰী জিলাৰ তামাৰহাটৰ গদাধৰ নদীৰ প্ৰবল খহনীয়াই অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। BTD কোকৰাঝাৰ আৰু ধুবুৰীৰ সীমান্তৱৰ্তী ওজানপেলা গাঁৱৰ মাজেৰে বৈ যোৱা এই নদীৰ খহনীয়াৰ ফলত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে বহু পৰিমাণৰ কৃষিভূমিৰ লগতে 3-4 বিঘা চেগুনৰ বাগান নদীত বুকুত জাহ গৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছোঁ মই মীনাক্ষী, ডিউটি ৰুমত আছে ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা, আনোৱাৰ আলী আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ। FM ট্ৰান্সমিটাৰত আছে আতিকুৰ ৰহমান, ট্ৰান্সমিটাৰত বিপুল কলিতা, মৃগাংক কৃষ্ণত্ৰয় আৰু বিজিত শৰ্মা। শ্ৰোতাসকল, এতিয়া শুনো আহক পাৰাগমালা লাইভ। আগবঢ়াইছে গুণপ্ৰভা বৰাই।
3: जी, आकाशवाणी गुवाहाटी का महाबाहु है। प्रस्तुत है कार्यक्रम परागमाला लाइव। नमस्कार श्रोताओं, आज की इस कड़ी में मैं गुना प्रभा बोरा आप सभी का हार्दिक स्वागत करती हूँ। जुलाई के महीने में बारिश के आगमन से धान की रोपाई और उससे जुड़े लोकगीत हमारी कृषि और सांस्कृतिक परंपरा का एक अहम हिस्सा है। रोपाई के दौरान गाए जाने वाले इन लोकगीतों को रोपनी गीत कहा जाता है। ये लोकगीत कई संस्कारों को लेकर विविध रूप में बनते हैं। लोकगीत और हिंदी फिल्मों का बहुत पुराना रिश्ता है। कई सुपरहिट गीतों की जड़ें सीधे हमारी लोक संस्कृति से जुड़ी होती हैं। कई ऐसे गीत जो लोकगीत है लेकिन फिल्मों में आकर छा गए पूरी दुनिया में। तो आइए करते हैं कार्यक्रम की शुरुआत लम्हे फिल्म के इस गीत से, जिसे गाया है लता मंगेशकर, इला अरुण और साथियों ने।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্যৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগেৰে যুৱ প্ৰজন্মৰ মাজত থকা সাহিত্যৰ প্ৰতিভাসমূহক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনো আৰু তেখেতসকলৰ লগত কথা পাতি তেখেতসকলৰ গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানটিতো দুগৰাকী অতিথি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে ৰিয়া দেৱী,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে জয়শ্ৰী নেওগ,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। প্ৰথমে ৰিয়া দেৱীৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ। শৈশৱৰ পৰা জীৱনটো আপুনি কেনেধৰণে অতিবাহিত কৰিলে?
2: হয়, মোৰ ঘৰ নলবাৰী জিলাৰ ওলাবৰী গাঁৱত। মোৰ দেউতাৰ নাম জ্যোতিষ শৰ্মা, মাৰ নাম নিবেদিতা দেৱী, আৰু মই নজন সদস্যৰে সৈতে এটি খুব ধুনীয়া যৌথ পৰিয়ালত থাকোঁ। মোৰ গাঁওখনৰ পূব দিশেৰে পাগলাদিয়া নদীটো বৈ গৈছে আৰু তাৰ পাৰতে জাতীয় বিদ্যালয় এখন আছে। তাত মই অষ্টম শ্ৰেণীলৈকে পঢ়িছিলোঁ। তাৰ পাছত নৱম, দশম, একাদশ, দ্বাদশ মই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ আৰু তাৰ পাছত বৰভাগ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰোঁ আৰু এতিয়া মই ইতিহাস বিভাগৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰী।
1: হয়, এইবাৰ মই জয়শ্ৰী নেওগৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম জয়শ্ৰী নেওগ। মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এখন ভিতৰুৱা গাঁও যমুনাখাট নামৰ গাঁওখনক প্ৰতিনিধিত্ব কৰোঁ। মোৰ ঘৰত মা, দেউতা আৰু একেবাৰে ঘৰৰ কাষতে মোৰ খুৰা, খুৰী, বৰতা, বৰমা আৰু তিনিওটাকৈ ভাইটি আছে। আৰু যিহেতু মই কৈছোঁ যে মই এখন সৰু গাঁৱক প্ৰতিনিধিত্ব কৰোঁ, গতিকে ধূলি ধেমালি খেলি এক প্ৰকাৰ মোৰ শৈশৱ অতিবাহিত কৰিছোঁ। মই ভলেণ্ট একাডেমীৰ পৰা মোৰ স্কুলীয়া জীৱন সমাপ্ত কৰিছোঁ। তাৰপিছত মোৰ হায়াৰ ছেকেণ্ডেৰী শিক্ষা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা আৰু স্নাতক ডিগ্ৰী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰু স্নাতকোত্তৰ ডিগ্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সম্পন্ন কৰিছোঁ।
1: হয়, নিশ্চয়। এতিয়া ৰিয়া দেৱীৰ পৰা জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কেনেধৰণে খোজ দিলে, কেনেধৰণে আপোনাৰ যাত্ৰাটো আগবাঢ়িল?
2: প্ৰথমতে মানে কি হৈছিল, দেউতাই মোক ৰজাৰাণীৰ সাধু কোৱাতকৈও মানে গাঁৱৰ মানুহৰ কথাবোৰ, গাঁৱৰ মানুহৰ জীৱনৰ, গাঁৱৰ প্ৰতিঘৰ মানুহৰে মানে জীৱন সংগ্ৰামৰ কাহিনীবোৰ কৈছিল আৰু তেনেকৈ তেতিয়াৰ পৰা মানে মই কাহিনী শুনিবলৈ বেছিকৈ আগ্ৰহী হৈছিলোঁ। তাৰপাছত তেতিয়াতে চিন্তা কৰিব লৈছিলোঁ যে এনেকুৱা কথাৰ পৰাওচোন কিবা লিখিব পাৰি। তাৰপাছত মই সৰুতে আমাৰ মোৰ মা আৰু আইতাক পঢ়া দেখিছিলোঁ। মোৰ মায়ে গল্প, উপন্যাস বহুত পঢ়ে আৰু আমাৰ ঘৰত মানে প্ৰত্যেক মাহৰ আলোচনী লয়, বিস্ময়, ৰহস্য, মায়া, নন্দিনী, সখী, এই আলোচনীৰে মানে ঘৰ ভৰি আছিল আমাৰ। আৰু গতিকে মই ষষ্ঠমান শ্ৰেণীত পঢ়াৰ পৰাই মানে মনে মনে সেই কিতাপবোৰ পঢ়িব লৈছিলোঁ আৰু তেতিয়াৰ পৰাই মানে কিবা এটা লিখিবও আৰম্ভ কৰিছিলোঁ। আৰু এদিন ক্লাছ এইটত মই অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং কিতাপখন কিতাপৰ মাজত লৈ পঢ়ি থাকোঁতে মায়ে মানে গম পালে আৰু তেতিয়া মানে মায়ে বকিলে যে এতিয়াতে এইখন উপন্যাস পঢ়িবৰ হোৱা নাই। তাৰপাছত মায়ে ক'লে যি হ'ল হ'ল, পঢ়িছা, কিন্তু হেৰি কৰিবা, এতিয়া প্ৰিয় গ্ৰন্থ ৰচনাখন যে স্কুলত লিখিব দিয়ে তাতে এইখন কিতাপৰ কথা লিখিব লাগিব। আৰু সেইখনে মানে মই লিখিছিলোঁ ৰচনাখন আৰু স্কুলত তেতিয়া ছাৰহঁতে মানে বহুত প্ৰশংসা কৰিছিল আৰু সেই কথাটোতে কিজানি ভাল লাগিল, তেতিয়াৰ পৰা বেছিকৈ লিখিব আৰম্ভ কৰিলোঁ। আৰু মই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ পাছতে কৰোণা মহামাৰী আৰম্ভ হৈছিল আৰু সেইখিনি সময়ত বহুত কিতাপ পঢ়িছিলোঁ আৰু তেতিয়া অনলাইন মাধ্যমত বহুত প্ৰতিযোগিতা হৈছিল, সাহিত্য প্ৰতিযোগিতা, আৰু সেইবোৰত অংশগ্ৰহণ কৰাৰ পৰাই মানে এই লিখাৰ তাৰণাটো বৃদ্ধি পাইছিল। তাৰ পাছত মহাবিদ্যালয়লৈ গ'লোঁ। মহাবিদ্যালয়ত যোৱাৰ পাছত মানে প্ৰথমত মোৰ কলমটো ইমান বৃহৎ এটা পৰিসৰ পোৱা নাছিল, কিন্তু মহাবিদ্যালয়লৈ যোৱাৰ পাছত কলমটো এখন ডাঙৰ পথাৰ পোৱা যেন হ'ল। মহাবিদ্যালয়ত মোৰ মানে বহুত আশা আছিল যে শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হোৱাৰ আৰু মই মহাবিদ্যালয়ত থকা তিনিও বছৰে একেৰাহে শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হ'বলৈ সক্ষম হৈছিলোঁ।
1: হয়, নিশ্চয়কৈ। আচলতে আমাৰ প্ৰতিজনৰ ক্ষেত্ৰতে ঘৰুৱা পৰিৱেশে আমাক উদ্বুদ্ধ কৰে, সমৃদ্ধ কৰে বিভিন্ন ধৰণে আৰু আপোনাকো সেই পৰিৱেশ ঘৰখনে আপোনাৰ

0: বিদ্যালয় মহাবিদ্যালয়ে খুব সুন্দৰকৈ দিছিলে। এই একেখিনি কথা মই জয়শ্রীনগৰৰ পৰা জানিব বিচাৰিছোঁ। আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কিদৰে সৰুৰ পৰা খোজ পেলালে, কিদৰে আগবাঢ়িল?
1: যিহেতু আপুনি কৈছে যে সাহিত্যৰ ক্ষেত্ৰত মানুহৰ ঘৰুৱা পৰিৱেশটোৱে সমৃদ্ধ কৰে, আৰু মোৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাছিলে। মোৰ দেউতা যদিওবা তেওঁ বিজ্ঞানৰ এগৰাকী শিক্ষক আছিলে, তেওঁ সাহিত্যৰ প্ৰতি সাংঘাতিক অনুৰাগী আছিলে। তেওঁ নিজেও সাহিত্য চৰ্চা কৰিছিলে, গল্প, প্ৰবন্ধ, কবিতা লিখিছে, কেইবাখনো কিতাপ ইতিমধ্যে ছপা মাধ্যমত প্ৰকাশ পাইছে। আৰু সৰুতে অৱশ্যে তাৰ মূল্য বুজি পোৱা নাছিলোঁ। যেতিয়া মই স্কুলৰ পৰা ক্লাছ 2-3 মানত যেতিয়া স্কুলৰ পৰা আহোঁ, তেতিয়া একেৰাহে মই মন কৰোঁ যে দেউতা স্কুলৰ পৰা আহি নিজৰ এটা সাংঘাতিক পৰিৱেশত উকা কাগজ এখন, কিতাপ এখন, কলম এটা, যেতিয়াৰ পৰা মানে বুজন হৈছো দেউতাক সেই পৰিৱেশটোৰ মাজতে দেখিছো। গতিকে কোনোবাখিনিত মোক দেউতাই বিশেষকৈ অনুপ্ৰেৰণা দিছিলে যে মই কিবা এটা পঢ়িব লাগিব, ভাল কিবা এটা পঢ়িব লাগিব, সাহিত্যক ভাল পাব লাগিব, সাহিত্য চৰ্চা কৰিব লাগিব। আৰু দেউতাই খুব কিতাপ পঢ়ি ভাল পাইছিলে, আৰু এনেকুৱা আছিলে যে দেউতা যলৈকে ফুৰিবলৈ গৈছিলে, কিবা এটা কামতো যদি ওলাই গৈছিলে দূৰণিলে, মোৰ হাতত চিপ্ছ এটা বা বিস্কুট এটাৰ সলনি কিতাপ এখন তুলি দিবলৈ যত্ন কৰিছিলে। আৰু দেউতাই মোক ক্লাছ 6ত থাকোঁতেই হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলাৰ কিতাপখন উপহাৰ হিচাপে দিছিলে। আৰু অৱশ্যে তেতিয়া যিহেতু সৰু আছিলোঁ, ইমান তাত্ত্বিক কথাবোৰ, ইমান গধুৰ কবিতাবোৰ অৱশ্যে বুজি পোৱা নাছিলোঁ। কিন্তু তথাপিতো বুজি পাইছিলোঁ যে দেউতাই কবিতা ভাল পায়, মোকো বিচাৰে যে মই কবিতা ভাল পাব লাগে, সাহিত্য ভাল পাব লাগে। তেনেকৈ হয়তো কোনোবাখিনিত মই অনুপ্ৰাণিত হৈছিলোঁ কবিতা ভাল পাবলৈ, সাহিত্য ভাল পাবলৈ। কিতাপ পঢ়িবলৈ দেউতাই শিকাইছিলে, আৰু তাৰপিছত মই যদিও বা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া, সেই বিদ্যালয়খনৰ শিক্ষাগুৰুসকলেও মোক সাহিত্য চৰ্চাত যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছিলে। তাৰপিছত মই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত পঢ়িবলৈ গৈছিলোঁ, আৰু নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বাতাৱৰণে মোক ইমান সাংঘাতিকভাৱে সমৃদ্ধ কৰিছিলে যে মই তেতিয়া আৰু দুগুণে কিতাপ পঢ়িবলৈ লৈছিলোঁ। যিমান ধৰণৰ অসমীয়া সাহিত্যত সমৃদ্ধ কিতাপবোৰ আছিলে, সেইসমূহ পঢ়িবলৈ যত্ন কৰিছিলোঁ। তাৰপিছত মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়তো মোৰ শিক্ষাগুৰুসকলে যথেষ্টখিনি সাহস যোগাইছিলে যে মই সাহিত্য চৰ্চা কৰিব লাগে। তেতিয়াও মই বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ। আৰু এনেধৰণেই মোক বিভিন্ন সময়ত বিভিন্নজন লোকে অনুপ্ৰাণিত কৰি আহিছে।
0: আপোনাৰ সাহিত্যৰ জীৱনটোত বিশেষকৈ আপোনাৰ দেউতাৰ ভূমিকা সকলোতকৈ বেছি, আৰু দুয়োগৰাকীৰ পৰাই জানিব পাৰিলোঁ যে যিটো পঢ়াৰ অভ্যাস, এই পঢ়াৰ অভ্যাসে আমাক বৰ সুন্দৰকৈ সমৃদ্ধ কৰি তোলে, পৰিপক্কতা আমি লাভ কৰোঁ। আজিৰ অনুষ্ঠানলৈ জয়শ্রী নেওগে কবিতা পাঠ কৰিবলৈ আহিছে। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনবিলাক বিষয়বস্তুক বাছি লয়?
1: যিহেতু কবিতা এটা কঠিনতম কলা, গতিকে কোনোবাখিনিত নিজৰ ভাৱ চিন্তা কবিতা এটাৰ মাজত সোমাই থাকে, আৰু নিজৰ ব্যক্তিগত জীৱন সামৰি, সমাজ সামৰি, সমগ্ৰ জীৱনটো সামৰি কবিতা এটা লিখিবলৈ যত্ন কৰোঁ।
0: তেনেহ'লে আপোনাৰ পৰা দুটি কবিতা শুনিব বিচাৰিছোঁ।
1: ঠিক আছে, মই প্ৰথমতে এটি সৰু কবিতা পাঠ কৰি দিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম আঘোণ পকা সন্ধিয়া। আঘোণ পকা সন্ধিয়া আলিবাটত খোজ দিওঁতেও সেই কথা মনত নপৰিল। আগলি বতাহত বৌতিৰ গাৰ চাদৰখন লৰি থাকিল। জিকা ফুলীয়া জোনাকত তিৰবিৰ কৰে মোৰ শৈশৱ। জীৱনৰ একুৰি এটা আঘোণ সামৰি অতদিনে যতনাই থোৱা ফাগুনক পাহৰি কোনোবা বাটৰুৱাই কোৱাতহে মনত পৰিল কথাবোৰ ঢৌ খেলা চুলি। কথাবোৰ কথাৰ দৰেই উপঙি থাকিল, কোনেও নাজানিল জীয়াই আছোনে আছোনে সাৰে। পিছৰটো কবিতা ডিচেম্বৰ। ডিচেম্বৰ, তোমাক ভাল পাওঁ। তোমাক ভাল পাওঁ এইবাবেই কাৰণ 11টি মাহ পদূলিত মোৰ উচপিচ কেৱল তোমাৰ বাবে। তুমি মোৰ বুকুত বাহ সজা নাই, মোৰ বাবে কাহানিও খুলি ৰখা নাই দুৱাৰ নাইবা খিৰিকী। তথাপি স্ব ইচ্ছাই সোমাই যাব পাৰোঁ তোমাৰ গভীৰৰ পৰা গভীৰতলৈ। ধীৰে ধীৰে নাকত লাগিছেহি সোণাপুৰ বাটৰ আধা কেঁচা মাকৈ গোন্ধ। এতিয়া ডিচেম্বৰ মাহ, সেইবাবে কিজানি গাঁৱৰে দিগেনদাইৰ হাঁহিটো বতাহত দুলি থকা যেন লাগিছে। ডিচেম্বৰ মাহ, সেইবাবে কিজানি ডিচেম্বৰ, তুমি আহিলেই ৰ'দত বহি জলফাই পিটিকি ভাত খাবলৈ শিকোৱা, আইলৈ মনত পেলাই দিয়া মোনাত লাই পুলি ভৰাই বজাৰত বিকিবলৈ যোৱা পিতাৰ কথা মনত পেলাই দিয়া। ডিচেম্বৰ, তুমি মনত পেলাই দিয়া কুঁৱলীৰ সিপাৰে থকা সোঁৱৰণীৰ দীঘল বাট, আমাৰ চুবুৰীয়া কেঁচুৱাটোৰ আধা ফুটা আধা নুফুটা মাতৰ দৰে

0: তোমাৰ মাত। ডিচেম্বৰ, তুমি স্মৃতিৰ উৎসৱ, কাইলৈ লগ পাম তোমাক। অজস্ৰ খেলিমেলি বাট, ওপৰা ওপৰি বাট, একো নথকাৰ পাছতো, সকলো হেৰুৱাৰ পাছতো তুমি যেন পোহৰৰ গান। ডিচেম্বৰ, উভতি বা ক'লৈ যাওঁ, ঘূৰি আহি তোমাক পাওঁ। ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, খুব সুন্দৰকৈ জয়াচিনকে কবিতা পাঠ কৰিলে। আপোনাৰ কবিতাসমূহত আপোনাৰ ভাৱৰ ব্যঞ্জনা শব্দৰ মাধ্যমেৰে খুব সুন্দৰকৈ ফুটি ওলাইছে। এবাৰ মই ৰিয়া দেৱীৰ ওচৰলৈ আহিছোঁ। ৰিয়া দেৱী আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিছে গল্পৰ সম্ভাৰলৈ। আপুনি গল্পৰ লগতে সাহিত্যৰ অইন দিশৰ লগতো নিশ্চয়কৈ জড়িত, সেই বিষয়ে জানিব বিচাৰিছোঁ।
2: হয়, মই 2020 চনৰ পৰা আচলতে অনুগল্প লিখিব আৰম্ভ কৰিছিলোঁ। তাৰ লগতে মাজে মাজে কবিতা লিখোঁ, কিন্তু কবিতা লিখোঁ বুলি ক'বলৈ অলপ সংকোচ হয়, তথাপিও দুই এটা লিখোঁ। আৰু মই শিশুনাট লিখোঁ আচলতে, আৰু এনেকৈ আৰু উপন্যাস এখন আধা লিখাই আছে, সেইখনৰ কাম মাজে মাজে কৰোঁ আৰু, সেইখন চলি আছে। আৰু এনেকৈ গল্প, উপন্যাস, অনুগল্প।
1: ঠিক আছে, আপোনাৰ পৰা গল্প শুনিব বিচাৰিছোঁ।
2: গল্প পৰজনমৰ শুভ লগনত। বেলিটোৱে বিদায়খনটোক ৰঙীন কৰি তুলিবলৈ অকণো ক্ৰুটি এৰা নাই। বেলিটোৰ পৰাই অকণ অকণ ৰং আজৰি আনি ডাৱৰবোৰেও নিজ নিজ গাত সানি লৈছে। গেৰুৱা ৰং ধৰা ৰজ্জা ধীৰে ধীৰে যাবলৈ সাজু হৈছে। দুপৰীয়া 12 বজাতে ড্ৰাইভাৰ নীৰেণৰ লগত ঘৰৰ পৰা ওলাই আহি শুক্লেশ্বৰ ঘাটত বহি থকা সুকন্যাক এনেকুৱা দৃশ্যই আজি মন ভুলাব পৰা নাই। কিন্তু এটা সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্ত চাবৰ বাবে তাই উত্ৰাৱল হৈ আছিল। যোৱা 18 বছৰে সলনি কৰি দিছে সুকন্যাৰ জীৱনৰ সকলো ৰং। প্ৰেম, ভালপোৱা, বিবাহ, সন্তান, পৰিয়াল সকলো পায়ো তাই ৰংহীন। সুকন্যা গোস্বামী, দেউতাক অৰুণ গোস্বামীৰ একমাত্ৰ ছোৱালী, দুজন বৰদেউতাক আৰু খুৰাকৰ ফালৰ এজনীও ছোৱালী নথকা ঘৰখনত সুকন্যাই আছিল একমাত্ৰ ছোৱালী। গতিকে তেনেকুৱা এটা যৌথ পৰিয়ালত ডাঙৰ হোৱা সুকন্যা সকলোৰে আলাসৰ লাৰু আছিল। কিন্তু মাক দেউতাকৰ মনত ল'ৰা নথকাৰ দুখ অলপ আছিল। সৰুতে ধৰিব নোৱাৰা এই কথাটো ডাঙৰ হৈ তাই ভালদৰে বুজিব পাৰিছিল। সৰুৰে পৰা পঢ়া শুনাৰ পৰা আদি কৰি সকলো দিশতে আগৰণুৱা সুকন্যাৰ বিয়ে প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতে চহৰৰ প্ৰখ্যাত ব্যৱসায়ী অঞ্জন জ্যোতি ভট্টাচাৰ্যৰ সৈতে বিয়া হৈ গৈছিল। সমাজত সম্ভ্ৰান্ত, শিক্ষিত বুলি নাম থকা ঘৰখনৰ ছোৱালীজনীক শিক্ষা আধৰুৱা কৰি বিয়া দিয়া হৈছিল, কাৰণ তাই নিম্ন জাতিৰ ল'ৰাৰ প্ৰেমত পৰিছিল। আইতাকৰ ভাষাত ক'বলৈ গ'লে সুকন্যাই নাপিতৰ ল'ৰাৰ প্ৰেমত পৰিছিল। বংশমৰ্যাদা, মাক দেউতাকৰ মনত ল'ৰা নোহোৱাৰ অলপ দুখ আৰু ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ তাইৰ প্ৰতি অপাৰ মৰম, এই সকলোবোৰে তাইক বাধ্য কৰাইছিল কোনো ধৰণৰ আপত্তি নকৰাকৈ বিয়াত বহিবলৈ। সুকলমে হৈ গৈছিল সুকন্যা আৰু অঞ্জনৰ বিয়া।

ফুলসজ্জাৰ নিশা সুকন্যাই পুৰণি সকলোবোৰ পাহৰি নতুনক আদৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেইদিনা অঞ্জনে তাইৰ মনটো চিনাৰ পৰিৱৰ্তে শৰীৰটো পাবলৈহে অধিক উত্ৰাৱল হৈছিল। সি বহুত মদো খাই আহিছিল। খং দুখত জৰ্জৰিত সুকন্যাই সেইদিনা পুৱা ৰাতি চিলমিলীয়া টোপনিত এটা সপোন দেখিছিল। কলীয়া মেঘে আকাশৰ নীলাবোৰ থাকি ভয়ানক ৰূপ ধৰি থকা এখন ৰংহীন আকাশ আৰু তাইক ধৰিবলৈ খেদি আহি থকা এটা ভয়ংকৰ দৈত্য। বিভিন্ন খাম খেয়ালি, অঞ্জনৰ অত্যাচাৰ, এইবোৰৰ মাজতে দুয়োৰে সংসাৰলৈ তিনিটা বছৰৰ ভিতৰতে এহাল ল'ৰা আৰু ছোৱালী আহে। তেতিয়াও শান্তি নাছিল সিহঁতৰ সংসাৰত। কস্তুৰী নামৰ এজনী মডেলৰ লগত অঞ্জনৰ অবৈধ সম্পৰ্কৰ কথা সুকন্যাই বহুতৰে মুখত শুনিছিল। বহুবাৰ তাই এনে ঘটনাৰ প্ৰমাণো পাইছিল। এইবোৰ কথাৰ বাবে ৰাতি ৰাতি সদায় কাজিয়া হৈছিল ঘৰত। ল'ৰা ছোৱালী দুটাই দেউতাকৰ উগ্ৰমূৰ্তি দেখি ভয়ত পেপুৱা লাগিছিল। লাহে লাহে সিহঁত ডাঙৰ হৈ আহিছিল। সিহঁতৰ ভৱিষ্যতৰ কথা ভাবি ভয় হৈছিল সুকন্যাৰ। আৰু তেনেকুৱা দিনবোৰতে এদিন অঞ্জনে সিহঁত দুয়োকে সুকন্যাৰ অনুমতি নোলোৱাকৈ হোষ্টেলত থোৱাৰ যুঁজা আৰম্ভ কৰিছিল। পিছত হাজাৰ

চেষ্টা কৰিও তাই তাইৰ ল'ৰা ছোৱালীহালক নিজৰ লগত ৰাখিব পৰা নাছিল। ল'ৰা ছোৱালীহাল যোৱাৰ পিছত অঞ্জন মাজে মাজেহে ঘৰলৈ আহিছিল। ব্যৱসায়ৰ কাম, নিশা পাৰ্টি আৰু কস্তুৰীৰ সৈতে তাৰ সময়বোৰ পাৰ হৈছিল। অঞ্জনৰ তিনিমহলীয়া ঘৰটোত অকলে সুকন্যাৰ নিজকে বন্দী যেন লগা হৈছিল।

সৰু থাকোঁতে আইতাকে সাধু শুনাইছিল সুকন্যাহঁতক, দুচটা শিলৰ সাধু। ৰ'দ বৰষুণত পৰি থকা শিল দুচটা আনি ৰজাই তাৰ পৰা ভগৱানৰ মূৰ্তি বনাবলৈ খনিকৰ এজনক নিৰ্দেশ দিছিল। খনিকৰে শিল দুচটা ঘৰলৈ নি বনাবলৈ লওঁতে তাৰে এচটা শিলে মাত দিলে, ককাই, ৰ'দ বৰষুণ ধুমুহা তেনেকৈ পৰি থাকি অশান্তি লাগি গৈছে, তুমি মোৰ পৰাই মূৰ্তিটো বনোৱা, তেতিয়া মই ৰজাৰ ঘৰত বেছ আৰামত থাকিব পাৰিম। শিলচটাৰ কথা শুনি খনিকৰজনে সেই শিলচটাৰ পৰা মূৰ্তি বনাবলৈ সাজু হ'ল। যেতিয়া শিলচটাক তেওঁ কাটিবলৈ ধৰিলে তেতিয়া শিলচটাই কষ্ট পাই চিঞৰিবলৈ ধৰিছিল আৰু খনিকৰজনক কৈছিল, ইমান কষ্ট মই সহ্য কৰিব নোৱাৰোঁ, নালাগে মোক ৰাজসুখ, এনেকৈয়ে থাকিম। খনিকৰজনে এইবাৰ সেই শিলচটাক এৰি আনচটা শিল আনি সেই শিলচটা কাটিবলৈ ধৰিলে। এইবাৰ শিলচটাই কোনো ধৰণৰ আপত্তি নকৰিলে। এটা সময়ত খনিকৰৰ মূৰ্তি প্ৰস্তুত কৰা কাম সমাপন হ'ল আৰু ৰজাৰ মানুহ আহি দুয়োচটা শিল উঠাই লৈ গ'ল। গৈ থাকোঁতে ৰাস্তাত আধা কটা যোৱা শিলচটাই সম্পূৰ্ণ কটা যায় মূৰ্তি হোৱা শিলচটাক ক'লে, কি পালি ইমান কষ্ট খাই, এতিয়াতো দুয়ো ৰজাৰ ঘৰতে গৈ আছোঁ। এইচটা শিলে একো নামাতিলে। ৰজাৰ ঘৰ পোৱাৰ পিছত ৰজাই ভগৱানৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰি আধা কটা শিলচটাকো তাৰ কাষতে ৰাখিলে। তাৰ পিছদিনাৰ পৰাই ৰজাই সদায় ৰাতিপুৱা একোটা নাৰিকল আনে আৰু আধা কটা যোৱা শিলটোত ভাঙি মূৰ্তিটোৰ মূৰত নাৰিকলৰ পানী ঢালে। কষ্ট হোৱাৰ ভয়ত আধা কটা যোৱাকৈ থকা শিলটোৱে শেষত গোটেই জীৱন কষ্ট খায়েই থাকিবলগীয়া হৈছিল আৰু সম্পূৰ্ণ কটা যোৱা শিলটোৱে কটাৰ সময়ত কষ্ট সহ্য কৰি পিছত সুখত থাকিব পাৰিছিল। আইতাকে সাধুটোৰ শেষত সুকন্যাহঁতক সুধিছিল, তহঁতে সম্পূৰ্ণ কটা শিল হ'বি নে আধা কটা? সিহঁতে তেতিয়া সম্পূৰ্ণ কটা শিল হ'ম বুলি উত্তৰ দিছিল। কিন্তু কি কৰিলে তাই? হ'ব পাৰিলে জানো সম্পূৰ্ণ কটা শিল? সম্পূৰ্ণ কটা গ'লে নিজৰ লগতে পৰিয়ালটোৱেও কষ্ট পাব বুলি তাইতো আধা কটা হৈয়ে থাকি গ'ল। পিছে কষ্ট নোপোৱাকৈ থাকিল জানো? পুৰণিকলীয়া নিয়মবোৰকে বুকুত বান্ধি লৈ থকা ঘৰৰ সদস্যবোৰক বুজাবলৈ সুকন্যাই তেতিয়াই অকণ কষ্ট কৰা হ'লে আজি চাগে তাই সাধুটোৰ সেই সম্পূৰ্ণ কটা যোৱা শিলটুকুৰাৰ দৰে সুখত থাকিব পাৰিলেহেঁতেন। তাইৰ মাক দেউতাকহঁতে ল'ৰা ছোৱালীহালৰ জন্মৰ পিছতহে কথাবোৰ গম পাইছিল। তাৰপিছত তাইক তেওঁলোকে বহুতবাৰ উভতাই নিবলৈও আহিছিল, কিন্তু তাই নগ'ল জেদত। সুকন্যা অঞ্জনৰ মাজত যি সামান্য সম্পৰ্ক আছিল সেইখিনি লাহে লাহে নোহোৱা হৈ আহিছিল। কস্তুৰী গুচি গৈ কোনোবা নতুন নাৰী আহিছিল তাৰ জীৱনত। সৰুৰে পৰাই কিতাপ পঢ়ি ভাল পোৱা সুকন্যাই পুনৰ কিতাপ হাতত তুলি লৈছিল। অকলশৰীয়া জীৱনটোত তাই কিতাপকে সংগী কৰি লৈছিল। উপন্যাসৰ নিচা লাগিছিল তাইৰ নতুনকৈ। মণিকুন্তলা ভট্টাচাৰ্যৰ কিতাপবোৰ তাইৰ ভাল লগা হৈছিল, বৰদোৱানী, অৰুন্ধতী, সন্ধ্যা, বাহী। বাইদেউ, বাইদেউ, কি হ'ল নীৰেণ? বাইদেউ বহুত দেৰি হ'ল, ঘৰলৈ বলক। আপুনি বহুত সময় ধৰি এনেকৈয়ে বহি আছে, একো এটা খোৱাও নাই। মই মনেই কৰা নাছিলোঁ, বলা, তোমাৰো ছুটিৰ সময় পাৰ হ'ল চাগে। ৰাতিপুৱা সুকন্যাহঁতৰ ঘৰত পাৰ্ট টাইম কাম কৰা চম্পাই তাই ভাল পায় বাবে ৰজনীগন্ধা ফুল খবৰ কাগজত বান্ধি তাইলৈ লৈ আনিছিল। খবৰ কাগজৰ টুকুৰা ক'ৰবাত পৰি থাকিলেও পঢ়ি চোৱা নিয়মটো সুকন্যাৰ সৰুৰে পৰাই আছিল। আজিও ফুলখিনি হাতত লৈ উৱলি যোৱা খবৰ কাগজৰ সৰু অংশটিত লিখাই থকা লাইনটো তাই পঢ়ি চাইছিল। তাৰ পাছৰ পৰা তাই আৰু স্থিৰ হৈ থাকিব পৰা নাছিল। সন্ধান এন জি অ'ৰ মুখ্য কাৰ্যকৰ্তা তথা সমাজসেৱক অনিৰুদ্ধ বৰুৱাৰ এটা পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে। অনিৰুদ্ধ বৰুৱা, আইতাকে 18 বছৰ আগতে কোৱা সেই নিম্ন বংশৰ নাপিতৰ ল'ৰাজন। সুকন্যা লাহে লাহে নৈৰ মুখলৈ আগবাঢ়ি গ'ল। এবুকু পাৰ ভঙা আৱেগক নিয়ন্ত্ৰণ কৰি বুকুত খামোচ মাৰি লৈ থকা খবৰ কাগজৰ উৱলি যোৱা অংশ টুকুৰা আৰু ৰজনীগন্ধা ফুলকেইপাহ তাই নদীত উটুৱাই দিলে। সেই সময়তে ক'ৰবাৰ পৰা এটি গানৰ কলি ভাহি আহিছিল।

0: খুব সুন্দৰ ইমান পৰে আমি ৰিয়া দেৱীৰ গল্পৰ ৰসস্বাদন কৰিলোঁ আৰু গল্পৰ মাজত সঁচাকৈয়ে জীৱনবোধৰ ছবি এখন ভাহি উঠে। পুনৰ মই জয়শ্ৰী নগৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি কবিতাৰ ক্ষেত্ৰখনত যে প্ৰৱেশ কৰিলে, কোনসকল কবিৰ কবিতাই আকৃষ্ট কৰিছিল?
1: ধন্যবাদ। যিহেতু সৰুৰে পৰা কবিতা পঢ়ি ভাল পাওঁ আৰু যেতিয়াৰ পৰা বোধগম্য হৈছোঁ যে কবিতানো কি, আচলতে নীলমণি ফুকন ছাৰে কোৱা এষাৰ কথা মই গভীৰভাৱে বিশ্বাস কৰোঁ যে জীয়াই থকাটোৱে কবিতা, জীৱনটোৱে কবিতা। গতিকে মই নীলমণি ফুকন ছাৰৰ কবিতা, নৱকান্ত বৰুৱাৰ কবিতা, সমীৰ তাঁতীৰ কবিতা, সনন্ত তাঁতীৰ কবিতা আৰু জোনমণি দাসৰ কবিতা বিশেষকৈ মোক আকৃষ্ট কৰি আহিছে, আৰু সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা বিশেষভাৱে আকৃষ্ট কৰি আহিছে আৰু তেওঁলোকৰ কবিতা পঢ়ি মই আটাইতকৈ ভাল পাওঁ।
0: হয়, পুনৰ আপোনাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ।
1: কবিতাৰ শিৰোনাম ঘৰ। কোনো নথকা ঘৰবোৰত পৰুৱাই ঘৰ সাজে। মোৰ বুলিবলৈ নাই এটা ঘৰ, নাই এখন খিৰিকী। আইৰ চকুত বহুদিন দেখা নাই জোনৰ বৰণ, পিতাইৰ হাঁহিটো নাই জেতুকাৰ ৰং। নাই দেখোন একো, এৰি থৈ আহিলোঁ সকলো যোৱাবেলি শাওনত। কবিতাৰ শিৰোনাম কি ফুল ফুলিছে। কি ফুল ফুলিছে উজাগৰি ৰাতিৰ যেন ধুনীয়া, কি ৰং আনিছা সানি দিয়া দুচকুত। দেখিছানে চিনিছানে সোঁৱৰণীৰ বাটে বাটে হালি জালি থকা প্ৰাচীনৰো প্ৰাচীন বেদনাবিলাস। কিনো আছে পৃথিৱীত ন কৈছোৱাৰ, সকলো পুৰণি সকলো মিছা। তুমি মোক ভাল পোৱা মই তোমাক ভাল পালোঁ, ই যেন ধুনীয়া চিৰযুগমীয়া। তুমি মোক ভাল পালা মই তোমাক ভাল পালোঁ, কিয়েই বাৰল মোৰ ভাৱনাৰ গভীৰত কচকচাই থাকিল বেদনাৰ লক্ষ কোটি ভাৰ। কেনেকৈ পাহৰি যাওঁ ইমান সহজতে, মই হৈ থকা নাই তোমাৰ দেহৰ পৰাই ঢালি দিয়া অন্তহীন দিগন্তৰ অনন্তকালৰ অমল পোহৰ। কবিতাৰ শিৰোনাম গৈ থাকোঁতে। গৈ থাকোঁতে গৈ থাকোঁতে কতবাৰ উজুতি খালোঁ, গৈ থাকোঁতে গৈ থাকোঁতে এশবাৰ উদযাপন কৰিলোঁ মৃত্যু। গৈ থাকোঁতে মোৰ পৰা দুখোজ আঁতৰি গ'ল ৰামধেনুৰ বেঙুনীয়া বৰণ। ভোগদৈ পাৰত কহুৱা ফুলিছে, শ্বিলঙৰ পাহাৰত চেৰী ফুল ফুলিছে, কলি গাইজনীৰ এটা ডামুৰি হৈছে, দেওবৰীয়া বজাৰত তুমি মোলৈ বুলি কিনিছা কেৰুমণি থুৰিয়া, একোকে নুশুনি মই দুৱাৰখন জপাই থলোঁ। তুমি নুবুজিবা বন্ধু মই যে উৰে ৰাতি শুনিলোঁ পাখি কটা চৰাইজনীৰ কঁপনি, নদীৰ দৰে কোমল গান এটা বাজি থাকোঁতেই দিন আৰু ৰাতিৰ কেঁকুৰিত অজানিতে ওলমি থাকিল মোৰ অন্তহীন শুভকামনা।
0: খুব সুন্দৰ। আৰু এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি এই কবিতাৰ পথাৰখনত ভৱিষ্যতে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে?
1: মোৰ সৰুৰ পৰা এটা তীব্ৰ হেঁপাহ বুলিয়েই ক'ব লাগিব যে মই মোৰ এখন কবিতা পুথি ছপা কৰি উলিয়াম। সেই হেঁপাহটো আচলতে মোক ক্লাছ 10 পৰা জন্ম হৈছিলে, যেতিয়া মই দেখিছিলোঁ যে দেউতাই কবিতাৰ কিতাপবিলাক ছপা মাধ্যমত প্ৰকাশ কৰে আৰু দেউতাক দেখিয়ে সেই হেঁপাহটো মোৰ জন্মিছিলে। আৰু খুব সোনকালেই মই মোৰ এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াম। যিহেতু সকলোবোৰ পৰিকল্পনা কৰি থকা হৈছে কিন্তু কোনোবাখিনিত মইহে প্ৰস্তুত হৈ থাকিব পৰা নাই, যেতিয়া সকলোবোৰ সম্পূৰ্ণ হৈ উঠিব নিশ্চয়কৈ এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াম। কাৰণ নিজৰ নামটো ছপা মাধ্যমত দেখি যি সুখ

0: অনাবিল সুখ লাভ কৰিব পৰা যায় সেয়া সুখ আন একোৱে দিব নোৱাৰে। গতিকে যিমান পাৰি মই কবিতা আৰু পঢ়িম, কাৰণ এটা কথা বিশ্বাস কৰোঁ যে এটা ভাল কবিতাৰ সৃষ্টি হ'বলৈ হ'লে 100টা ভাল কবিতা পঢ়িব লাগিব। আৰু যিমানবোৰ অন্য ভাষাৰ কবিতা পঢ়িবলৈ আছে, অনুবাদৰ কবিতাবিলাক আছে, সেইবিলাক অধ্যয়ন কৰিম। আৰু অধ্যয়নটোৱে আটাইতকৈ ডাঙৰ কথা। অধ্যয়ন পুষ্ট হ'লেহে এটা ভাল কবিতাৰ সৃষ্টি হ'ব, আৰু অধ্যয়ন পুষ্ট হ'লেহে এটা ভাল সাহিত্যৰ সৃষ্টি হ'ব।
1: হয়, নিশ্চয় আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি বিচৰাৰ ধৰণে আপুনি আগবাঢ়ি যাওক। ৰিয়া দেৱীৰ পৰাও জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত ভৱিষ্যতে কেনেকৈ আগবাঢ়িব বিচাৰিছে?
2: হয়, মই গল্প বৰ্তমান প্ৰাকজ্যোতিষত নিয়মীয়াকৈ লিখি আছোঁ। ইয়াৰ পাছত মোৰ প্ৰকাশ আৰু গৰিয়সীত গল্প পঠাবৰ তীব্ৰ ইচ্ছা আছে। তাৰপাছত এখন উপন্যাসৰ কামো কৰি আছোঁ। আৰু মই যিহেতু ইতিহাসৰ ছাত্ৰী, এটা ইতিহাসৰ বিষয়বস্তু লৈ মোৰ এখন উপন্যাস লিখিবৰ বহুত ইচ্ছা আছে। সেই কামটোতো অতি শীঘ্ৰেই হাত দিম। আৰু শিশুনাট এতিয়ালৈকে মই 5খন লিখিলোঁ। শিশুনাটৰ সংকলন এটা প্ৰকাশ কৰাৰ পৰিকল্পনাও চলি আছে।
1: হয়, নিশ্চয়কৈ আপুনি ভালেকেইটা প্ৰকল্প আপুনি মনতে ভাবি থৈছে, গতিকে আটাইকেইটা আপুনি সুচাৰুৰূপে আগবঢ়াই নিয়ক, সাহিত্যৰ দিশটোত খুব সুন্দৰকৈ আগবাঢ়ি যাওক। আৰু অনুষ্ঠানৰ শেষত দুয়োগৰাকীলৈ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক দুয়োগৰাকীকে আজি ষ্টুডিঅ'ৰ মজিয়াত লগ পাই খুব ভাল লাগিল। দুয়োগৰাকীয়ে বহু দূৰলৈ আগবাঢ়ি যাওক, আকাশৰ সীমনা চুৱক, তাকেই কামনা কৰি আজি অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমানপৰে শ্ৰোতাই যুৱ সাহিত্যৰ খণ্ডটি শুনিলে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল জয়শ্ৰী নিয়োগ আৰু ৰিয়া দেৱী, আদ ধৰিলে ভাৰ্গৱ কলিতায়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আজি সন্ধিয়া 7:20 প্ৰাগজ্যোতিষপুৰ শাখাত হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী সংগীত নাটক একাডেমী বঁটাপ্ৰাপক অনিতা শৰ্মা, আঁত ধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: মুক্তিৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 12 বজাত হিন্দীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: You are listening to the live.

0: सीजन का सर्वश्रेष्ठ प्रदर्शन किया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰি পঢ়িছো নিৰূপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰীৰ অসম বিধানসভাত প্ৰকাশ, 25 জুলাইত গুৱাহাটীত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ কৃষক সমাজৰ প্ৰতি কৃষিমন্ত্ৰীৰ আহ্বান, পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ কাৰ্যসূচী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। বিগত পাঁচ বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম বিধানসভাত প্ৰকাশ কৰে। কালি বিধানসভা অধিৱেশনৰ অষ্টম দিনা সদনত বাজেট বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত দাখিল কৰা চলিত বিত্তীয় বছৰৰ বাজেটখন সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰি তেওঁ কয় যে এই বাজেটে আত্মনিৰ্ভৰ অসম গঢ়াৰ ৰূপৰেখা প্ৰস্তুত কৰিব। তেওঁ আত্মনিৰ্ভৰ সমষ্টি গঠনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হবলৈ সকলো বিধায়ক বিধায়িকাক আহ্বান জনায়। অনাগত দিনত ৰাজ্যৰ প্ৰতিটো সমষ্টি কণী আৰু মাছ মাংসকে ধৰি সকলো ধৰণৰ খাদ্য সামগ্ৰী উৎপাদনত স্বাৱলম্বী হ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিধায়কসকলক পৰামৰ্শ দিয়ে। ৰাজ্যৰ কমেও 50টা বিধানসভা সমষ্টিত দুগ্ধ বিপ্লৱৰ সূচনা হোৱাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি তেওঁ বজালীত দুগ্ধ বিপ্লৱ হোৱা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে। এনে বিপ্লৱৰ সূচনা কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে সাহায্য আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ প্ৰতিডৰা ভূমিত প্ৰযুক্তি নিৰ্ভৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। তদুপৰি ৰাজ্যৰ বিকাশ দ্ৰুততৰ কৰাৰ লক্ষ্যৰে প্ৰথমখন উপগ্ৰহীয় মহানগৰ স্থাপনৰ বিষয়েও তেওঁ ভাষণত প্ৰকাশ কৰে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ মাধ্যমেৰে ৰাজ্যখনত সম্প্ৰতি 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি এই বিনিয়োগৰ পৰিমাণ আৰু বৃদ্ধি হ'ব লাগিব বুলি তেওঁ মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ অসমৰ দৰিদ্ৰতাৰ হাৰ 32.68% পৰা 14% অৱনমিত হৈছে বুলি জানিবলৈ দিয়ে। সদনত বাজেট বিতৰ্কত যোৱা 3 দিনত শাসক বিৰোধীৰ 35 গৰাকী বিধায়ক বিধায়িকাই অংশ লোৱাৰ পাছত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতৰ্কৰ উত্তৰত কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি অসম দেশৰ ভিতৰতে দ্ৰুত বিকশিত ৰাজ্য। অসমে বাজেট ব্যয়ৰ পৰিমাণ 85% বৃদ্ধি কৰিছে আৰু অনাগত 5 বছৰত এই ব্যয় 90% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয়া এই কাৰ্যসূচীত কমেও 5,000 গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাবাহী কাৰ্যসূচীয়ে কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে শস্য চপোৱাৰ পাছত কাম কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে 3% সুদ ৰেহাইৰে 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ইয়াৰ বাবে AI পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব। বেংকে চালি জাৰি চোৱাৰ পাছত ঋণ যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়ালৈকে বহু হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰি কৃষি আন্তঃগাঁথনি বা উদ্যোগ স্থাপন কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্যখনৰ বহু যোগ্য কৃষক আৰু কৃষি উদ্যোগীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ 25 জুলাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেয়েহে বিধায়কসকলৰ নিজ নিজ সমষ্টিৰ পৰা যোগ্য লোকসকলক অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে তেওঁ আহ্বান জনায়। ইপিনে কাৰ্বি আংলং আৰু ডিমা হাছাওত উদ্যান শস্যৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত অনাগত দিনত ইয়াৰ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কালি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: ডিমাচাসকলৰ এটা ট্ৰেডিশ্যন যে তেখেতলোকে কি কৰে, তেখেতলোকে অৰ্গেনিক খেতি কৰে। অৰ্গেনিক খেতি কৰাটো অৰ্গেনিক খাদ্য আমাৰ কাৰণে অত্যন্ত ভাল। ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰা, পেষ্টিচাইড ব্যৱহাৰ কৰা খাদ্যৰ পৰা বিভিন্ন বেমাৰ হয় বুলি আমি সকলোৱে জানো। গতিকে আমি অৰ্গেনিক খেতিক অধ্যক্ষ ডাঙৰীয়া অগ্ৰাধিকাৰ দিব লাগে। তাতে কিন্তু এটা টুইষ্ট আছে অধ্যক্ষ ডাঙৰীয়া। কেইদিনমানৰ আগতে এগৰাকী এক্সপৰ্টাৰ মোৰ ওচৰলৈকে আহিছিলে। তেখেতে মোক ক'লে যে তেখেতে বৰ্তমানো কাৰ্বি আংলঙৰ পৰা আদা ফৰেইনলৈকে, বিদেশলৈকে, ইউৰোপলৈকে, আৰৱলৈকে এক্সপৰ্ট কৰি আছে। মই যেতিয়া কথাই কথাই অধ্যক্ষ ডাঙৰীয়া সুধিলো যে আপুনি কাৰ্বি আংলঙৰ পৰা আদা এক্সপৰ্ট কৰি আছে, কিন্তু এটা অধ্যক্ষ ডাঙৰীয়া কথা, পেষ্টিচাইড যদি আমি ইউজ নকৰোঁ, ফাৰ্টিলাইজাৰ যদি ইউজ নকৰোঁ, তেতিয়া অধ্যক্ষ ডাঙৰীয়া উৎপাদন কম হয়। উৎপাদন কম হলেও বহু বেছি গুণসম্পন্ন হয়, বেমাৰ আজাৰ নহয়। গতিকে কিছু মানুহে পেষ্টিচাইড আৰু সাৰ নিদিয়া চব্জিয়ে খাব।
1: ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে

0: এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ আলোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতোকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব। তেওঁ কয় যে জটিল ৰোগত আক্ৰান্ত লোকক ৰেচন কাৰ্ড প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব। তেওঁ কয় যে বিভাগৰ উচ্চস্তৰৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীৰ লগতে সুলভ মূল্যৰ দোকানীলৈকে সকলোৰে নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে ৰাজ্যখনে স্মাৰ্ট PDS ব্যৱস্থা প্ৰৱৰ্তনত দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে সমৰ্থ হৈছে। এই সাফল্যৰ বাবে সকলোকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। তিনিওজনা ভগৱানকেই 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত এই একেকেইখন ৰথতেই শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুঠি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীজগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ চাপত নামৰ শ্ৰীলীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাচীপাৰাৰ মদন মোহন আখৰাৰীটো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীজগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাৰ ধুবুৰী সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
1: আজি প্ৰভু জগন্নাথ দেৱৰ ৰথযাত্ৰা আন ঠাইৰ লগতে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত ৰামৰায়কুটি সত্ৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হ'ব শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা অনুষ্ঠান। ৰামৰায়কুটি সত্ৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ উপস্থিতিত চিলাৰ আয়ৰ আই ভুৱনেশ্বৰীৰ বিবাহ সম্পন্ন হৈছিল, যাৰ বাবে চিলাৰৰ ভাতৃ কোচ ৰজা নৰনাৰায়ণে সত্ৰত উপহাৰ হিচাপে আগবঢ়াইছিল এখন পিতলৰ ৰথ। প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰাম ৰথযাত্ৰা অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। এই ৰথযাত্ৰাৰ উৎসৱৰ দিনা মণিকূটৰ পৰা বাহিৰত উলিয়াই ভকত বৈষ্ণৱসকলে কীৰ্তন ঘৰত সাতবাৰ প্ৰদক্ষিণ কৰিব। আজিৰ এই ৰথযাত্ৰা অনুষ্ঠান অসমৰ লগতে পশ্চিমবংগৰ পৰাও লক্ষাধিক লোকৰ আগমন ঘটিব। ৰথযাত্ৰা অনুষ্ঠান উপলক্ষে ভক্তসকলে হাতে হাতে কঢ়িয়াই অনা মৌ গাখীৰ আদিৰে অভিষেক কৰি ৰথখন চহৰখনৰ ঘুনুচাবাৰীলৈকে গৈ যাত্ৰাৰ অন্ত পৰিব।
0: ডিব্ৰুগড় জিলাৰ খনিকৰত আজি জগন্নাথ প্ৰভুৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হ'ব। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত ৰথযাত্ৰা আৰম্ভ হ'ব আৰু কাছাৰবাৰীত থকা আউনীআটী সত্ৰলৈ যাত্ৰা কৰি পুনৰ মন্দিৰলৈ উভতি আহিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজিৰ এই উৎসৱত অংশগ্ৰহণ কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 গ'লত পৰাস্ত কৰে। প্ৰথমাৰ্ধ গ'লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গ'লটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এঞ্জো ফাৰ্নাণ্ডেজে দলৰ হৈ প্ৰথমটো গ'লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাই স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। বিগত 5 বছৰত ৰাজ্যত উন্নয়নৰ পৃষ্ঠভূমি নিৰ্মাণ হৈছে বুলি মুখ্যমন্ত্ৰী অসম বিধানসভাত প্ৰকাশ। 25 জুলাইত গুৱাহাটীত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ কৃষক সমাজৰ প্ৰতি কৃষিমন্ত্ৰীৰ আহ্বান। পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ কাৰ্যসূচী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনো আহক হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে টয়লেট চিনেমাখনৰ পৰা সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত এই গীতটি শুনক। গীতিকাৰ গৰিমা ৱাহল আৰু সিদ্ধাৰ্থ সিং।

টয়লেট চিনেমাখনৰ পৰা সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ নীতিন মুকেশ আৰু সাধনা সৰগমৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লোৱা হৈছে। কৰ্জ চুকানা হে চিনেমাখনৰ পৰা গীতটি লিখিছে মিথিলেশ সিনহাই।

সেয়া আছিল কৰ্জ চুকানা হে চিনেমাখনৰ পৰা নীতিন মুকেশ আৰু সাধনা সৰগমৰ কণ্ঠগীত শুনি থাকিব আকাশবাণী গুৱাহাটীৰ মহাবাহু।

পাথৰ কে ফুল চিনেমাখনৰ এই গীতটোৰে সামৰিছো আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনী।

শ্ৰোতাসকললৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আমি প্ৰায়ে আপোনালোকৰ কাষলৈ লৈ আহোঁ এনে কিছু মহিলাক যি বিভিন্ন কৰ্মৰ দ্বাৰা স্বনিৰ্ভৰ হৈ ক্ৰমাৎ আগবাঢ়ে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ। এনে স্বাৱলম্বী স্বনিৰ্ভৰশীল নাৰী আপোনাৰ মোৰ বাবেও হৈ উঠিব পাৰে প্ৰেৰণাৰ স্ৰোত। আহক আজিও লগ পাওঁ তেনে এগৰাকী মহিলাক যি হস্তকলাৰ দ্বাৰা

0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
1: ধন্যবাদ
0: বাইদেউ। আপুনি হস্তকলাৰ দ্বাৰা বিভিন্ন ধৰণে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰে নহয় জানো? প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, হস্তকলাৰ প্ৰতি আপোনাৰ আগ্ৰহ কেনেকৈ জন্মিল?
1: হস্তকলাৰ প্ৰতি আগ্ৰহ মোৰ এনে সৰুৰ পৰাই আছিল। মই হস্তকলা যিটো এইটো কৰি খুব ভাল পাওঁ, কিন্তু যিহেতু অলপ পঢ়াৰ হেঁচাটো বেছি আছিল, মায়ে মানে মোক আগতে খুব বেছি এটা মানে এইবোৰত কৰিব লাগে তেনেকৈ মানে দিয়া নাছিল, মানে পঢ়াটো ডিষ্টাৰ্ব হয় বুলি মায়ে মানে কৈছিলে যে এইটোত এতিয়া ইমান কৰিব নালাগে, তুমি পঢ়াটো আগবঢ়া। কিন্তু তাৰ মাজে মাজে মই মোৰ মনত আছে, মই খুব সৰুতে যেতিয়া স্কুলত আছিলোঁ তেতিয়া মই এটা আৰ্ট কৰিছিলোঁ বা ছবি আঁকিছিলোঁ, সেইটো মোৰ বৰ প্ৰিয় ছবি আছিল। সেইটোত মই মানে আঁকিব দিলে মই দেৱালীটো আঁকোঁ, দুজোপা কলগছ দিওঁ, মাজতে লাঠি এডাল দি কেইটামান চাকি আঁকি দিওঁ, সেইটো মোৰ মানে প্ৰিয় ছবি আছিল। তাৰপিছত স্কুল লাইফ পাৰ হোৱা শেষ হোৱাৰ পিছত যেতিয়া মই কলেজ পালোঁ তেতিয়াও ক্ৰাফ্টৰ প্ৰতি যিটো মোৰ ধাউতি আছিলে সেইটো আছিল। তেনেকৈ মোৰ ঘৰতে থকা বস্তু বা এখন যেনিবা প্লেটেই হ'ল, ধৰক প্লেট এখন চিচাৰ প্লেট, সেইখন ফাট এটা মিলিলে সেইখন মই পেলাই নিদিওঁ, তাতে মই কিবা ছবি আঁকি বা কিবা ৰং কৰি কিবা এটা বা তাতে লগাই পেলাই ফটো এটা লগাই পেলাই তেনেকৈ মই সজাই থওঁ। তেনেকৈ লাহে লাহে এটা দুটা মই ঘৰৰ বস্তু সজাব ধৰিলোঁ। এতিয়া মায়ে দেখিলে যে মানে তাই দেখোন এনেই টাইমটো ৱেষ্ট কৰা নাই, তেতিয়া মায়ে মানে মাজে মাজে মোক প্ৰশংসা কৰিব ধৰিলে এটা দুটা বস্তু।
0: আৰু আগতে সেইটোৱে আছিল ন, পঢ়াত বেছি গুৰুত্ব দিয়া হৈছিল, কিন্তু এতিয়া কিন্তু আকৌ কথাবোৰ অলপ সলনি হৈছে।
1: সলনি হৈছে
0: হয়। বৰ্তমান কি কৰি আছে?
1: বৰ্তমান মই এই হস্তকলাৰ লগতে জড়িত, মই নিজে আৰ্ট এণ্ড ক্ৰাফ্ট কৰোঁ, আৰ্ট কৰোঁ। বিশেষকৈ মই যিবোৰ মোৰ ক্ৰাফ্ট আছে ক্ৰাফ্ট কৰি মই বেছি ভাল পাওঁ।
0: কেনেকুৱা ধৰণৰ বস্তু কৰে আপুনি
1: ক্ৰাফ্ট? মানে মই যিকোনো ডি আই ৱাইও কৰোঁ আৰু নিজৰ বেছিকৈ মই মানে হেৰিৰ ওপৰত কৰোঁ, এই উমেনৰ ওপৰত কৰোঁ, মহিলাৰ ওপৰত কৰোঁ।
0: মহিলা আপোনাৰ ক্ৰাফ্টৰ বিষয়বস্তু মূলতঃ মহিলা?
1: মহিলা, বেছিকৈ মহিলা। কিন্তু তাৰ মাজতে অকল মহিলাত এটাতে কৰোঁ বুলি মই নকওঁ, কাৰণ মই ডি আই ৱাই কৰি ভাল পাওঁ। যিহেতু আজিকালি ছাষ্টেইনেবল লিভিং, ভালকৈ মানে ৰিচাইক্লিং হয় বস্তুবোৰ, গতিকে মোৰ ঘৰতে কিবা এটা বস্তু আছে আৰু সেইটো মোৰ মানে নিজে আহি যায়। মই বস্তুটো যদি দেখোঁ নহয় তাৰ ওপৰত মই সেইটো দেখি পেলাই বস্তুটো অ' এইটো দেখোন এনেকৈ বনাব পাৰি, সেইটো বস্তু মোৰ নিজৰ ভিতৰৰ পৰা আহে, তেতিয়া মই সেইটো বস্তুৰ ওপৰতে মই কিবা এটা বনাই পেলাই সেইটো ৰেডি কৰি দিওঁ।
0: মানে ধাৰণাটো বা ভাৱটো তাৰমানে আপোনাৰ নিজে নিজে নিজে যায়,
1: নিজে নিজে আহে, বস্তুটো দেখাৰ পিছতে আহি যায় মোৰ।
0: এতিয়া আপুনি জনালে যে আপুনি মূলতঃ মহিলাক বিষয়বস্তু হিচাপে লৈ পেলাই আপুনি হস্তকলাৰ সামগ্ৰীসমূহ নিৰ্মাণ কৰে, জানিব বিচাৰিম আপুনি কি মিডিয়া ব্যৱহাৰ কৰে? ধৰক আপুনি কাপোৰ বা কাগজত কৰে?
1: মই কাগজো কৰোঁ, কাপোৰো কৰোঁ, আৰু কাঠ বুলি ক'ব হ'লে আচলতে যিখন বোৰ্ড হয় সেইখনে কাঠৰ লওঁ, আৰু তাতে বিভিন্ন বেলেগ বেলেগ মিডিয়া থাকে, সেইবোৰ মই ব্যৱহাৰ কৰোঁ, ক্লেও কৰোঁ, মণিজনী এইবোৰ কিবা কিবি থাকে যে সেইবোৰো লগাই দিওঁ তেনেকৈ। মোৰ আচলতে মিডিয়াটো মিক্স মিডিয়া হয়,
0: মিক্স মিডিয়া।
1: মই অকল ক্ৰাফ্ট নকৰোঁ, আৰ্ট কৰি পেলাই তাৰ লগত মই ক্ৰাফ্ট লগাই দিওঁ। ধৰক এজনী মহিলা আঁকিছোঁ, তেওঁ গোটেইখিনি মই পেইণ্ট কৰিছোঁ, কিন্তু যিখিনি তেওঁ জুৱেলাৰী বা আভূষণ পিন্ধিব, তেওঁ যিখিনি জুৱেলাৰী পিন্ধে সেইখিনি মই ক্ৰাফ্ট, মণি মুকুতা কিবা কিবি যি থাকে মোৰ সেইবোৰ লগাই দিওঁ।
0: অতি সুন্দৰ। এতিয়া জানিব বিচাৰিছোঁ, ধৰক আপুনি এখন এগৰাকী মহিলাই, ধৰক চিত্ৰ এখন আপুনি কৰিছে, চিত্ৰখন সম্পূৰ্ণ হ'বলৈ কিমান দিন লাগে?
1: খুব ভালকৈ বহিলে আপোনাৰ 4 দিনত হৈ যায়, আৰু নহ'লে 1 সপ্তাহ লাগে, কাৰণ আপোনাৰ মাজে মাজে একে লেঠাই বহি থাকিব নোৱাৰি,
0: বহি থাকিব নোৱাৰি, এটা স্বাভাৱিক। আমি মহিলা যিহেতু ঘৰৰ আৰু বহুত কাম
1: থাকে,
0: হয়
1: সেইকাৰণে মাজে মাজে উঠি যাবলগীয়া হয়, তেতিয়া সময় লাগি যায়, আৰু একে লেঠাই বহিলে আপোনাৰ 4 দিনত হৈ যায় ধুনীয়াকে।
0: হয়। এতিয়া আপুনি প্ৰথমে এইটো আপোনাৰ নিচা আছিল নহয় জানো, এটা হবি আপোনাৰ, কিন্তু ক্ৰমাত ই আপোনাৰ এটা পেচালৈ পৰিৱৰ্তিত হৈছে। এতিয়া নিচাৰ পৰা পেচালৈ যিটো যাত্ৰা, সেই যাত্ৰাটো কেনেকৈ আৰম্ভ কৰিলে?
1: প্ৰথমতে মই এনেই ঘৰতেতো আঁকি আছিলোঁ, তাৰপিছত লাহে লাহে মই ছ'চিয়েল মিডিয়াত দিব ধৰিলোঁ, ৰিলছ বনাই বনাই দিওঁ, লাইকছ পাওঁ, ভিউজ পাওঁ, মানে কমেণ্ট পাওঁ, তেতিয়া লাহে লাহে মোৰ আগ্ৰহটো বাঢ়ি গ'ল। তেতিয়া মই ভাবিলোঁ যে কিয়নো এনেকৈ ছ'চিয়েল মিডিয়াত কৰাতকৈ মই যদি প্ৰদৰ্শনীবোৰত দিওঁ মোৰ নিজে বস্তুখিনি বনাই পেলাই, তেতিয়া মই তেনেকৈ লাহে লাহে মই প্ৰদৰ্শনী দিব ধৰিলোঁ, আৰু তাতে মই নিজৰ এটা ব্ৰেণ্ডৰ
0: গুৱাহাটীতে
1: এতিয়া বৰ্তমান কৰি আছোঁ, ইয়াতে কৰিছোঁ। গতিকে 2-3খনমান মই প্ৰদৰ্শনীত দিলোঁ, দি পেলাই তাৰপিছত লাহে লাহে ভাবিলোঁ যে যেতিয়া অকণমান ভাল হ'ল, ৰেছপঞ্চটো ভাল পালোঁ, তেতিয়া মই ভাবিলোঁ মোৰ এটা নাম দি দিওঁ, ব্ৰেণ্ড নেম দি দিওঁ। গতিকে মই এটা নাম দিলোঁ নিজৰ, আজি মোৰ এই ব্ৰেণ্ডটো জানে মানুহে, আৰু তাতে মই মোৰ বস্তুখিনি মই উলিয়াই দিওঁ বজাৰত, আৰু বিক্ৰীও হৈছে, ভাল ৰেছপঞ্চে পাইছোঁ।
0: হয়। এতিয়া এইসমূহ যে আপুনি কৰে তাৰ বাবে আপুনি বিশেষভাৱে প্ৰশিক্ষণ লৈছিল নেকি ক'ৰবাত?
1: ক্ৰাফ্টৰ লৈছোঁ, ক্ৰাফ্টৰ ESDB গভৰ্ণমেণ্ট এটাৰ অনুষ্ঠান হয়, তাৰ পৰাই লৈছোঁ। আৰু এইখিনিতে কওঁ যে আৰ্ট এণ্ড

0: তাৰ বাহিৰেও মই জুৱেলাৰী ওপৰতো এটা লৈছোঁ, সেইটো গভৰ্ণমেণ্টৰ আণ্ডাৰত আছিলে এন ই এইচ ডি চি, সেইটোৰ পৰা মই জুৱেলাৰী ওপৰতো লৈছোঁ প্ৰশিক্ষণ,
1: মানে মণি মুকুতাৰে,
0: অকল মণি জুৱেলাৰী বনোৱা মণি
1: মণিৰে হয়। আৰু এই প্ৰশিক্ষণ লোৱাৰ পিছত আপোনাৰ কেনেকুৱা ধৰণৰ লাভ হৈছে বুলি আপুনি ভাবে?
0: লাভ হৈছে, বহুত লাভ হৈছে। কিছুমান বস্তু যিখিনি আমি মানে নাজানো, সৰু সৰু কথাবোৰ, সেইবোৰ প্ৰশিক্ষণ লৈ পেলাই আমি গম পাইছোঁ যে এইটো বস্তু এনেকৈহে কৰিব লাগে, এইটোৱে মানে এনেকৈ কৰিলে সহজ হয় বা এইটোৱে ৰাইট ৱে কৰিব পাৰি, সেই কথাখিনি আমি সৰু সৰু কথাবোৰ আমি গম পাইছোঁ।
1: হয় বাইদেউ, আমি এই বিষয়ে আৰু কথা পাতিম আপোনাৰ হস্তকলাৰ বিষয়বস্তুৰ বিষয়ে। তাৰ আগতে জানিব বিচাৰিছোঁ আপোনাৰ জন্ম শৈশৱ কৈশোৰৰ বিষয়ে কওকচোন অলপ।
0: জন্ম মোৰ আচলতে ডিব্ৰুগড়ত, কিন্তু আমি মোৰ মা ঘৰ হ'ল শিৱসাগৰ, মই শিৱসাগৰৰ ছোৱালী, গতিকে মা দেউতা এতিয়া নাই। কিন্তু
1: আপুনি শিক্ষা গ্ৰহণ
0: মোৰ শিৱসাগৰতে হৈছে, স্কুল কলেজ মোৰ শিৱসাগৰতে, আৰু কিন্তু মই পষ্ট গ্ৰেজুৱেট কৰিছোঁ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা।
1: কি বিষয়ত কৰিছে?
0: মই ইংৰাজীত এম এ হওঁ, আৰু তাৰপিছত মই চাকৰিও কৰিছিলোঁ আচলতে। মই গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীত চাকৰি কৰিছিলোঁ, ছাবজেক্ট টিচাৰ আছিলোঁ, লগতে মই অৰুণোদয় কলেজৰো লেকচাৰ আছিলোঁ। সেইটো এটা মোৰ বেলেগ দিশ, মোৰ বেলেগ এটা লাইফ আছিল
1: হয়
0: বিয়াৰ আগতে। আৰু মোৰ বিয়া হৈছে গুৱাহাটীত, মই ছিক্স মাইলত থাকোঁ, পাঞ্জাবাৰী ছিক্স মাইলত থাকোঁ। মোৰ দুজনী ছোৱালী আৰু হাজবেণ্ড আৰু মই থাকোঁ।
1: হয়,
0: কিন্তু
1: শিক্ষকতা আপুনি কিয় বিয়াৰ কাৰণে এৰিব লগা হ'ল?
0: বিয়াৰ পিছতো চলাই থাকিলোঁ অলপ দিন, কিন্তু যেতিয়া বাচ্চা হ'ল আৰু ছোৱালী সৰু সৰু হৈ থাকিলে, তেতিয়া মানে এৰাও নাই, মই মানে চলাব নোৱাৰিলোঁ আৰু, কণ্টিনিউ কৰিব নোৱাৰিলোঁ। তেতিয়া আৰু গোটেই নিজৰ সংসাৰখন লৈ ব্যস্ত, শাহুৰ হাজবেণ্ডৰ ট্ৰান্সফাৰেবল জব, গতিকে মোৰ বহুত অসুবিধা হ'ল, গতিকে এনেকৈ লাইফটো গৈ আছিল। তাৰপিছত এতিয়া ছোৱালীবোৰ ডাঙৰ হ'ল, ডাঙৰ হোৱাৰ কাৰণে আকৌ এতিয়া লাহেকৈ ইমান সময় পাইছোঁ, কি কৰিম? সেইকাৰণে মই মোৰ যিটো ৰুচি আছিল, মই যিটো কৰি ভাল পাওঁ, যিটো মোৰ পেচন, মই সেইটোতে আকৌ নামিলোঁ।
1: হয়, অতি সুন্দৰ বাইদেউ। তাৰমানে আপুনি সংসাৰৰ কথাত বেছি গুৰুত্ব দি, প্ৰায়ৰিটি বুলি আমি যিটো কওঁ, সেইটোত গুৰুত্ব দি আপুনি আপোনাৰ চাকৰি যদিও এৰি দিলে, কিন্তু এতিয়া যিহেতু আপোনাৰ হাতত উপৰন্ত সময়, গতিকে আপুনি আকৌ আপোনাৰ যিটো নিচা, আপোনাৰ হবি আছিল, তালৈ ঘূৰি গৈছে, আৰু সেইটোকে আপুনি তাতে স্বনিৰ্ভৰশীল হৈ, আত্মনিৰ্ভৰশীল হৈ আপুনি আগবাঢ়িছে, নহয় জানো? অতি সুন্দৰ বাইদেউ। আকৌ উভতি আহিছোঁ আপোনাৰ হস্তকলাৰ দিশলৈ। আপুনি ক'লে যে আপোনাৰ মনলৈ ধাৰণাবোৰ যেনেধৰণে আহে তেনেকেই আপুনি আঁকি যায়। এতিয়া ধৰক এনেই এটা মই সুধিব বিচাৰিছোঁ, আপোনাৰ মনত এটা ধাৰণা আহিলে, কিন্তু সেই মুহূৰ্তত আপুনি সেই ধাৰণাটোত আকাৰ দিব পৰা নাই কাৰণ আপোনাৰ হাতত সময় নাই, তেতিয়া আপুনি কি কৰে?
0: মই প্ৰথমতে সেই ধাৰণাটো মই লিখি থওঁ যে এইটো বস্তু মই এনেকুৱা, এনেই জাষ্ট এটা স্কেচ এটা আঁকি পেলাই তাতে এইটো মই এইটো ৰং দিম, এইটো এনেকুৱা কৰিম, ইয়াতে মই এইটো ক্ৰাফ্ট ব্যৱহাৰ কৰিম, বা ইয়াতে এইটো ফেব্ৰিক ইউজ কৰিম, এইটো মিডিয়া ইউজ কৰিম, সেই কথাখিনি গোটেইখিনি মই লিখিবলৈ থৈ দিওঁ। তাৰপিছত যেতিয়া সময় পাওঁ মই সেই বস্তুটো উলিয়াই চাওঁ, কাৰণ সেই সময়ত যিটো ধাৰণা মোৰ আহে, পিছত হয়তো মোৰ এইটো ধাৰণা নাহিব পাৰে, মই যেনেকৈ সেইটো বস্তু দেখা পাওঁ, পিছত হয়তো মই দেখা নাপাব পাৰোঁ, সেইকাৰণে মই সেই বস্তু তেনেকৈ লিখি থৈ দিওঁ, আঁকি পেলাই এটা থৈ দিওঁ। তাৰপিছত সেইটোকে চাই পেলাই তেতিয়া মোৰ মনত পৰে, অঁ মই এইটো কৰিছিলোঁ, আকৌ ভাবি চাওঁ মই এইটো কেলৈ কৰিলোঁ, এইটো ভাল লাগিবনে সঁচাকৈ হয় এইটো, সেই মুহূৰ্তত যিটো ভাল লাগে পিছত তুমি সেইটো বস্তু উলিয়াই চালে আকৌ ভাল নালাগিব পাৰে। মই যদি তাতে মই ৰঙা ৰং দিব খুজিছোঁ, তাৰপিছত পিছত ভাবিছোঁ মই এইটো বস্তু কিয় ৰঙা ৰং ভাবিলোঁ, সঁচাকৈ ভাল লাগিবনে, তেতিয়া আকৌ নিজৰ ভিতৰতে মই কৰি চাওঁ সেইটো। কিন্তু তাৰপিছত মই সেইটো আকৌ কেতিয়াবা হয়তো চেঞ্জো কৰিব লাগে, মনটো বেলেগ হৈ যায়, কেতিয়াবা চেঞ্জো কৰি দিওঁ, আৰু নহ'লে মই সেইটোকে আকৌ লণ্ডনৰ কোম্পানী এটাত কৰি আছে, আৰু তাই মোৰ লগতে থাকে, আৰু সৰুজনী থাকে দিল্লীত, তাই নীটৰ কোচিং কৰি আছে, হাজবেণ্ড তাতে থাকে, গতিকে আমি ভাগ ভাগ আৰু এনেকে থাকো,
1: দুভাগে থাকিব লগা হৈছে। আপোনাৰ যিটো এই আগ্ৰহ হস্তকলাৰ প্ৰতি, সেয়া আপোনাৰ সন্তানৰ গাটো আহিছে নেকি?
0: আহিছে, দুইজনীয়ে কৰে, ডাঙৰজনীয়ে মোৰ অইল পেইণ্টিং কৰে, তাই খুব ধুনীয়া অইল পেইণ্টিং, যিটো মই নোৱাৰোঁ, মোতকৈ তাই অইল পেইণ্টিং কৰে, মই ক্ৰিলেকলৈকে পাৰোঁ, আৰু সৰুজনীয়ে আৰ্টতকৈ বেছি মোৰ নিচিনা ক্ৰাফ্ট কৰি ভাল পায়, গতিকে দুইজনীয়ে দুইটা লৈছে, আৰু সিহঁতি কৰি থাকে, তেনেকৈ ব্যস্ত হৈ থাকে, আৰু যেতিয়া ঘৰত আহে সিহঁতি মোৰ নিচিনাকৈ, সিহঁতি হয়তো পেইণ্ট কৰিব নহ'লে কিবা এটা, ডাঙৰজনী পেইণ্টিঙে কৰে, ক্ৰাফ্ট ভাল নাপায় বৰ এটা, সৰুজনীয়ে তেনেকৈ ক্ৰাফ্ট কৰে, পেইণ্টিঙো কৰে, আৰু কিবা কিবি বনাই থাকে, তেনেকৈ টাইমটো গুচি যায় আমাৰ।
1: হয়, খুব সুন্দৰকৈ মানে সময়খিনি পাৰ হৈ যায়। এতিয়া আপোনাৰ নিচাটোৱে যিহেতু লাহেকৈ পেচাৰ ৰূপ ললেগৈ, আপুনি ইতিমধ্যে আমাক জনালে যে আপুনি প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল, তাৰপাছত আপুনি সামাজিক মাধ্যমত এটা ব্ৰেণ্ড খুলি সেইভাৱে আগবাঢ়িছে। এতিয়া জানিব বিচাৰিছোঁ, ধৰক আপুনি ছবি আঁকে, বিভিন্ন বস্তু তৈয়াৰ কৰে, সেইসমূহ যেতিয়া

0: গ্রাহকৰ বা দৰ্শকৰ সমাদৰ লাভ কৰে, কেনে অনুভৱ হয় আপোনাৰ?
1: খুব ভাল লাগে, খুব ভাল লাগে। তাৰমানে মই মোৰ ক্রিয়েটিভিটি, মোৰ যিটো মনৰ ভিতৰ ভাবটো আছে সেইটো দৰ্শকে বুজি পাইছে। তেওঁলোকে যেতিয়া বস্তুটো কিনে, তাৰমানে মোৰ বস্তুটো তেওঁলোকে মই কি ক'ব খুজিছোঁ বা কি তাতে দিছোঁ সেই বস্তুটো বুজি পাইবলৈ যেতিয়া কিনে, মোৰ খুব ভাল লাগে, খুব আনন্দ লাগে আৰু মই খুব উৎসাহ পাওঁ আৰু ভৱিষ্যতে আৰু তেনেকৈ কৰিবৰ কাৰণে আৰু তাতকৈও ভালকৈ কৰিবলৈ মোৰ এটা প্ৰেৰণা পাওঁ।
0: হয়, অতি সুন্দৰ। বাইদেউ, আমি কথা পাতিলোঁ আপোনাৰ হবি আৰু যিটো আপোনাৰ এতিয়া বৰ্তমান পেচা তাৰ বিষয়ে, কিন্তু তাৰ উপৰিও আৰু কি কৰি ভাল পায় আপুনি?
1: মই অকণমান লিখালিখিও কৰোঁ, যিহেতু মই
0: সাহিত্যৰে ছাত্ৰী,
1: ইংৰাজী সাহিত্যৰ ছাত্ৰী, গতিকে ইংৰাজীতে লিখোঁ। কিন্তু অসমীয়াত মোৰ খুব এটা খুব ভাল হেৰি আছে, আগ্ৰহ আছে শিকাৰ। সৰুৰ পৰাই মই, যদিও মোৰ অসমীয়া নাছিল স্কুলত, কিন্তু মোক দেউতাই মানে,
0: আপুনি মানে ইংৰাজী মাধ্যমতে পঢ়া?
1: হয়, মই ইংৰাজী মাধ্যমত পঢ়া, কিন্তু দেউতাই মোক ঘৰতে মানে, তেতিয়া সেইটো সময়ত মনত আছে আমি দৈনিক জনমভূমিখন লয় দেউতাই, তাত ডাঙৰ ডাঙৰকৈ যিটো হেডিং হেডলাইনটো আহে সেইটো মোক পঢ়িব দিয়ে, এইটো পঢ়চোন, অসমীয়াত জোতাই জোতাই পঢ়চোন, তেনেকৈ কৰি কৰি কৰি মই তেনেকৈ শিকিলোঁ। কিন্তু মই তথাপিও এতিয়া নতুনকৈ অলপ অসমীয়াটো লিখিবলৈ আৰম্ভ কৰিছোঁ এটা দুটা।
0: অতি সুন্দৰ। আজি আমাৰ শ্ৰোতাসকলক আপুনি লিখা কিবা শুনাব নেকি?
1: অঁ, শুনাব পাৰোঁ। অনুগল্পটো হ'ল একাপ চাহ। কেফেখনত চাহ একাপ লৈ ভাবি আছিলোঁ, হঠাতে মানুহজন আহি মোৰ কাষত বহিল, মুখত মিচিকিয়া হাঁহি লৈ চাহ একাপ অৰ্ডাৰ দিলে। চিনাকি হৈ বহু কথা পাতি পেলালোঁ, মোৰ হাতত থকা লকেটৰ কথাও সুধিলে, মই এৰি চলিলোঁ। চাহৰ বিল দি তেখেত গুচি গ'ল, মোৰ হাতত ৰৈ গ'ল ল'ৰালিকালৰ ধেমালি আৰু সলনি কৰা সেই উপহাৰটি। ৱেটাৰে বিলখন উঠাওঁতে এটা শব্দ হ'ল, মই তললৈ চালোঁ, চক খাই গ'লোঁ, বুজিব পাৰিলোঁ হাতত লকেট লৈ যাৰ অপেক্ষাত ইমান বছৰ বাট চাইছিলোঁ, দিঠক আকৌ সপোন হৈ গ'ল, মাত্ৰ পৰি থকা চেইনডাল আকৌ এটা যোগ হৈ স্মৃতি হৈ ৰ'ল।
0: অতি সুন্দৰ, এক সংযোগৰ ওপৰত লিখা নহয় জানো। আৰু কবিতাও যদি এটি শুনাই দিয়ে আপুনি।
1: কবিতা মানে ইয়াতে প্ৰকৃতিৰ ওপৰত এটাই লিখিছিলোঁ, সেইটোকে শুনাওঁ। সাংসাৰিক ব্যস্ততা ফালি জীৱনৰ এই পৰ্যায়ত ওলাই আহিছোঁ এক নতুন আশা লৈ, একতা ৰাখি বয়স সীমা ভাঙি দুখ চিন্তা এৰি, সকলোৱে যেন একেই ধ্বনিৰেই একেই প্ৰতিশ্ৰুতিৰেই চিঞৰি উঠিছে, লাগে মাথো লাগে নতুন মুক্ত আকাশ, য'ত প্ৰকৃতিৰ প্ৰেম লৈ সুন্দৰ সপোন আৰু ৰঙীন ডেউকাৰে সজাব পাৰোঁ এক সেউজ সতেজ পৃথিৱী।
0: অতি সুন্দৰ। আৰু সঁচাকৈ আমাক এতিয়া সেউজ পৃথিৱী এখনৰ দৰকাৰো হৈছে নহয় জানো, চাৰিওফালে বিশেষকৈ গুৱাহাটীৰ যি অৱস্থা এতিয়া,
1: প্ৰদূষণ হৈছে,
0: প্ৰদূষণ সঁচাকৈ। আপুনি এই ক্ষেত্ৰতো কাম কৰি আছে বুলি আমি জানিব পাৰিছোঁ, আপুনি বাগিচা কৰিও ভাল পায় ফুলনি, সেই ক্ষেত্ৰতো কওকচোন, সেইটো নিচা কেনেকে আহিল আপোনাৰ?
1: সেইটো মানে আছেই, এনে প্ৰত্যেক মহিলাইতো অকণমান এখন বাগিচা ৰাখি ভাল পায়, ময়ো ঠিক তেনেকে এখন ইনডোৰ গাৰ্ডেন আছে ভিতৰত, বাগিচা ওপৰত বাহিৰতো আছে, চতৰ বাগিচাও আছে। তাৰপিছত যিহেতু আজিকালি মাটিৰ অভাৱ, ভাবিলোঁ যে এটা ৰুফটপ গাৰ্ডেনতে বাগিচা কৰিব পাৰিলে ভাল, চতত বাগিচা, ৰুফটপ গাৰ্ডেনিং, তেনেকৈ সুবিধা এটা পালোঁ, তেনেকৈ এটা অফাৰ আহিলে বা পালোঁ যে এটা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে এটা মানে প্ৰশিক্ষণ দিব 45 দিনীয়া, তাত থিয়ৰি আৰু প্ৰেক্টিকেল দুয়োটা থাকিব, গতিকে আমি সেইটো কৰিলোঁ, আমাৰ এটা গ্ৰুপ আছে, লগতে ময়ো কৰিলোঁ, সেইটো ৰুফটপ গাৰ্ডেনিং বা চতত হোৱা বাগিচাৰ ওপৰত কৰিলে, তাৰ মাজতে এটা খুব ভাল, আমি বহুত কথাই জানিব পাৰিলোঁ, তাৰ মাজত এটা নতুন কথা হ'ল মাইক্ৰগ্ৰীণছ, সেইটো খুব ভাল লাগিল আমাৰ।
0: অকণমান অকণমান বহলাই ক'ব নেকি আমাৰ শ্ৰোতাসকলেও জানি ভাল পাব?
1: মাইক্ৰগ্ৰীণছ মানে যেতিয়া গুটিৰ পৰা প্ৰথমতে দুটা পাত ওলাই সেইটো কেঁচাকৈ খাব পাৰি, সেইটো আমি ট্ৰে থাকে তেনেকুৱা, ট্ৰেত ককোপিট দি পেলাই সেই গুটিবোৰ তেনেকৈ সিঁচিব লাগিব, সিঁচিলে যেতিয়া প্ৰথম 10 দিনৰ ভিতৰত যেতিয়া প্ৰথম দুটা পাত ওলায় সেইটোকে আমি কাটি পেলাই আমি কেঁচাকৈ খাব পাৰোঁ, আৰু এইটো খুব স্বাস্থ্যকৰ হয়, বেনিফিচিয়েল টু হেল্থ, গতিকে আমি এইটো, আমি এতিয়া এইটোৰ ওপৰত কাম কৰি আছোঁ।
0: মানে কি কি গুটি দিব পাৰি মাইক্ৰগ্ৰীণছৰ কাৰণে?
1: আপুনি যিকোনো গুটিয়ে দিব পাৰে,
0: মেথিটো খুব ভাল,
1: মেথিটো খুব ভাল, আৰু মূলা, আৰু তেনেকে আৰু বেলেগ চালফা আলফা, বিটৰুট, আৰু চিয়া চিডছো দিব পাৰে, সৰিয়হ, এনেকে লোকেল গুটি যিবোৰ আছে, সৰিয়হ সেইবোৰ সব দিব পাৰে, সবেইটো খাব পাৰি, আমিতো খাওঁ, সেইবোৰ যদি কেঁচা,
0: আমি যদি মগু যে খাওঁ,
1: সেইবোৰ দিব পাৰে,
0: মানে দুপতীয়া হোৱাৰ লগে লগে আমি
1: কাটি আনি খাব লাগিব,
0: চালাডত দি খাব পাৰে,
1: চালাডত দি খাব পাৰে, আৰু বাচ্চাবোৰে যিহেতু সৰু ল'ৰা ছোৱালীবোৰে চব্জি খাই খুব বেয়া পায়, সিহঁতৰ কাৰণে খুব সুবিধা, সিহঁতক ছেণ্ডউইচ বাৰ্গাৰ এইবোৰ দিব পাৰে, ঠাণ্ডা দিনত চুপত দি খাব পাৰে, আৰু যিবোৰ বয়স

0: বয়োজ্যেষ্ঠ বা বৃদ্ধসকল আছে তেওঁলোকে বেছি চুবাব নোৱাৰে, ধৰক তেওঁলোকে খুব উইক, তেওঁলোকক তেতিয়া সেই চুপবোৰত দি পেলাই খুৱাব পাৰি।
1: খুব এটা সুন্দৰ ধাৰণা নহয় জানো, এই দিশত নিশ্চয় আপোনালোকে কাম কৰি আছে?
0: কৰি আছোঁ আমি, এতিয়া আমি এইটো আৰু বজাৰতো এইটো দিছোঁ, এৰি দিছোঁ। মানুহক অলপ সজাগতাটো দৰকাৰ, মানে মানুহখিনিয়ে এইটো নতুন বস্তুটো জানি,
1: নতুন বস্তু হয়, মই এতিয়া জনা নাছিলোঁ ধৰক আপুনি হোৱাৰ আগলৈকে।
0: গতিকে আমি আশা কৰিছোঁ আমি এইটোত মানে আমি ছাকচেছ হ'ম,
1: হয় নিশ্চয়কৈ
0: লাভ কৰিম,
1: নিশ্চয় নিশ্চয়। বাইদেউ, ইতিমধ্যে আপুনি জনালে যে আপুনি আৰ্ট এণ্ড ক্ৰাফ্টৰ উপৰিও আৰু ৰুফটপ গাৰ্ডেনিং কৰি আছে, লগতে তাৰ ক্ষেত্ৰত নতুন এটা বস্তু মাইক্ৰগ্ৰীণছ, এই বিষয়ে আপোনাৰ পৰা জানিলোঁ, সেই বিষয়ে আপুনি কাম কৰি আছে, আৰু কিবা কৰি আছে নেকি?
0: হয়, কৰি আছোঁ বহুত কিবা কিবি, সৰু সুৰাকে গাৰ্ডেনত। মই মানে প্লাণ্ট ষ্টাইলিং কৰি ভাল পাওঁ, সজাই ভাল পাওঁ, প্লাণ্টবোৰ অলপ বেলেগ বেলেগ ধৰণে সজাই পেলাই ভাল পাওঁ, মোৰ ঘৰতো তেনেকৈ সজাই থৈছোঁ। আৰু তাৰ উপৰঞ্চি মই কোৰ্চ কৰিছোঁ ফ্লাৱাৰ ডেকৰেশ্যনৰ ওপৰতো কোৰ্চ কৰিলোঁ, আৰু তাৰ উপৰঞ্চি মই আৰু এটা নতুন বস্তু কৰিলোঁ, পাৰ্ল মুকুতাৰ খেতি কেনেকৈ কৰিব পাৰি সেইটোৰ ওপৰত মই ট্ৰেইনিং এটা ল'লোঁ বায়'টেক পাৰ্কৰ পৰা। সেইটো আছিল স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰাম অন পাৰ্ল কালচাৰ বুলি, সেইটো আমিনগাঁৱত আছে, গুৱাহাটী বায়'টেক পাৰ্ক আমিনগাঁৱত, তাতে মই দুদিনীয়া এটা প্ৰশিক্ষণ লৈছিলোঁ।
1: এই প্ৰশিক্ষণসমূহ কোনে অনুষ্ঠিত কৰে?
0: গভৰ্ণমেণ্টৰ ফালৰ পৰা থাকে,
1: চৰকাৰী ফালৰ পৰা। আচ্ছা, এতিয়া আপুনি শেহতীয়াকৈ মুকুতাৰ কৰিলে, এতিয়া সেই বিষয়ে আপুনি ভাবি আছে নেকি আৰু কিবা কৰা?
0: মুকুতাটো কৰিবলৈ খুব এটা নতুন বস্তু, কৰিব খুব ইচ্ছা আছে, কিন্তু তাৰ কাৰণে বহুত বেছি মানে খৰচো আছে আৰু দীঘলীয়া, 10 মাহমান লাগে
1: আচ্ছা
0: মুকুতাটো ওলাবলৈ কাৰণে। গতিকে এতিয়া পটককেতো ইমান নোৱাৰিম, কিন্তু শিকি থলোঁ, আৰু গতিকে সেইটো কৰিব পাৰিলে খুব ভাল। মানুহে ইতিমধ্যে কৰিছে, কিন্তু যাৰ মানে মাটি আছে
1: কৰিছে,
0: আমাৰ হেৰিত আছে, তেখেতে ৰোলেন হাজৰিকা বুলি এজন, যিজন নগাঁৱৰ, তেখেতে এইটোতে ওপৰতে বহুত কাম কৰিছে, আৰু এজন তামোলপুৰত আছে, এই দুজনে আছে আমাৰ অসমৰ এতিয়া কৰি আছে, ভৱিষ্যতে ভাবিছোঁ।
1: নিশ্চয়কৈ নিশ্চয়কৈ বাইদেউ, আপুনি আপোনাৰ হস্তকলাৰ বাবে নিশ্চয় বহুতো বঁটা বা সন্মান পুৰস্কাৰ আদিও লাভ কৰিছে, সেই বিষয়ে আমাক অকণমান জনাওকচোন।
0: মই অলপতে এণ্টাৰপ্ৰেনৰ এৱাৰ্ড এটা পালোঁ KVK-ৰ পৰা, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা, গতিকে সেইটো পাই খুব আনন্দ লাগিল, ভাল লাগিল যে মই যিখিনি কষ্ট কৰিছোঁ তাৰ বিনিময়ত মই এইটো এটা পুৰস্কাৰ এটা মোক দিলে বা সন্মান এটা দিলে, সেইটো কাৰণে মই বিৰাট ভাল পাইছোঁ। আৰু তাৰোপৰি চাৰ্টিফিকেটছবোৰ পাইছোঁ, বেলেগ বেলেগ যে প্ৰশিক্ষণবোৰ লওঁ যে, তাৰ পৰা চাৰ্টিফিকেটছ পাইছোঁ, সেইখিনি মোৰ ভৱিষ্যতে বহুত কামত আহিব
1: নিশ্চয়কৈ। আৰু বাইদেউ, আপোনাৰ দ্বাৰা অংকিত কোনো ছবি বা ক্ৰাফ্ট এনেকৈ অসমৰ বাহিৰলৈও গৈছে নেকি?
0: গৈছে, মই আচলতে অসমৰ বাহিৰত মানে লক্ষ্ণৌত এটা হেৰি হৈছিলে, আৰ্ট এক্সিবিশ্যন হৈছিলে, প্ৰদৰ্শনী হৈছিলে, সেইটো অনলাইন অফলাইন দুয়োটাই হৈছিল, গতিকে যিহেতু মোৰ যাবলৈ অসুবিধা মই অনলাইনেই দিছিলোঁ। দুয়োটা তাত আমাৰ 104 মানে পাৰ্টিচিপেণ্টছ আছিলে, তাৰ ভিতৰতে মোৰ ছবিটো মানে এখন কিতাপ তেওঁলোকে উলিয়াইছে, সেইখনত মোৰ মানে সেইটো ছবিটো আছে,
1: গতিকে মানে সৰ্বভাৰতীয়
0: ভিত্তিত সেইটো বাহিৰতো গৈছে, ইণ্টাৰনেশ্যনেল লেভেলতো গৈছে।
1: আচ্ছা,
0: গতিকে তাতে মোৰ বিষয়বস্তু হ'ল এগৰাকী মানে গৰ্ভৱতী মহিলা, তেখেতে মানে এফালে কঁকালত মানে এটা বাচ্চা লৈ আছে, মূৰত এটা মানে টোপোলা খোৱা বস্তু নিছে, আৰু ইফালে তেওঁ প্ৰেগনেণ্ট, গতিকে সেইটো মই ছবি আঁকিছিলোঁ। এইটোৱে দেখাব খুজিছোঁ যে এগৰাকী যিমানেই যি নহওক, মহিলা এগৰাকী যিমানে কষ্ট হওক, কিন্তু তেওঁ এটা দুটাৰ ভিতৰত বেলেঞ্চ, তেওঁ নিজৰ যিটো জীৱনৰ লগত তেওঁ মানে কামটো বেলেঞ্চ কৰি ৰাখিব লাগিব, সেইটো কাৰণে মানে সেই বস্তুটোকে মই দেখাইছিলোঁ, গতিকে মোৰ সেই কিতাপখনে সেইটো মোৰ ওলাইছে। আৰু এইটো পাতিছিলে ওমেন ডেপিক্টিং ওমেন ভইচ এণ্ড ভিজন বাই RBTC পাতিছিলে।
1: ওমেন ডিপিক্টিং ওমেন মানে মহিলাই মহিলাক কিদৰে বৰ্ণনা কৰিছে মানে সেইটো নহয় জানো, আৰু তাত আপুনি তাৰমানে এগৰাকী শ্ৰমিক মহিলাক অংকন কৰিলে যি বোজা কঢ়িয়াইছে, শ্ৰম কঢ়িয়াইছে, এগৰাকী গৰ্ভৱতী মহিলা যাৰ বুকুচাত এটা কেঁচুৱাও আছে, তেওঁ গৰ্ভৱতী কিন্তু তেওঁ তথাপিও শ্ৰম কৰিছে, এগৰাকী শ্ৰমিক মহিলা, আৰু যিটো কথা আপুনি জনাব বিচাৰিছিলে, যিটো বাৰ্তা আপুনি প্ৰেৰণ কৰিব বিচাৰিছিলে সমাজলৈ, যে মহিলাসকল যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সক্ষম, তেওঁলোকে একে সময়তে কেইবাটাও কাম কৰিব পাৰে, অতি সুন্দৰ।
2: তেওঁলোকে পতা প্ৰতিযোগিতাত আপোনাৰ ছবিখনে তাৰমানে ভাৰতৰ 104 চিত্ৰকৰৰ মাজত আপুনিও স্থান লাভ কৰিছে, ই যথেষ্ট গৌৰৱৰ কথা হয় জানো, অভিনন্দন আপোনাক তাৰ বাবে। বাইদেউ, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে, শেষত আপোনাৰ পৰা জানিব খুজিম যে ভৱিষ্যত পৰিকল্পনা কি?
0: ভৱিষ্যতে মোৰ পৰিকল্পনা বুলি ক'ব গ'লে মোৰ এটা ইচ্ছা আছে যে মই যিখিনি আৰ্ট এণ্ড ক্ৰাফ্ট বা হস্তকলা মোৰ আছে, সেইটোৰে মই এখন বুটিক খোলোঁ,

0: মই ডাঙৰ এখন কিবা ইনষ্টিটিউট এটা খোলোঁ য'ত মানে মই নিজৰ মোৰ বস্তুখিনি যিমান মোৰ ভাববোৰ আহে মনৰ ভাব সেইখিনি মই দাঙি ধৰিব পাৰোঁ, দেখাব পাৰোঁ। আৰু লগতে মই উঠি অহাৰ যিখিনি মানে মহিলাসকল আছে তেওঁলোকক মানে মই প্ৰশিক্ষণ যাতে দিব পাৰোঁ বা তেওঁলোকক শিকাব পাৰোঁ যে কেনেকৈ কৰা, তোমালোকে এইটো কৰিলে সেইটো এনেকৈ হ'ব। মই সেইটো এটা মোৰ ভৱিষ্যতৰ
1: পৰিকল্পনা, অতি সুন্দৰ পৰিকল্পনা বাইদেউ। আমি আমাৰ তৰফৰ পৰা আপোনালৈ শুভকামনা জনাইছোঁ, আপোনাৰ পৰিকল্পনা যাতে সফল কাম হৈ উঠক। বাইদেউ, যিহেতু আমাৰ এই অনুষ্ঠান মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান আৰু আপুনি এগৰাকী মহিলা, ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিছে আপুনি, এতিয়া নিজে নিজৰ ভৰিত থিয় দিয়াৰ যি সপোন, সেই সপোন এতিয়া আপোনাৰ সাকাৰ হৈছে। যদিও এটা সময়ত আপুনি সংসাৰ চলাবৰ কাৰণে চাকৰি এৰি দিছিল, কিন্তু পুনৰ আপুনি আকৌ নিজৰ ভৰিত থিয় হৈছে। ই যথেষ্ট এটা ভাল কথা, উৎসাহৰ কথা নহয় জানো? এতিয়া আমাৰ শ্ৰোতাসকলক উদ্দেশ্যে আপুনি কি ক'ব?
0: শ্ৰোতাসকলক মই এইটোৱে ক'ম যে প্ৰত্যেক নাৰীৰ ভিতৰতে এটা এটা গুণ আছে, ভগৱানে দি পঠাইছে প্ৰত্যেক নাৰীয়ে কিবা নহ'লে কিবা কামত পাকৈত। গতিকে তেওঁলোক ওলাই আহক, অকল সংসাৰখনকে লৈ পেলাই ব্যস্ত হৈ নাথাকি তেওঁলোকৰ যিটো মনৰ আশা আছে বা যিটো তেওঁলোকে হাতৰ কাম যি জানে সেইটো লৈ তেওঁলোকে অলপ স্বাৱলম্বী হ'ব পাৰিলে মই ভাল পাওঁ। তেওঁলোকে ওলাই আহক আৰু তাৰে দুই পইচা উপাৰ্জন কৰক। অকল এইটোৱে নহয় যে মই পইচা পাম বা উপাৰ্জন কৰিম, এইটো নহয়। নিজৰ এটা চিনাকি দৰকাৰ
1: হয়
0: সমাজত, তেওঁ নিজৰ এটা চিনাকি দাঙি ধৰিলে ভাল। প্ৰত্যেক নাৰীকে মই সেইটোৱে মোৰ ফালৰ পৰা
1: অতি সুন্দৰ, তাৰমানে আপুনি আশা কৰিছে যে প্ৰত্যেক মহিলাই নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলক। অতি সুন্দৰ বাইদেউ, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে, আমাৰ সৈতে কথা পাতিলে, তাৰ বাবে আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ।
0: ধন্যবাদ,
1: নমস্কাৰ।
0: নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে লগ পাম আহক শিতানত। হস্তকলাৰ দ্বাৰা বিভিন্ন ধৰণৰ ভিন ভিন সামগ্ৰী নিৰ্মাণ কৰি উলিয়াই স্বনিৰ্ভৰশীলতাৰ পৰিচয় দিবলৈ সক্ষম হোৱা উদ্যোগী মহিলা গুৱাহাটীৰ পাঞ্জাবাৰীৰ ছায়েষ্টা পাৰবিনৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। অনুষ্ঠানৰ শেষত আপোনালোকলৈ আগবঢ়াইছো নুনমাটিৰ জোনাকী সাংস্কৃতিক গোষ্ঠীৰ সদস্যাসকলে পৰিৱেশন কৰা এটি দিহানাম।

0: কৃষ্ণ,
1: হরি
0: রাম। মহাসুত পাই দুর্দান্ত কালিয়ে

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে বিনীতা দাসৰ কণ্ঠত আধুনিক গীত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা অনিল কলিতাৰ।

বিনীতা দাসৰ কণ্ঠত আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পৰীক্ষিত বৰ্মন আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনোৱা হওক।

0: তো দেৱান পাতিয়া
1: ৰজা চন্দ্ৰ ধৰে
0: আৰু হেন কালে হাসে কহে
1: সাধুৰ গছৰে
0: হাসে বোলে শুনা সাধু
1: আমাৰ অয়ুত্তৰ
0: কোন দেখে থাকা তুমি
1: কি নাম তোমাৰ
0: আৰু এইটো মানে দুজনে মানে মিলি মতনে কথাটো পাতে
1: আলোচনা কৰিছে
0: ইতিমধ্যে হল তো মানে চন্দ্ৰ সদাগৰ
1: ইভাগে হল হাসে ৰজা
0: হাসে ৰজা এতিয়া মানে তেতিয়া তেওঁ কি বুলি কয়
1: হাকে ৰজাই কয়

0: তেতিয়া জয়ধৰে কথাখিনি শুনিলা
1: জয়ধৰে কথাখিনি শুনি চান্দ সদাগৰক কৈছি
0: অ মহাৰাজ
1: এ আপুনি একো চিন্তা নকৰিব
0: অ আমাৰ কেখয় কুমাৰ
1: চিন্তা দেখত কেখয় কুমাৰ আছে
0: হেই কুমাৰক আনি
1: সুন্দৰ মিস্ত্ৰী
0: আৰু তেওঁক আমি মানে আনি
1: তেওঁক আনি গলে আমি এই মেৰঘৰ গৰাম
0: মেৰঘৰ গৰাম গতিকে আপুনি কোনো চিন্তা কৰিব নালাগে
1: চিন্তা কৰিব নালাগে
0: অ তেতিয়া চান্দই মনতে ভাল পায়
1: এ বৰ আনন্দ হৈছে
0: ভাই চান্দই

0: আৰু তেওঁক আমি মানে আনি
1: আনি হলে আমি এই মেৰ ঘৰ ঘৰাম
0: মেৰ ঘৰ ঘৰাম গতিকে আপুনি কোনো চিন্তা কৰিব নালাগে,
1: চিন্তা কৰিব নালাগে।
0: তেতিয়া চান্দই মনতে ভাল পায়,
1: বৰ আনন্দ হৈছে।
0: ভাই চান্দই কি বুলি কয়,
1: শুনা
0: অ চান্দই বোলে শুনাল এঙা।

0: জ্যোতিষক মাতি আনি গণনা কৰিছে।
1: আৰু গণনাখনে কৰি
0: ৰাখি জৰা ধুনীয়া
1: আৰু
0: কোনো গণ্ডগোল নাই। গতিকে সুমংগল ধুনীয়া চাই
1: চাই
0: গণকে জ্যোতিষে গণনা কৰি দিলা।
1: কৰি আৰু কি বুলি
0: কয় শুনা
1: অনুৰাধা মেঘ ৰাখি

0: প্ৰসন্ন বৰুৱাই পৰিৱেশন কৰা বাঁহীবাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনত জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ বাবে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ব্যাপক সহযোগিতাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰথযাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিয়ে। আৰু আৰ্জেণ্টিনা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনত জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। হাইড্ৰজনক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি ইন্ধনকোষ প্ৰযুক্তিৰে এই ৰেলখন চলোৱা হ'ব। এই প্ৰক্ৰিয়াত উপজাত দ্ৰব্য হিচাপে কেৱল জলীয় বাষ্প নিৰ্গত হোৱাৰ ফলত ৰেলখন চলাচলৰ সময়ত কাৰ্বন নিৰ্গমন শূন্য হয়। ভাৰতত প্ৰস্তুত কৰা নক্সা আৰু অভিযান্ত্ৰিক শৈলীৰে থলুৱা প্ৰযুক্তিৰে বিকশাই তোলা এই ৰেলখনে দেশৰ ক্ৰমবিকশিত ৰেলৱে প্ৰযুক্তিৰ সামৰ্থকেই প্ৰতিপন্ন কৰিছে। কাইলৈৰ পৰা হাৰিয়ানা, চণ্ডীগড় আৰু পাঞ্জাৱ ভ্ৰমণ কৰিবলগীয়া শ্ৰীমোদীয়ে এই ভ্ৰমণকালত জিন্দৰ একলব্য ষ্টেডিয়ামত 14,700 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ বিয়লি চণ্ডীগড়লৈ গৈ তাত 6,600 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্যসেৱা, শিক্ষা আৰু পথ আন্তঃগাঁথনি প্ৰকল্প আছে। তেওঁ চণ্ডীগড়ত নৱনিৰ্মিত অত্যাধুনিক মাতৃ আৰু শিশু কেন্দ্ৰ তথা স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত নিৰ্মিত আধুনিক স্নায়ুবিজ্ঞান কেন্দ্ৰৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতেই পাঞ্জাৱৰ জলন্ধৰত 5,470 কোটি টকাৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে গোলকীয় যোগান শৃংখলা বিঘ্নিতকৰণকে ধৰি অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজ দিয়াৰ বাবে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ ব্যাপক সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বিমষ্টেক ৰাষ্ট্ৰীয় সুৰক্ষা মুৰববীসকলৰ পঞ্চম বৈঠকত ভাষণ দি শ্ৰীডোভালে কয় যে গোলকীয় যোগান শৃংখলাৰ বিঘ্নিতকৰণে সকলো ৰাষ্ট্ৰৰ বাবে অৰ্থনৈতিক সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ কয় যে ইয়াৰ বাবে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমন্বয়ৰ লগতে পাৰস্পৰিক লাভৰ বাবে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ আৰু পাৰস্পৰিক আলোচনা
1: Disruptions in global supply chains have also resulted in economic hardship for all our countries. In this setting, there is an urgent need for us to collaborate, take decisive actions for mutual benefit, and find solutions through mutual discussions and deliberations to the vexed problems that we are all facing.
0: শ্ৰীডোভালে সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ লগতে আঞ্চলিক উন্নয়নৰ উদ্দেশ্যে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। সন্ত্ৰাসবাদ, সংগঠিত দুৰ্নীতি, চাইবাৰ ভাবুকি আৰু সামুদ্ৰিক সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতা পূৰ্বতকৈ বহু বৃদ্ধি পাইছে বুলি তেওঁ লগতে উল্লেখ কৰে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। তিনিওজনা ভগৱানকেই 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত এইকেইখন ৰথতেই শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ শ্ৰীমন্দিৰ প্ৰশাসনে এই ৰথযাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৃহৎ সংখ্যক লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জনসাধাৰণৰ সুৰক্ষাৰ বাবে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। ঝাৰখণ্ডতো প্ৰভু জগন্নাথৰ ৰথযাত্ৰা ধৰ্মীয় উৎসাহ উদ্দীপনাৰে আয়োজন কৰা হৈছে। ৰথযাত্ৰাৰ মূল কাৰ্যসূচী ৰাঁচীৰ ধুৰুৱাৰ ঐতিহাসিক জগন্নাথ মন্দিৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি পুৱাৰে পৰাই মন্দিৰ চৌহদত উলহ মালহ পৰিৱেশে বিৰাজ কৰিছে। মৌচিবাৰী অভিমুখী এই ৰথযাত্ৰা আজি বিয়লি 5:01 শুভাৰম্ভ কৰা হ'ব। জিলা প্ৰশাসনে ৰথযাত্ৰা সুকলমে সম্পন্ন কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। অঞ্চলটোত CCTVৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ভালেসংখ্যক সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। ইপিনে হাজাৰীবাগত ইস্কনৰ উদ্যোগত IIT বিশেষজ্ঞৰ সহায়ত বিশেষ প্ৰযুক্তিৰে নিৰ্মাণ কৰা এখন 40 ফুট দৈৰ্ঘ্যৰ ৰথত ৰথযাত্ৰা উলিওৱা হ'ব। অসমৰ ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰায়কুঠি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভু ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ চাপতগ্ৰামৰ শ্ৰী লীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাচীপাৰাৰ মদন মোহন আখৰাৰ আৰিটো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভু ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগন্নাথ ৰথযাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয় যে

0: ৰথযাত্ৰাত মহাপ্ৰভু জগন্নাথে চক্ৰৰাজ সুদৰ্শন, জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে ভক্তসকলক সাক্ষাৎ কৰিবলৈ আহে বুলি বিশ্বাস প্ৰচলিত আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে মহাপ্ৰভু জগন্নাথৰ কৃপাৰে দেশৰ জনসাধাৰণ সুখ আৰু সমৃদ্ধিশালী হ'ব বুলি আশা প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে কয় যে এই পবিত্ৰ ৰথযাত্ৰাই সকলো বিভেদৰ ঊৰ্ধত জনসাধাৰণৰ ভক্তি, বিশ্বাস, সমতা আৰু সম্প্ৰীতিৰ প্ৰমূল্যক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰথযাত্ৰা উপলক্ষে জনসাধাৰণক দিয়া শুভেচ্ছা বাৰ্তাত কয় যে এই ৰথযাত্ৰা ভাৰতৰ কালজয়ী আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ নিদৰ্শনস্বৰূপ। ৰথযাত্ৰাৰ সৈতে জড়িত পৰম্পৰাই দেশ বিদেশৰ জনসাধাৰণক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নিঃস্বাৰ্থ সেৱা, বিনম্ৰতা আৰু ঐক্যবদ্ধ অংশগ্ৰহণৰ বাবে উৎসাহিত কৰে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ বি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজছ কোৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে কয় যে নতুন দিল্লী যন্তৰ মন্তৰত অনিৰ্দিষ্টকাললৈ অনশন কৰি থকা ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা চৰকাৰী চিকিৎসকে নিয়মীয়াভাৱে কৰা উচিত। কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ হৈ ওকালতি কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই শুনানিৰ সময়ত কয় যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন অমূল্য আৰু ৱাংচুকৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাক লৈ কোনোধৰণৰ আপত্তি থাকিব নোৱাৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বাবে 25,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ দুটা এলিভেটেড ঘাইপথ প্ৰকল্পত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাৰ অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে এই প্ৰকল্পত অনুমোদন জনায়। ইয়াৰ ফলত বাৰাণসীলৈ যাত্ৰাৰ সময় আৰু যানজট হ্ৰাস পোৱাৰ লগতে পথ যোগাযোগ ব্যৱস্থা উন্নীত হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পৰ অধীনত 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসী ৰিং ৰোডৰ মাজত ব্যক্তিগত চৰকাৰী অংশীদাৰিত্বৰে 44 কিলোমিটাৰ চহৰীয়া গ্ৰীণ ফিল্ড এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্প নিৰ্মাণত 14,400 কোটি টকাৰো অধিক টকা ব্যয় হ'ব। নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্ৰকল্পৰ অধীনত যে বৰুণা নদীৰ পাৰত 11,000 কোটি টকা ব্যয় সাপেক্ষে 43 কিলোমিটাৰ দৈৰ্ঘ্যৰ ছশৰীয়া আৰু চাৰিশৰীয়া এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনাই কালি ইংলেণ্ডক 2-1 গ'লত পৰাস্ত কৰে। প্ৰথমাৰ্ধ গোলবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গ'লটো দিয়ে। খেলৰ 85 মিনিটত আৰ্জেণ্টিনাৰ এঞ্জো ফাৰ্ণাণ্ডেজে দলৰ হৈ প্ৰথমটো গ'লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু 92 মিনিটত লাউটাৰো মাৰ্টিনেজে বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা 19 জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 2:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হাৰিয়ানাৰ জিন্দ ৰেল ষ্টেচনত জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন হাইড্ৰজেন ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ বাবে বিমষ্টেক সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ব্যাপক সহযোগিতাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰথযাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিছে আৰু আৰ্জেণ্টিনা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনো আহক শিখা দত্তৰ কণ্ঠত দুটি ভজন।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে ভজন শুনি আছে শিখা দত্তৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহ চক্ৰসমূহৰ পুনৰ গঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহ চক্ৰ পুনৰ গঠনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় পদ সৃষ্টিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এন আনন্দ, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস আৰু বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। বৈঠকৰ অন্তত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উচ্চপদস্থ বিষয়াসকলৰ সৈতে অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনাক লৈ উত্তেজনা সৃষ্টি হোৱা বিহালী অভয়াৰণ্যলৈ ৰাওনা হয়। মন্ত্ৰীগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি সীমান্তৱৰ্তী অঞ্চলৰ ব্যৱস্থাৰ বুজ লয় আৰু ভৱিষ্যতে এনেধৰণৰ অনুপ্ৰৱেশ তথা আক্ৰমণ প্ৰতিহত

0: কৰাৰ বাবে লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁ লগতে স্থানীয় বনকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাৰ পাছৰে পৰা বিহালী বনাঞ্চলত থকা অসমৰ বনকৰ্মী আৰু সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ নিৰাপত্তাক লৈ বিভিন্ন মহলত উদ্বেগ সৃষ্টি হোৱাৰ লগতে বনমন্ত্ৰীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হ'ব। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ দৈৰ্ঘৰ যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। 3 জনা পূজ্য দেৱ দেৱীক 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথতে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালৰ ৰামৰাই কুঠি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জিলাখনৰ চাপতগ্ৰামৰ শ্ৰী লীলানন্দ ঠাকুৰৰ আশ্ৰম আৰু বিলাচীপাৰাৰ মদন মোহন আখৰাৰীটো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰাত আজি জগন্নাথৰ দ্বাদশ ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হ'ব। আজি বিয়লি 2 বজাত খনিকৰাৰ জগন্নাথ মন্দিৰত ৰথযাত্ৰা আৰম্ভ হয় আৰু কাছাৰবাৰীস্থিত আউনীআটী সত্ৰলৈ যাত্ৰা কৰি পুনৰ মন্দিৰলৈ উভতি আহে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই উৎসৱত অংশ লয়। বজালী জিলাৰ গলিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। তীব্ৰ বেগেৰে অহা এখন ট্ৰাকে বিপৰীতমুখী এখন মটৰচাইকেলত খুন্দিওৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ধুবুৰী জিলাৰ টামাৰহাটৰ গদাধৰ নদীৰ প্ৰবল খহনীয়াই অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিটিআদিৰ কোকৰাঝাৰ আৰু ধুবুৰীৰ সীমান্তৱৰ্তী উজানাপেলা গাঁৱৰ মাজেৰে বৈ যোৱা এই নদীৰ খহনীয়াৰ ফলত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইতিমধ্যে বহু পৰিমাণৰ কৃষিভূমিৰ লগতে 3-4 বিঘা চেগুনৰ বাগান নদীৰ বুকুত জাহ গৈছে। শেহতীয়াকৈ নদীৰ পানীয়ে পথৰ বৃহৎ অংশ খহাই নিয়াৰ ফলত যাতায়াতৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হৈছে। ভাৰত আজি ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত ভাৰতীয় সময় অনুসৰি বিয়লি 5:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক তৰালী শৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে তৰালী শৰ্মাৰ কণ্ঠত।

তৰালী শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

আকাশবাণী তেজপুৰ, আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 31 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 16 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু ৰাজীৱ গগৈ, ট্ৰেন্সমিটাৰত আছে সমীৰ নাৰ্জাৰী, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহায়িকা কৰবী গগৈৰ সৈতে আজিৰ অধিৱেশনৰ ঘোষকৰ দায়িত্বত আছোঁ মই প্ৰাঞ্জল শইকীয়া।

মহাত্মা গান্ধীয়ে কৈছিল, সত্যতকৈ ধৰ্ম নাই, সময়ে সত্যক পৰাজয় কৰিব নোৱাৰে। এই আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ নিয়মীয়া অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানৰ মোৰ কথা শিতানত এতিয়া আগবঢ়াইছোঁ শিক্ষয়িত্ৰী প্ৰাৰ্থনা বৰাফুকনৰ মনৰ অনুভৱ।

দোষীকোণ, এইটো আচলতে এটা সম্পূৰ্ণ ব্যক্তিগত অনুভৱ। মনলৈ অহা মিশ্ৰিত কথা কেইটামানহে আপোনালোকৰ সৈতে মই বিনিময় কৰিব বিচাৰিছোঁ। যে আমাৰ দিনত আমাৰ লগত মা দেউতাই পঢ়া নাছিল, কেৱল গধূলি হ'লে হাত মুখ ধুই প্ৰাৰ্থনা কৰি আবেলিৰ চাহ একেলগে খোৱাৰ পিছত কেৱল আমাকহে পঢ়া টেবুললৈ যাবলৈ কৈছিল। প্ৰয়োজন হ'লে তেওঁলোকে কেতিয়াবা নোৱাৰাটো শিকাইছিল, আৰু তাতোতকৈ যদি প্ৰয়োজন বুলি ভাবিছিল ঘৰুৱা শিক্ষক এজনক আমাৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছিল। পৰীক্ষাত পোৱা নম্বৰ শ্ৰেণীৰ চোকা ল'ৰা ছোৱালীকেইটাৰ লগত ৰিজাই আমাক গালি দিছিল, একেলগৰকেইটাই যদি ভাল নম্বৰ পাব পাৰে তেনে আমি নোৱাৰাৰ যে কোনো কাৰণ নাই সেই বিষয়ে আমাক বুজাইছিলে। কিন্তু অহাবাৰ ইমান নম্বৰ বা ইমান শতাংশ পাব লাগিব বুলি যিটো হেঁচা, সেই হেঁচাটো প্ৰয়োগ কৰা নাছিল। হয়তো সেইবাবেই জীৱনত বৰ ডাঙৰ মানুহ হ'ব নোৱাৰিলোঁ যদিও ভাল লগা কামৰ মাজেৰেই জীৱনটো উপভোগ কৰি আজিৰ বয়স পাইছোঁহি। আচলতে সঁচা অৰ্থত আজিকালি ল'ৰা ছোৱালীতকৈ অভিভাৱকসকলৰ মাজতহে প্ৰতিযোগিতাৰ মনোভাৱটো গঢ় লৈ উঠা দেখা গৈছে। কাষৰ শইকীয়া ঘৰৰ ল'ৰাটোৱে যদি মেডিকেলত ছিট পাইছে, ছায়েন্স পঢ়ি থকা আমাৰ বাবায়ো পাবই লাগিব। বৰুৱা ঘৰৰ ছোৱালীজনীয়ে যদি গানো গাইছে, টাইকোৱাণ্ডোও খেলিছে, তেতিয়া আমাৰ জনীয়ে গানো গাব, টাইকোৱাণ্ডোও শিকিব, নাচো শিকিব, সকলোবোৰ প্ৰতিযোগিতাতে যোগদানো কৰিব আৰু প্ৰাইজো পাব লাগিব। কেতিয়াবা বাৰু অভিভাৱকসকলে সন্তানৰ মনটো বুজিবলৈ চেষ্টা কৰিছেনে? মানি লৈছোঁ পঢ়া শুনাত ভাল নহ'লে আজিৰ দিনত জীৱন ধাৰণ কৰিবলৈ বৰ সহজ নহয়, কিন্তু আমাৰ প্ৰতিযোগিতাৰ বাবে আমি আমাৰ সন্তানৰ শৈশৱ কাঢ়ি লোৱা নাইনে বাৰু? সৰুতেই প্ৰয়োজনতকৈ অধিক সংখ্যক বিষয়ৰ প্ৰশিক্ষণত নাম ভৰ্তি কৰি পুৱাৰ পৰা গধূলিলৈকে তাহাঁতৰ মন নাথাকিলেও চুচৰাই লৈ ফুৰা দেখা গৈছে, কাৰণ মোৰ ল'ৰাটো বা ছোৱালীজনী সকলোতে সফল হ'বই লাগিব। কেতিয়াবা বাৰু আমি ভাবি চাইছোঁনে আমি তাহাঁতৰ বয়সত ইমান মানসিক চাপ ল'ব পাৰিলোহেঁতেন জানো? ল'ৰা ছোৱালীৰ মানসিকতাত দোষাৰোপ কৰাৰ আগতে আচলতে আমি অভিভাৱকসকল সচেতন হ'ব হ'ল। মোৰ ল'ৰাটো কাষৰ ঘৰৰ ল'ৰাটোৰ দৰে ইঞ্জিনিয়াৰ

বা ডাক্তৰ নহ'ল কোনো কথা নাই। মোৰ ছোৱালীজনীয়ে নাচ বা গানত অথবা তাই শিকি থকা যিকোনো বিষয়তে পুৰস্কাৰ পাবলৈ সক্ষম নহ'ল, কোনো কথা নাই, তাই আকৌ চেষ্টা কৰিব। ইমান সুন্দৰ পৃথিৱীখনত কৰিবলৈ আৰু বহুতো কাম আছে। জীৱনত আগবাঢ়িবলৈ আমাক প্ৰতিযোগিতা নিশ্চয়কৈ লাগে, কিন্তু প্ৰতিযোগিতা ল'ৰা ছোৱালীৰ মাজত থাকিলেহে আমাৰ বাবে ভাল। অভিভাৱক হিচাপে আমাৰ দায়িত্বটো তাহাঁতি কৰা ভুলবোৰ শুধৰাই সঠিক মাৰ্গ দেখুৱাই নিজকে আকৌ এবাৰ তৈয়াৰ কৰিবলৈ শিকোৱাটোহে। অধিক মানসিক হেঁচাৰ লগতে সন্তানৰ হাতত কেৱল লেপটপ আৰু মোবাইল ফোনটো দি অনুভূতিহীন জীৱন্ত মেচিন হ'বলৈ আমি যেন তাহাঁতক আগবঢ়াই দিছোঁ। ইতিমধ্যে আমি দেখিছোঁৱেই যে কৰোণা কালৰ দুটা বছৰ লেপটপ আৰু মোবাইলৰ অধিক ব্যৱহাৰে সিহঁতবোৰক অনুভূতিহীন কৰি তুলিছে। আৰু বৰ্তমানৰ অভিভাৱকসকলৰ মনৰ প্ৰতিযোগিতাখনৰ বাবে সন্তানক এনেদৰে অধিক হেঁচা প্ৰয়োগ কৰাটো আচলতে কিমান দুৰ্গ্ৰহণযোগ্য। যিমান সোনকালে আমি আমাৰ বিফলতাৰ ভুলবোৰ চালি জাৰি

0: যে কৰোণা কালৰ 2টা বছৰ লেপটপ আৰু মোবাইলৰ অধিক ব্যৱহাৰে সিহঁতবোৰক অনুভূতিহীন কৰি তুলিছে। আৰু বৰ্তমানৰ অভিভাৱকসকলৰ মনৰ প্ৰতিযোগিতাখনৰ বাবে সন্তানক এনেদৰে অধিক হেঁচা প্ৰয়োগ কৰাটো আচলতে কিমান দুৰ্গ্ৰহণযোগ্য। যিমান সোনকালে আমি আমাৰ বিফলতাৰ ভুলবোৰ চালি জাৰি আমাৰ সন্তানক সফল জীৱনৰ বাবে তৈয়াৰ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আচলতে আমি সফল বুলি ক'ব নোৱাৰিম। হয়তো
1: সেয়া আছিল শিক্ষয়িত্ৰী প্ৰাৰ্থনা বৰাফুকন। অৰ্ধকাশ অনুষ্ঠানটিত এতিয়া শুনাবলৈ লৈছোঁ ৰঞ্জু ভট্টাচাৰ্যৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথমেই শুনক শিল্পীগৰাকীৰ নিজা কথা আৰু পংকজ শৰ্মাই সুৰেৰে সজোৱা এই গীতটি।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ কথা আৰু ৰঞ্জু ভট্টাচাৰ্যৰ সুৰৰে সেয়া আছিল ৰঞ্জু ভট্টাচাৰ্য। অৰ্ধকাশ অনুষ্ঠানত এইবাৰ শুনক লক্ষ্য হীৰা দাসৰ কথা আৰু ৰঞ্জু ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি।

0: আরাধনা অনুষ্ঠানত ইমান পাৰে শ্রোতাসকলে সুচিত্রা বাৰুৱেৰ কণ্ঠৰ দুটি ভজন শুনিলে। এই আকাশবাণী তেজপুৰ, এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। এই অনুষ্ঠান পৰিস্থিতিৰ পিছতেই গীতালী অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিবলৈ পাব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। আজিৰ অনুষ্ঠানৰ শ্ৰোতাসকলে অসমৰ এগৰাকী বিশিষ্ট লেখক, নাট্যকাৰ, ঔপন্যাসিক, শিশু লেখক, ব্যংগ লেখক প্ৰভাত গোস্বামীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। 7:50 আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো, নিশা 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব। নিশা 8:02 আগবঢ়া হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। দিলীপ শৰ্মাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব নিশা 8:30। নিশা 8:45 আৰু 9:00 ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:15 আগবঢ়োৱা হ'ব তিলোত্তমা ডেকা আৰু সংগীসকলৰ কণ্ঠৰ নাম। শ্ৰোতাই হোৱাটছআপযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা নিবেদন কৰা হ'ব নিশা 9:30 আৰু নিশা 10:00 প্ৰচাৰ কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ। আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব নিশা 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ জৰিয়তে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু আভাস।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত।
3: एक प्रकार से PM जय अब गरीबों की जय बन गई।
4: देश

0: पाते। टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जीत और टीबी की हार।
1: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
2: जन-जन का रखे ध्यान, टीबी मुक्त भारत अभियान।
0: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
5: শ্ৰোতাসকলে গীতালী অনুষ্ঠানটিত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ধৰ্মকাই বোলছবিৰ এই গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: জয়ন্ত হাজৰিকাৰ কণ্ঠত এইবাৰ শুনক ফাগুনী বোলছবিৰ এই গীতটি।

গীতালী অনুষ্ঠানটিত আজি শ্ৰোতাসকলে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। আকাশবাণী তেজপুৰ এতিয়া 6:45 পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, পাঁচ বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে বুলি ডিব্ৰুগড়ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মন্তব্য, ৰাজ্য চৰকাৰৰ বন সংৰক্ষণৰ প্ৰতি বদ্ধপৰিকৰ বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা, পুৰীৰ ঐতিহাসিক ৰথযাত্ৰাৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন আৰু গুৱাহাটীত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী মুকলি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। ৰাজ্য চৰকাৰে পাঁচ বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডত সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে বিগত 10 বছৰত ৰাজ্যৰ বিভিন্ন স্থান পৰিদৰ্শনৰ বাবে অহা পৰ্যটকৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু বহনক্ষম উন্নয়ন সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হ'ব। এৱেছম আছাম অভিযানত ক্ৰমাৎ শক্তিশালী হৈ উঠা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে যোৱা দশকত ৰাজ্যলৈ 6 কোটি পৰ্যটকৰ আগমন ঘটিছে। তেওঁ কয় যে 5 বছৰীয়া পৰ্যটন পৰিকল্পনাই গ্ৰাম্য পৰ্যটন সুদৃঢ় কৰিব, স্থানীয় পৰ্যায়ত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম উন্নয়নৰ চালিকা শক্তি হিচাপে কাম কৰিব। প্ৰস্তাৱিত 5 বছৰীয়া পৰিকল্পনাৰ জৰিয়তে চৰকাৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণী, সাংস্কৃতিক ঐতিহ্য আৰু আধ্যাত্মিক স্থানসমূহৰ প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক আকৰ্ষিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্য জিলাখনৰ মনোহাৰী চাহ বাগিচাত চাহ জনগোষ্ঠীয় মহিলা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপত মিলিত হয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীয় লোকসকলক বিশেষভাৱে প্ৰাধান্য দি আহিছে। জনগোষ্ঠীটোৰ লোকসকলৰ শৈক্ষিক আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্তব্য কৰে। এই অনুষ্ঠানৰ অন্তত ৰাজ্যপালগৰাকীয়ে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত তেওঁ কেইবাখনো সভাত অংশগ্ৰহণ কৰে।
1: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী কি ইয়াৰ পৰা যাত্ৰা হৈ আৰু অবিস্মৰণীয় পলকো কি আমাৰ শ্ৰমিক বহনে চৰ্চা ভি কি আনা মিলনা বাতে শিখ মুখে বহুত অচ্ছি লাগি আজ ভি লোক যাদ কৰতে মেৰা আসাম চাই উদ্যোগ লৈ জানা যাতা দুনিয়া ভৰ মে কাৰণ इसकी प्रतिष्ठा भी बढ़ती है। खुशी हुई और मेरे उद्योग समूह में आकर के जैसा देखा था और जिसका इसका नाम है मनोहारी, तो मन को हरने वाली ये मनोहारी टी स्टेट मिली। मेरी शुभकामनाएं सभी श्रमिक बहनों भाइयों को। मेरी राज्य सरकार भी चाहे उद्योग से जुटे चाहे उनके उद्यमी हों और चाहे इसके श्रमिक बहन भाई हों, इस परिवार से जुटे बच्चे हों, सभी का जीवन बेहतर हो, सभी को शिक्षा मिले, सबको चिकित्सा मिले, सभी को आगे बढ़ने का अवसर मिले और इनके माध्यम से एक आत्मनिर्भर असम से एक आत्मनिर्भर भारत का निर्माण हो।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজচক্ৰসমূহৰ পুনৰ গঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজচক্ৰ পুনৰ গঠনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰয়োজনীয় পদ সৃষ্টি

0: প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভূমি ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাত নগৰ বিকাশ কেন্দ্ৰ গঢ়ি তোলাৰ বৃহৎ পৰিকল্পনাৰো পৰ্যালোচনা কৰে। তেওঁ কেন্দ্ৰসমূহৰ বিত্তীয় পৰিকাঠামো, প্ৰশাসনিক প্ৰক্ৰিয়া আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ ৰণনীতিৰ মূল্যায়ন কৰে। উল্লেখযোগ্য যে জনসাধাৰণৰ বৰ্ধিত আৱশ্যকতা পূৰণ, ঔদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে এই সমন্বিত নগৰ বিকাশ কেন্দ্ৰসমূহ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই অহা 25 জুলাইত গুৱাহাটীৰ জ্যোতিবিষ্ণু প্ৰেক্ষাগৃহত হ'বলগীয়া কৃষি আন্তঃগাঁথনি পুঁজি সজাগতা কাৰ্যসূচীত অংশ ল'বলৈ বিধায়কসকলক নিজ নিজ সমষ্টিৰ পৰা প্ৰগতিশীল কৃষক, কৃষি উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলক সংগঠিত কৰাৰ বাবে আহান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'বলগীয়া এই কাৰ্যসূচীত কমেও 5,000 গৰাকী কৃষি উদ্যোগী উপস্থিত থকাৰ সম্ভাৱনা আছে। কালি বিধানসভাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই ধবজাবাহী কাৰ্যসূচীয়ে কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে শস্য চপোৱাৰ পাছত কাম কাজসমূহ সহজ কৰি তুলিব। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে 3% সুদ ৰেহাইৰে 2 কোটি টকা পৰ্যন্ত ঋণ ল'ব পাৰিব। ইয়াৰ বাবে AI পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীসকলে আবেদন দাখিল কৰিব পাৰিব। বেংকে চালি জাৰি চোৱাৰ পাছত ঋণ যোগ্যতা থকা আবেদনকাৰীয়ে ঋণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়ালৈকে বহু হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰি কৃষি আন্তঃগাঁথনি বা উদ্যোগ স্থাপন কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অৱশ্যে ৰাজ্যখনৰ বহু যোগ্য কৃষক আৰু কৃষি উদ্যোগীয়ে এই সুবিধা এতিয়াও গ্ৰহণ কৰিব নাই বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ 25 জুলাইত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেয়েহে বিধায়কসকলৰ নিজ নিজ সমষ্টিৰ পৰা যোগ্য লোকসকলক অনুষ্ঠানলৈ প্ৰেৰণ কৰাৰ বাবে তেওঁ আহান জনায়। ইপিনে কাৰ্বি আংলং আৰু ডিমা হাছাওত উদ্যান শস্যৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত অনাগত দিনত ইয়াৰ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কালি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
1: বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্য চৰকাৰ বন সংৰক্ষণৰ প্ৰতি বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোত বন নিৰাপত্তা আন্তঃগাঁথনি সুদৃঢ় কৰাৰ পৰিকল্পনাৰ বিষয়েও ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে সীমা বিবাদৰ গইনা লৈ বন ধবংস আৰু ভূমি দখল কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিহালী অভয়াৰণ্যৰ সুৰক্ষাৰ প্ৰয়োজনত বনকৰ্মী আৰু আৰক্ষী প্ৰশাসনক বনাঞ্চল ধবংসকাৰী অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে গুলী চলাবলৈও কয়। ইয়াৰ উপৰি বনাঞ্চললৈ অহা যোৱা কৰিবলৈ বিকল্প পথ নিৰ্মাণ আৰু বনৰক্ষী তথা বেটেলিয়নৰ বাবে উন্নত শিবিৰ স্থাপন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
2: আজি বিহালী বনাঞ্চললৈকে আহি কিছুদিনৰ পৰা আমাৰ ওচৰত কিছু খবৰ আছিলে যে ইয়াত অৰুণাচলৰ কিছু দুৰ্বৃত্তই আহি বনাঞ্চল ধ্বংস কৰিছে বুলি খবৰ আছিলে আৰু এই খবৰখিনিত আমি গোটেই তথ্যখিনিও চাই আছিলোঁ আৰু যোৱা 6 মাহ আগৰ আমাৰ ছেটেলাইটৰ চিত্ৰ আৰু আজিৰ তাৰিখৰ ছেটেলাইটৰ ছবি যদি আমি চাওঁ তেতিয়া এই বনাঞ্চল যে যোৱা 6 মাহত যথেষ্টখিনি ধ্বংস হৈছে এইটো স্পষ্টতাৰে ওলাই পৰে। মই নিজে ইয়ালৈ আহি অঞ্চলটো চালোঁ আৰু চাই সঁচাকৈ দুখ লাগিছে যে ইমান ধুনীয়া বনাঞ্চল দুৰ্বৃত্তই তৎক্ষণাত আজি যোৱা 6 মাহৰ ভিতৰত যথেষ্টখিনি নষ্ট কৰিছে। এতিয়া এই নষ্ট হোৱা বনাঞ্চলখিনি কেনেকৈ আৰু পুনৰুদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ ইক'লজিকেল ট্ৰাক্সফৰ্চকো আমি কৈছোঁ যে আমাৰ বিভাগে ইক'লজিকেল ট্ৰাক্সফৰ্চৰ দায়িত্ব দিব আৰু আমাৰ বিভাগটো লগ হৈ যাতে ইয়াৰ প্লেণ্টেশ্যনখিনি আৰু কৰিব পাৰে, খুব ধুনীয়াকৈ যাতে গছপুলিখিনি ৰ'ব পাৰে। ইয়াত যিটো সুৰক্ষাৰ কাৰণে প্ৰয়োজন হ'ব অসম পুলিচ আৰু ফৰেষ্ট বেটেলিয়ন দুয়োটাই সুন্দৰভাৱে কাম কৰিব।
1: মন্ত্ৰীগৰাকীয়ে লগতে ঘটনাস্থলী পৰিদৰ্শন কৰি সীমান্তৱৰ্তী অঞ্চলৰ ব্যৱস্থাৰ বুজ লয় আৰু ভৱিষ্যতে এনেধৰণৰ অনুপ্ৰৱেশ তথা আক্ৰমণ প্ৰতিহত কৰাৰ বাবে লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁ স্থানীয় বনকৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ পূৰ্বে শ্ৰীবৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এন আনন্দ, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস আৰু বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

0: ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী শহুদৰ শহুদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ কৰা হয়। এই বাৰ্ষিক উৎসৱত প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজক দৰ্শন কৰোৱাৰ লগতে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই 3 কিলোমিটাৰ জোৰা যাত্ৰাৰ গুণ্ডিচা মন্দিৰত সামৰণি পৰে। 3 জনা পূজ্য দেৱ দেৱীকে 9 দিনৰ বাবে গুণ্ডিচা মন্দিৰত ৰখাৰ পাছত একেকেইখন ৰথেৰে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। পুৰীৰ সমান্তৰালভাৱে আজি দেশৰ বিভিন্ন প্ৰান্তত ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কাছাৰ জিলাত ধৰ্মীয় উৎসাহ উদ্দীপনা, নাম কীৰ্তন আৰু হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণেৰে ৰথযাত্ৰা উৎসৱ আয়োজন কৰা হৈছে। শিলচৰৰ ইস্কন মন্দিৰ, ৰাধা মাধৱ আখৰা, শ্যামকুণ্ডৰ আখৰা, গৌৰীয় মঠ, নৃসিংহ মন্দিৰকে ধৰি চহৰখনৰ বিভিন্ন মন্দিৰৰ পৰা সুসজ্জিত ৰথযাত্ৰা উলিওৱা হয়। ইফালে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰচালৰ ৰামৰায়কুটি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰৰ দৰে আজিৰ এই ৰথযাত্ৰাত অসমৰ লগতে পশ্চিমবংগৰ অগণন ভক্তই অংশগ্ৰহণ কৰিছে। গোৱালপাৰা জিলাতো আজি হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণেৰে বিয়লি চহৰখনৰ মাজেৰে ৰথযাত্ৰা উলিওৱা হয়। জাগীৰোড সমজিলাৰ অন্তৰ্গত আমকটা কুমৈ পাহাৰত থকা শ্ৰী শ্ৰী জগন্নাথ ধামতো 21 সংখ্যক জগন্নাথ ৰথযাত্ৰা মহোৎসৱ উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰত আজি জগন্নাথৰ 12 ৰথযাত্ৰা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে। আজি বিয়লি 2 বজাত খনিকৰৰ জগন্নাথ মন্দিৰত আৰম্ভ হোৱা এই ৰথযাত্ৰা কাছাৰবাৰীস্থিত আউনীআটী সত্ৰৰ পৰা পুনৰ মন্দিৰলৈ উভতি আহিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এই উৎসৱত অংশ লয়।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত গোচৰটো সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই সাক্ষী পামী বৰঠাকুৰৰ প্ৰতি জেৰা কৰে। অৱশ্যে সময়ৰ অভাৱত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু পৰেশ বৈশ্যৰ অধিবক্তাই পামী বৰঠাকুৰক আজি জেৰা কৰিব নোৱাৰিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে সাক্ষী শ্ৰীমতী বৰঠাকুৰক কাইলৈ পুনৰ হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। ইপিনে অভিযুক্ত পৰেশ বৈশ্য জামিন বিচাৰি দাখিল কৰা আবেদন আজি ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠত শুনানীৰ বাবে তালিকাভুক্ত হয় যদিও বিচাৰপীঠখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে পূৰ্বৰ গোচৰসমূহৰ শুনানি লৈ থকাৰ পৰিপ্ৰেক্ষিতত খাউণ্ডৰ বিচাৰপীঠে বৈশ্যৰ জামিন আবেদনখন সঠিক বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মণিপুৰত বিগত 24 ঘণ্টাত নিৰাপত্তাৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে চলোৱা পৃথক অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, নিচাযুক্ত সামগ্ৰী আৰু কেইবাগৰাকী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰাৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। এই অভিযানত মণিপুৰৰ থৌবাল জিলাত ড্ৰাগছ সৰবৰাহৰ অভিযোগত ছৈয়দ আনিছ শ্বাহ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। অভিযানৰ সময়ত অভিযুক্ত লোকজনৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী আৰু 16,43,000 টকা নগদ ধন উদ্ধাৰ কৰা হয়। ইম্ফল জিলাৰ লোকটক হ্ৰদৰ সমীপৰ ইছোকা মামাং লেইকাই অঞ্চলৰ পৰা কেইবাটাও ৰাইফল, 331টা কাৰ্টিজ, মৰ্টাৰ চেলৰ লগতে অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হয়। ইফালে পূব ইম্ফল জিলাত অভিযান চলাই নাগাথেম ভীমজিৎ সিং নামৰ এজন উগ্ৰপন্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ খুৰাই অঞ্চলৰ পৰা 2 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা পিষ্টল আৰু 2টা মেগজিনৰ লগতে 11টা কাৰ্টিজ উদ্ধাৰ কৰে। থৌবাল জিলাত অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে আছেম সুমান্দা সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। উখৰুল জিলাত অভিযান চলাই 4 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 2টা বন্দুক আৰু বিস্ফোৰক সামগ্ৰীও জব্দ কৰা হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ 3টা ট্ৰফী মুকলি কৰে আৰু পতাকা জোকাৰি ট্ৰফি যাত্ৰাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ফুটবল ৰাজ্যৰ সমাজ জীৱনত গভীৰভাৱে শিপাই আছে আৰু ডুৰাণ কাপৰ দৰে প্ৰতিযোগিতা আয়োজন কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়। প্ৰতিযোগিতাখনে পৰৱৰ্তী প্ৰজন্মক ফুটবলৰ প্ৰতি অনুপ্ৰাণিত কৰিব বুলি শ্ৰীদৈমাৰীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আমি অকল প্ৰতিভা চিনাক্তকৰণতে নিজক সীমাবদ্ধ কৰি নাৰাখি গুণগত, উন্নত আন্তঃগাঁথনি আৰু সংহত দায়বদ্ধতাৰে প্ৰতিভা সৃষ্টি কৰিব লাগিব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 300 দিনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল কিছু সময় পাছত কাৰ্ডিফৰ ছফিয়া গাৰ্ডেনত অনুষ্ঠিত হ'ব। ইংলেণ্ডে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈ

0: Moses also fired into a ship. The U.S. accused the ship of trying to break its naval blockade on the Islamic Republic. Iran retaliated with missile and drone fire targeting U.S. allies in the region before dawn and warned its attacks may escalate. Iranian officials said recent U.S. strikes have killed more than 35 people and injured over 300 others. In men's cricket, India were 111 for 3 in 20.3 overs against host England in the second one-day international of the three-match series in Cardiff when reports last came in. Early England won the toss and opted to field, India leading the series 1-0 after defeating hosts by 6 wickets in the first one-day in Birmingham on Tuesday. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত চলিবলগীয়া প্ৰথমখন হাইড্ৰজেন ৰেলৰ কাইলৈ জিন্দ ৰেল ষ্টেচনৰ পৰা শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগন্নাথ ৰথ যাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আজি আৰম্ভ হোৱা ৰথ যাত্ৰাত পদপিষ্ট হৈ বহুকেইজন লোক আহত হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ভাৰতে 37.6 কোটি টন খাদ্য শস্য আৰু 37.7 কোটি টন উদ্যান শস্যৰ উৎপাদন কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জুৰাপু ৰামমোহন নাইডুৱে কৈছে যে উড়ান আঁচনিয়ে পৰৱৰ্তী পৰ্যায়ত 120টা নতুন গন্তব্যস্থান সংযোজন কৰিব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত চলিবলগীয়া প্ৰথমখন হাইড্ৰজেন ৰেলৰ কাইলৈ জিন্দ ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। উল্লেখযোগ্য যে তেওঁ হাৰিয়ানা ভ্ৰমণৰ সময়ছোৱাত শুভাৰম্ভ হ'বলগীয়া জিন্দ আৰু সোনিপতৰ মাজত চলাচল কৰিবলগীয়া এই হাইড্ৰজেন ৰেলখন সম্পূৰ্ণৰূপে ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। দেশৰ ৰেলপথৰ ক্ষেত্ৰত নতুনকৈ সংযোজন হোৱা এই ৰেলখনৰ সেৱাৰ আৰম্ভণিৰ লগে লগেই ভাৰতে বিশ্বত বৰ্তমান এই সেৱা উপলব্ধ দেশসমূহৰ সৈতে নিজৰ নাম সংলগ্ন কৰিবলৈ সমৰ্থ হ'ব। উল্লেখযোগ্য যে জাৰ্মানী, জাপান, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে এতিয়াৰে পৰা ভাৰততো হাইড্ৰজেন ৰেলৰ সেৱা উপলব্ধ হ'ব। প্ৰতি ঘণ্টাত সচৰাচৰ 110 কিলোমিটাৰ বেগেৰে চলাচল কৰা এই ৰেলখনে এই বিশেষ ষ্টেচনৰ পৰা প্ৰতি ঘণ্টাত 75 কিলোমিটাৰ বেগেৰে যাত্ৰা অব্যাহত ৰাখিব। ভাৰতীয় প্ৰযুক্তিৰে ভাৰতীয় ৰেলখণ্ডত এক প্ৰকাৰৰ বিপ্লৱ আনিবলৈ সমৰ্থ হোৱাকে নিৰ্মিত এই ৰেলখনত মুঠ 10টা ডবা আছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে দীৰ্ঘতম যাত্ৰীবাহী হাইড্ৰজেন ৰেল হিচাপে বিবেচিত এই ৰেলখন 3200 অশ্ব ক্ষমতাৰ চালিকা শক্তিৰে চালিত ৰেলসমূহৰ ভিতৰত এখন শক্তিশালী ৰেল হিচাপে গণ্য কৰা হৈছে। উল্লেখযোগ্য যে এই ৰেল সেৱাৰ ফলত শূন্য কাৰ্বন নিৰ্গমন হোৱাৰ বিষয়ে জানিবলৈ দিয়া হৈছে। ইয়াৰ জৰিয়তে বায়ু প্ৰদূষণ বহুলাংশে কমিব আৰু হাইড্ৰজেনৰ জৰিয়তে উৎপন্ন হোৱা বিদ্যুতৰ জৰিয়তে এই ৰেলখন চলিব। জীৱাশ্মৰ জৰিয়তে উৎপন্ন হোৱা তাপ বিদ্যুৎ শক্তিৰ ব্যৱহাৰৰ পৰিৱৰ্তে সেউজ হাইড্ৰজেনৰ ব্যৱহাৰে ভাৰতৰ যাতায়াত ব্যৱস্থা অধিক বহনক্ষম কৰি তুলিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগন্নাথ ৰথ যাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই ৰথ যাত্ৰাত মহাপুৰুষ প্ৰভু জগন্নাথে চক্ৰৰাজ সুদৰ্শন, জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে ভক্তসকলক সাক্ষাৎ কৰিবলৈ আহে বুলি বিশ্বাস প্ৰচলিত আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে মহাপ্ৰভু জগন্নাথৰ কৃপাৰে দেশৰ জনসাধাৰণ সুখ আৰু সমৃদ্ধিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে কয় যে এই পবিত্ৰ ৰথ যাত্ৰাই সকলো বিভেদৰ ঊৰ্ধত জনসাধাৰণৰ ভক্তি, বিশ্বাস, সমতা আৰু সম্প্ৰীতিৰ প্ৰমূল্যক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰথ যাত্ৰা উপলক্ষে জনসাধাৰণক দিয়া শুভেচ্ছা বাৰ্তাত কয় যে এই ৰথ যাত্ৰা ভাৰতৰ কালজয়ী আধ্যামিক আৰু সাংস্কৃতিক ঐতিহ্যৰ নিদৰ্শনস্বৰূপ। ৰথ যাত্ৰাৰ সৈতে জড়িত পৰম্পৰাই দেশ বিদেশৰ জনসাধাৰণক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নিঃস্বাৰ্থ সেৱা, বিনম্ৰতা আৰু ঐক্যবদ্ধ অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিছে।

0: ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথ যাত্ৰাৰ আজি বিয়লি শুভাৰম্ভ হয়। বাৰ্ষিকভাৱে উদযাপন কৰা এই উৎসৱত পৰম্পৰাগতভাৱে প্ৰভু জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাক ৰথত তুলি ৰাইজৰ দৰ্শনাৰ্থে প্ৰভু জগন্নাথৰ মাহীয়েকৰ বাসগৃহ হিচাপে বিশ্বাস কৰা গুণ্ডিচা মন্দিৰলৈ লৈ যোৱা হয় আৰু তিনিওজনা ভগৱানকে ন দিনৰ বাবে তাত ৰাখি একেখন ৰথতে শ্ৰীমন্দিৰলৈ লৈ যোৱা হয় আৰু এই যাত্ৰাক বহুদা যাত্ৰা বুলি কোৱা হয়। দুৰ্ভাগ্যজনকভাৱে এই বছৰৰ আজি আৰম্ভ হোৱা এই যাত্ৰাত উপস্থিত থকা লাখ লাখ ভক্তই প্ৰভু জগন্নাথৰ ৰথ টনাৰ পৰ্বত আগভাগ লোৱাৰ সময়তে বহুকেইজন লোক পদপিষ্ট হৈ আহত হয় আৰু এজন লোকৰ থিতাতে মৃত্যু হয়। উল্লেখযোগ্য যে জৰুৰীকালীন সঁহাৰি দলে আহত লোককেইজনক ওচৰৰ চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসাৰ ব্যৱস্থা কৰে। দুৰ্ঘটনাৰ পাছতেই জিলা প্ৰশাসন, আৰক্ষী, অগ্নিসেৱা বিভাগ আৰু স্বাস্থ্যকৰ্মীসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে উপস্থিত ভক্তসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰে আৰু উচ্চপদস্থ বিষয়াসকলক উত্তম পৰ্যায়ৰ চিকিৎসা সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহ্বানৰ মাজতো ভাৰতে 37.6 কোটি টন খাদ্য শস্য আৰু 37.7 কোটি টন উদ্যান শস্যৰ উৎপাদন কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত ভাষণ দি শ্ৰীচৌহানে কয় যে বিজ্ঞানীসকলে এতিয়া খেতিপথাৰলৈ গৈ গৱেষণাৰ কাম কৰিছে। খেতিপথাৰ বচোৱা অভিযানৰ অধীনত 1657টা বিজ্ঞানীৰ দলে প্ৰায় 728খন জিলা, বিশেষকৈ এল নিনোৰ দ্বাৰা প্ৰভাৱিত হোৱা সম্ভাৱনা থকা জিলাসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি প্ৰায় 1 কোটি কৃষকৰ সৈতে জড়িত হৈছে।
1: এক চাল মে 44 ফচলো কি 386 নই কিস্মে জিনমে সে 94 ক্লাইমেট রেজিলিয়েন্ট হে 29x45 হে ইয়ে বিকশিত কি হে বাগবানী কি 117 কিস্মে হমনে অলগ অলগ এল নিনো কে প্রভাব কে কারণ আর ওয়েসে ভি জো সংবেদনশীল জিলে उनके लिए आकस्मिक योजना बनाई है। आज मैं गर्व से कहता हूं आईसीआर कृषि परिवर्तन का अग्रदूत बन चुका है।
0: তৃণমূল কংগ্ৰেছৰ আন এগৰাকী ৰাজ্যসভাৰ সাংসদ কোয়েল মালিকে আজি পদত্যাগ কৰে। উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণক সাক্ষাৎ কৰি সাংসদগৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে কোয়েল মালিক চলিত বৰ্ষৰ এপ্ৰিল মাহত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা তৃণমূল কংগ্ৰেছৰ চতুৰ্থগৰাকী সাংসদ। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ তিনিগৰাকী সাংসদ ক্ৰমে সুখেন্দু শেখৰ ৰয়, সুস্মিতা দেৱ আৰু প্ৰকাশ সিং বাৰাইকে পদত্যাগ কৰে। পাছত তেওঁলোকে বিজেপিত যোগদান কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জুৰাম্বু ৰামমোহন নাইডুৱে আজি কয় যে উড়ান আঁচনিয়ে পৰৱৰ্তী পৰ্যায়ত 120টা নতুন গন্তব্যস্থান সংযোগ কৰিব। ইয়াৰ ফলত অহা 10 বছৰত প্ৰায় 4 কোটি যাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। নতুন দিল্লীত অনুষ্ঠিত উড়ান আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ এটা কৰ্মশালাত ভাষণ দি শ্ৰীনাইডুৱে কয় যে চৰকাৰে পৰৱৰ্তী পৰ্যায়ৰ বাবে 29,000 কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰিছিল আৰু অহা দশকত 100টা বিমানবন্দৰ তথা 200টা হেলিপৰ্ট উন্নয়নৰ লক্ষ্য লৈছিল। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে উড়ানৰ পৰৱৰ্তী পৰ্যায়ে থলুৱা বিমান নিৰ্মাণ, ৰক্ষণাবেক্ষণ, মেৰামতি, কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু আঞ্চলিক অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰি আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব। তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে কয় যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা দেশৰ শাসন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বহুতো পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনসমূহৰ ফলত ভাৰতে গোলকীয়ভাৱে বহু ক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে। চেন্নাইৰ পেৰিয়াৰ নগৰত আজি ডাকঘৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ এটা উদ্বোধন কৰি তেওঁ কয় যে 2014 চনৰ পৰা আৰম্ভ হোৱা চৰকাৰী আঁচনিসমূহে দেশৰ দূৰৱৰ্তী অঞ্চলৰ প্ৰতিজন নাগৰিকৰ কাষ চপা উচিত। তেওঁ লগতে কয় যে চৰকাৰে বিকশিত ভাৰতৰ লক্ষ্য আগত ৰাখি কাম কৰি আহিছে আৰু একানপতীয়াভাৱে কৰি যোৱা প্ৰচেষ্টাৰ দ্বাৰা ভাৰতক গোলকীয় শক্তিৰূপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ'ব বুলি তেওঁ আশাবাদী। দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকৰ্মী সোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ বি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজছ কৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে কয় যে নতুন দিল্লীৰ যন্তৰ মন্তৰত অনিৰ্দিষ্টকাললৈ অনশন কৰি থকা ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা চৰকাৰী চিকিৎসকে নিয়মিতভাৱে কৰা উচিত। কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ হৈ ওকালতি কৰা চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই শুনানিৰ সময়ত কয় যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন অমূল্য আৰু ৱাংচুকৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাক

0: লৈ কোনো ধৰণৰ আপত্তি থাকিব নোৱাৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনাই ইংলেণ্ডক 2-1 গলত পৰাস্ত কৰে। প্ৰথমাৰ্ধ গোলবিহীনভাৱে সমাপ্ত হোৱাৰ খেলখনৰ 55 মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গৰ্ডনে প্ৰথম তথা একমাত্ৰ গলটো দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত চলিবলগীয়া প্ৰথমখন হাইড্ৰজেন ৰেলৰ কাইলৈ জিন ৰেল ষ্টেচনৰ পৰা শুভাৰম্ভ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগন্নাথ ৰথযাত্ৰা উপলক্ষে দেশ বিদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আজি আৰম্ভ হোৱা ৰথযাত্ৰাত পদপিষ্ট হৈ বহুকেইজন লোক আহত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125, এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এয়াৰ এপত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব। আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিব লৈছোঁ আমাৰ সাহিত্য বিষয়ক অনুষ্ঠান সাহিত্য কানন। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিব লৈছোঁ আমাৰ সাহিত্য কানন অনুষ্ঠানটি। আমাৰ আজিৰ সাহিত্যকালীন অনুষ্ঠানটিৰ অতিথি হৈছে অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, লেখক, নাট পৰিচালক, নাট সমালোচক, অভিনেতা, চিত্ৰনাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, ব্যংগ লেখক আৰু শিশু সাহিত্যিক প্ৰভাত গোস্বামী। আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
2: ধন্যবাদ।
1: আপুনি একাধাৰে বহুকেইটা বিষয়ৰ লগতে জড়িত,
2: হয়
1: কোনটো বেছি আপোনাৰ প্ৰিয়?
2: চাওক, এতিয়া কিছুমানে মোক চিনি পায় চিত্ৰনাট্যকাৰ
1: হয়,
2: আৰু বেছিভাগেই নাট্যকাৰ বুলি জানে নেকি,
1: হয় হয়।
2: আৰু যিখিনি মানুহে মোক ব্যংগ লিখক বুলি জানে, তেওঁলোক কেতিয়াবা কয় সেই নাট্যকাৰজন এইজনেই নেকি, এনেকে কয়।
1: মানে আপুনি বুলি সেইজন চবেই নাজানে?
2: নেজানে। আৰু উপন্যাসৰ মোৰ যিখিনি পাঠক
1: হয়
2: বা গল্পৰ যিখিনি পাঠক, তেওঁলোকে এই বাকীবিলাকৰ সিমান নেজানে যেন লাগে।
1: হয় হয় হয়।
2: মানে উপন্যাসিক হিচাপে কিতাপ পঢ়িলে, উপন্যাস পঢ়িলে সেই হিচাপেই ল'লে।
1: অঁ।
2: আৰু শিশু সাহিত্যৰ লগত জড়িত থকা মানুহখিনিয়ে শিশু সাহিত্যিক বুলি জানে,
1: কাৰণ আমি সৰুতেও পঢ়িছোঁ আপোনাৰ মৌচাকত মাক।
2: তাৰমানে
1: তেওঁলোকে আপোনাৰ যে অন্য কেইবাটাও দিশ আছে সেইটো বহুতে তাৰমানে
2: বহুতে নেজানে আচলতে।
1: হয় হয়। আপোনাৰ নিজাববীয়াকৈ কোনটো প্ৰিয়, মানে আপুনি যদি বিচাৰে কোনটো চিনাকি আপুনি বেছি ভাল পাব? বৰ কঠিন হয় কথাটো।
2: কঠিন, কিন্তু আচলতে মই নাট্যকাৰ হিচাপে চিনাকি দিবলৈ বেছি ভাল পাওঁ, বা শিশু সাহিত্যৰ প্ৰতি মোৰ মৰমটো বেছি।
1: হয় হয় হয়। বাৰু ইচ্ছাগতে আপোনাৰ ঘৰৰ বিষয়ে অকণমান শ্ৰোতাসকলক জনালোঁ আপোনাৰ ঘৰ।
2: মোৰ আচলতে জন্ম হৈছিল যোৰহাটৰ ওচৰৰ কাকজান বুলি জেগাটুকুৰাত।
1: হয়।
2: কাকজান বনগাঁও।
1: বনগাঁও।
2: তাত মোৰ ককাহঁতৰ ঘৰ, মামাহঁতৰ, তাত মোৰ জন্ম হৈছিল। তাৰপিছত দেউতা চাকৰি সূত্ৰে আছিল ডিব্ৰুগড়, মই ডিব্ৰুগড়ত পঢ়া শুনা চব ডিব্ৰুগড়। তাৰপিছত মই যোৰহাটলৈ আহিলোঁ অসম আন্দোলনৰ আগে আগে।
1: হয়।
2: তাৰপিছত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মই চাকৰি কৰিলোঁ অলপ দিন। তাৰপিছত অসম অসামৰিক সেৱাৰ পৰীক্ষা দিলোঁ, দি চাকৰি পালোঁ, পাই অসমৰ বিভিন্ন জেগাত ঘূৰি ফুৰিছোঁ। তাৰপিছত অৱসৰ ল'লোঁ, তেতিয়া মই গুৱাহাটীতে আছিলোঁ, গুৱাহাটীতে ৰৈ যাবলগীয়া হ'ল, কাৰণ কামবিলাক আহি গ'ল আৰু। তেতিয়া দূৰদৰ্শন আৰম্ভ হৈছে, ধৰক ইটো সিটো লিখা লিখি বিভিন্ন কথাত গুৱাহাটীতো অলপ কেন্দ্ৰ হৈ
1: থাকি গ'ল। মানে অৱসৰ আপুনি গুৱাহাটীৰ পৰা গ্ৰহণ কৰিলে আৰু?
2: শেহতীয়া গুৱাহাটীতে গ্ৰহণ কৰিলোঁ।
1: এতিয়া মানে লিখা মেলাৰ যিটো আপোনাৰ আগ্ৰহ, সেইটো কি সৰুৰে পৰাই আছিল নেকি?
2: আচলতে মই ক্লাছ 7ত নাটক কৰিছিলোঁ ডিব্ৰুগড় গভৰ্ণমেণ্ট হাইস্কুলত, স্কুল উইক হয়, স্কুল সপ্তাহ, তাত একদম নাটকৰ সাংঘাতিক কম্পিটিশ্যন হয়। বাকীবিলাকো হয়, কিবা কবিতা লিখিব দিয়ে, গল্প লিখিব দিয়ে, কিবা লিখিব দিয়ে, কম্পিটিশন হয়। মই প্ৰথম নাটক কৰিলোঁ সেইবাৰ দেউতি বৰুৱাৰ যাত্ৰা বুলি নাটক এখন কৰিছিলোঁ ওৱান এইট, সেইখনত মই এটা মহিলা চৰিত্ৰ কৰিছিলোঁ।

0: ছেকেণ্ড বেষ্ট এক্টৰ হ'লোঁ। মোক পিছত কৈছে খোজকেইটা কেলে মাইক বন্ধৰ নিচিনাকে নিদিলি, নহ'লে বেষ্ট এক্টৰ হ'লিহেঁতেন।
1: স্কুলীয়া দিনৰে মানে কথা এইটো আৰু,
0: স্কুলীয়া দিনৰ কথা হয়, ক্লাছ ছেভেনত,
1: ছেভেনত হয়
0: সেইটো 1964ত। তাৰপিছত আৰু ইফালে সেই গল্প লিখি প্ৰাইজ পাওঁ, ৰচনা লিখি প্ৰাইজ, সেই সময়টোত সেইবিলাক মানে মোৰ কাৰণে সাংঘাতিক উৎসাহজনক
1: উৎসাহজনক হয় হয় তেতিয়া প্ৰেৰণা পালে আৰু লিখাৰ কাৰণে।
0: অঁ, তাৰপিছত স্কুলৰ মেগাজিনত লিখোঁ, তাৰ বাহিৰে লিখা জেগা নাই।
1: হয় হয়, মনত আছেনে আপুনি প্ৰথম কি লিখিছিলে, মানে গল্প নে?
0: প্ৰথম গল্প এটা লিখিছিলোঁ,
1: হয়,
0: প্ৰাইজ পাইছোঁ। তাৰপিছত স্কুল মেগাজিনত গল্প লিখিবলগীয়া হ'ল। তাৰপিছত মই স্কুলত দুবছৰ কালচাৰ ছেক্ৰেটেৰী আছিলোঁ।
1: হয়,
0: তাৰপিছত নাটক নাটক মানে এনেকুৱা, এই এক্টিং কৰোঁ, প্ৰাইজ পাওঁ, পাওঁৱেই আৰু, মই তাৰমানে পামেই আৰু, এনেকুৱা আছিলে। তাৰ কলেজলৈ আহিলোঁ, কলেজত ডিৰেকশ্যন দিবলৈ ল'লোঁ,
1: হয়,
0: নাটক কৰিবলৈ ল'লোঁ, কলেজতো প্ৰাইজ পাওঁ। তাৰপিছত য'ত ত'ত এই ফাংচনবিলাক হয় তাত মাতে নাটক কৰিবলৈ, সেই নাটকৰ জগতখনৰ লগত মই জড়িত হৈ গ'লোঁ।
1: তেনেদৰে আপুনি আগবাঢ়ি গ'ল আৰু।
0: তাৰপিছত যোৰহাটলৈ আহিলোঁ। যোৰহাটত তেতিয়া জনমভূমিত আছিলে গীতিকাৰ নগেন বৰা।
1: হয় হয়,
0: তেওঁ মোক ক'লে আপুনি কিয় জনমভূমিত গল্প নিলিখে। প্ৰথম গল্প এটা লিখিলোঁ, এমুঠি চাউল বুলি।
1: হয়,
0: তাৰপিছত চবে ভাল হ'ল বুলি ক'লে। তাৰপিছত বাৰু মেগাজিনত উপন্যাস লিখোঁ, গল্প লিখোঁ। তাৰপিছত এই অসম সাহিত্য সভাই প্ৰতিযোগিতা পাতিলে, উপন্যাস প্ৰতিযোগিতা, আন্দোলনৰ পটভূমিত মই পালোঁ থাৰ্ড প্ৰাইজ। প্ৰথম আছিলে ৰীতা চৌধুৰী অবিৰত যাত্ৰা, ছেকেণ্ড গুণসাগৰ দিহিঙীয়া সহোদৰ, আৰু মোৰ উপন্যাসখন আছিলে হে স্বৰ্গ বিদায়, সেইখন দি পেলাই মই পালোঁ।
1: হয়,
0: তাৰপিছত আৰু কিবা হেৰিয়ে হৈ গ'ল আৰু, মানুহ অলপ চা চিনাকি আহি গ'ল,
1: সেইটোৱে আৰু। বিভিন্ন বিষয়ত আপুনি তেনেধৰণে
0: নিচাটো সোমাই গ'ল।
1: হয় হয়,
0: আৰু হেৰি হৈ গ'লো আচলতে, কি হয় মোৰে কিবা ভাগ্য ভাল নেকি, মোৰ এটা স্বভাৱ আছে, মানুহে নিবিচাৰিলে মই নিলিখোঁ, পেপাৰে বিচাৰিলেহে লিখোঁ, পাব্লিছাৰে বিচাৰিলেহে কিতাপ লিখোঁ।
1: এনে স্বতঃস্ফূৰ্তভাৱে আপোনাৰ যিটো মনলৈ অহা তেনেকে লিখি নাৰাখে,
0: তেনেকে এনেই মই লিখি নথওঁ। কিবা প্লট আহিলে মই নোট কৰি থৈ দিওঁ, নাটক কৰিবলৈ বিচাৰে আমি নাটকখন কৰোঁ, লিখি দিয়কচোন আমুক তামুক নাটক লিখিলোঁ, সেই তেনেকৈ যে আৰম্ভ হ'ল, সেইকাৰণে মই লিখি থৈ নিদিওঁ তাৰমানে। মোক যদি আপুনি কয় দাদা প্ৰবন্ধ এটা লিখি দিব, গল্প এটা দিবচোন মেগাজিনৰ কাৰণে, মই ক'ম ঠিক আছে কেতিয়া লাগে মানে। মোৰ কিন্তু এটা কথা আছে, মই সাংঘাতিক খৰকৈ লিখিব পাৰোঁ, একদম সময় নালাগে।
1: এখন নাটক আপুনি কিমান দিনত শেষ কৰিব পাৰে
0: চাওক? এতিয়া মোৰ লগত কাম কৰাখিনিয়ে জানে, পূৰ্ণাংগ নাটক এখন অতি বেছি এসপ্তাহ, তাৰমানে এনেই মোৰ কোনোবা কোনোবাই ধেমালি কৰে যে প্ৰিণ্ট আউটটো উলিয়াই দিব এনেকৈ কয়। এই কিবা এইটো আচলতে নিজে কৰা কাম নহয়, এইটো ইনবৰ্ণ কিবা এটা আছে নেকি মোৰ।
1: হয় হয়, নাই সেইটো থাকিবই লাগিব, এটা আপোনাৰ যিটো জন্মগত প্ৰতিভা।
0: হয়
1: বাৰু, নাটকৰ কথালৈও মই আহিম বাৰু, তথাপি এটা সুধিছোঁ যে এগৰাকী সাহিত্যিক হিচাপে আপোনাৰ যিটো সৃষ্টিশীল স্বাধীনতা, সেইটো আপোনাৰ সামাজিক দায়বদ্ধতাৰ মাজত আপুনি কেনেধৰণৰে ভাৰসাম্য মানে মিলাই চলে?
0: মই নাটক যিবোৰ লিখোঁ সেইবিলাকত আপুনি প্ৰত্যেকখন নাটকতে আপুনি দেখিব যে তাত সমাজখনৰ প্ৰতি এটা খুব শক্তিশালী বক্তব্য থাকে।
1: থাকে, হয়।
0: অন্য কথা নহয়, আমাৰ অসমীয়া পৌৰাণিক সাহিত্যৰ ভেটিটো গুৰুজন মহাপুৰুষ
1: শ্ৰীমন্ত,
0: তেখেতে কিয় আৰম্ভ কৰিছিল যে সমাজ সংস্কাৰৰ কাৰণে। বহুতে কয় যে ধৰ্মৰ প্ৰচাৰ, মই নাভাবোঁ, প্ৰত্যেকটোত আপুনি মন কৰিব অশুভ শক্তিৰ পৰাজয়, শুভ শক্তিৰ জয়, মানে এটা বাৰ্তা তেওঁ দিবলৈ চেষ্টা কৰিছে। সেইকাৰণে মই ভাবোঁ যে মই যেতিয়া নাটক এখন লিখিম বা কিবা এটা লিখিম, সাহিত্য লিখিম, মই মানুহে আনন্দ দিবৰ কাৰণে মই নিলিখোঁ আচলতে, কিবা এটা বস্তু মোক খুন্দিয়াব লাগিব,
1: কিবা এটা সমাজৰ বেয়াও দেখিছে সেইটোক আপুনি শুধৰোৱাৰ চেষ্টা কৰাৰ এটা উদ্দেশ্য থাকে।
0: উদ্দেশ্য থাকে, আৰু তাত এটা কথা আছে কি, অকণমান বেলেগ ফালে যাওঁ, মই যে ব্যংগবোৰ লিখোঁ, সেই যিটো মই দেখোঁ যে নাটক চাটক যদি নহয় ইমিডিয়েট লিখিব লাগে, সেইটো মই ব্যংগ লিখোঁ, বুজিছেনে?
1: হয় হয়, নাটককতো জীৱন্ত শিল্প বুলি কয় আচলতে, গতিকে আপুনি কৈছে অলপ যে নাট্যকাৰ হিচাপে আপুনি পৰিচয় দি খুবেই ভাল পায়, এতিয়ালৈকে আপুনি বহুত নাটক লিখিছে,
0: মানে
1: অতিক্ৰম কৰিছে নহয় জানো, আৰু তাৰ ভিতৰত আপোনাৰ কেইবাখন নাটকেই মানে খুবেই চৰ্চিত, আই নাটকখনো বহু ঠাইত মানে বহুত,
0: আই নাটকখন বহুত চৰ্চিত নাটক, হয়,
1: আৰু সেই বিষয়টো আচলতে সকলোকে চুই যায়, মানে সকলোৰে জীৱনৰ ঘটনা এটা হয়তো,
0: আৰু মানে কৈছোঁ মই মানুহে জানে, আইখন চাই নকন্দা মানুহ মই পোৱা নাই তাৰমানে, পটকৈ থুলমূলকৈ কওঁ, যেতিয়া মই প্ৰথম গুৱাহাটীত কৰিছোঁ

0: তাৰপিছত মোক মানুহে কৈছে বহুত দিন মাৰ ওচৰলৈ যোৱা নাই, এই সপ্তাহতে যাম, বহুত দিন দেউতাক লগ পোৱা নাই, এইকেইদিনতে লগ পাম। তাৰমানে মই মানুহৰ মনত আবেগটো সৃষ্টি কৰিব পাৰিছোঁ আৰু মাক দেউতাকৰ প্ৰতি যে দায়বদ্ধ হ'ব লাগে সেই কথাটো মই সেই নাটকখনৰ যোগেদি সৃষ্টি কৰিব পাৰিছোঁ বুলি মই ভাবোঁ। তাৰমানে
1: হয় হয়, আৰু নাটকখন উপস্থাপনটো ঠাইভেদে বেলেগ বেলেগ হ'ব পাৰে নেকি? পৰিচালকৰ নিৰ্দেশত তেজপুৰত যদি যি ধৰণে হৈছে হয়তো আপুনি যোৰহাটত বেলেগ ধৰণে পাইছে, হয়তো বেছি আৰু ভাল হৈছে, তেনেকুৱা ধৰণৰ হয় নেকি বাৰু?
0: হয় হয়,
1: মানে পৰিচালকৰ কথা থাকে তাতে,
0: পৰিচালকৰ কথা থাকে, অভিনেতা অভিনেত্ৰীৰ কথা থাকে, আৰু তাতে এইটো লাইভ প্ৰগ্ৰেম হয়।
1: হয় হয়,
0: তাৰমানে সেই তাতহে হ'ব, ভুল হ'লেও তাত হ'ব,
1: মুহূৰ্তটো সেই মুহূৰ্তটো
0: শুদ্ধ হ'লেও তাত হ'ব। মই এতিয়া নামবোৰ নলওঁ,
1: নাই নাই নিশ্চয় হয়,
0: কিন্তু মানে মলয় গোস্বামীও কৰিছে, চিমিয়েও কৰিছে,
1: সকলোৱে বেলেগ বেলেগ স্কিলটো আছে,
0: সকলোৱে বেলেগ বেলেগ দৃষ্টিভংগীৰে বস্তুটো লয়, তাৰমানে বুজিছেনে?
1: হয়, আপুনি নিজে পৰিচালনা কৰিছে?
0: মই গুৱাহাটীত নিজে পৰিচালনা কৰিছোঁ।
1: হয়,
0: তাৰপিছত ইয়াত বিভিন্ন মানুহে কৰিছে
1: কৰিছে। আপুনি কি বিচাৰে অভিনেতাসকলৰ পৰা আপুনি যেতিয়া পৰিচালনা কৰে? আপুনি
0: মানুহে কয় যে মই পৰিচালক হিচাপে বৰ কাঢ়া, মই মানে বিচৰা বস্তুখিনি যেনে তেনে তেওঁৰ পৰা মানে উলিয়াবই লাগিব, তাৰমানে
1: যাৰ যিটো আছে আৰু দক্ষতা।
0: অঁ মই যাৰ যিমানখিনি দক্ষতা মানে মই বিচৰা ধৰণে উলিয়াব লাগিব, তেওঁ যিমান ডাঙৰ এক্টৰেই নহওক।
1: আৰু সেইটো আপুনি অভিনয় জনাৰ কাৰণে আৰু সহজ হয় নেকি? আপুনি কৰি দেখুৱাই নিশ্চয়।
0: মই কৰি দেখুৱাওঁ,
1: সেইটো এটা আপোনাৰ সুবিধা হৈছে আচলতে।
0: মই কৰি দেখুৱাওঁ আচলতে, মই নিজেও অভিনয় কৰোঁ।
1: বহু পৰিচালকে আচলতে অভিনয় নকৰে, তেওঁলোকে কথাৰে বুজাব বিচাৰে,
0: কথাটো বুজাই দিয়ে,
1: গতিকে আপুনি অভিনয় কৰাৰ কাৰণে হয়তো আৰু তেওঁলোকে বুজিবলৈকো সহজ হয় চাগৈ নিশ্চয়।
0: মই কৰি দেখুৱাই দিওঁ কিন্তু কওঁ যে মোক হেৰি নকৰিবা, নকল নকৰিবা,
1: সেইটো এটা কথা হয়
0: যে নিজৰ মতে মই কৰা বস্তুখিনি কৰাচোন,
1: আপুনি বিচৰাটো দেখাই দিয়ে তেওঁলোকক। আৰু আপুনি মানে আমাৰ নাটকৰ লগত বেছিকৈ জড়িত আৰু নাটক সম্পৰ্কে আপুনি গ্ৰন্থও লিখি উলিয়াইছে, সেই বিষয়ে অকণমান কওকচোন, যিখন আপোনাৰ অভিনয়ৰ পৃথিৱী আৰু পৃথিৱীৰ অভিনয় কলা।
0: সেইখন মই লিখোঁতে 12 বছৰমান লাগিছে,
1: মানে যথেষ্ট অধ্যয়ন কৰিবলগীয়া হৈছে।
0: তাৰমানে কি হৈছে, মই অনুভৱ, মোৰ অনুভৱটো কৈছোঁ দেই, অসমীয়া সাহিত্যত নাটক সম্পৰ্কীয় কিতাপৰ সংখ্যা বৰ কম, বুজিছেনে?
1: হয়,
0: মই নিজে ভাল পোৱাৰ ভিতৰত সত্যপ্ৰসাদ বৰুৱাৰ কিতাপখন আছিল, বুজিছেনে?
1: হয়,
0: তাৰপিছত ওলাইছে দুখন এখন দুখন এখন বিভিন্ন কিতাপ ওলাইছে, কিন্তু গোটেই বস্তুখিনি
1: হয়
0: হ'লে আমি ইংৰাজীলৈ যাব লাগে, নহ'লে বেংগলী কিতাপলৈ যাব লাগে। সেই কথাটো মই নাটক কৰাৰ পিছৰ পৰা আৰম্ভ কৰি মানে অনুভৱ কৰি আছো। তাৰপিছত মই আজি 12-13 এই কিতাপখন প্ৰকাশ হোৱাৰ 13 বছৰমান আগতেই মই ভাবিলোঁ যে মই এনেকুৱা এখন কিতাপ কৰিম যিখন কিতাপত পৃথিৱীৰ সকলো দেশৰে অভিনয় শৈলীবিলাক থাকিব আৰু ভাৰতবৰ্ষৰ যিমান আছে চব থাকিব, অসমৰ যিমান আছে চব থাকিব। সেই কিতাপখনৰ কাম আৰম্ভ কৰিলোঁ, কিন্তু মোৰ কথা এটা হয় কি, এই মই উপন্যাসবোৰ লিখি থাকোঁ নহয়, বাকী পেপাৰত লিখি থাকোঁ, কিয়বাৰ লিখি থাকোঁ, নাটক কৰি থাকোঁ, চিত্ৰনাট্য লিখি থাকোঁ, সেই নিজৰ কামটো লাহে লাহে কৰি থাকি আছোঁ তাৰমানে, আৰু প্ৰচুৰ পঢ়িবলগীয়া হৈছে। 12 বছৰ মূৰত কিতাপখন কৰিলোঁ, তাত গোটেই পৃথিৱীৰ অভিনয়ৰ গোটেই কলাটো আছে, মানে চব আৰু যিমান অভিনয় সম্পৰ্কীয় শৈলী আছে তাৰমানে বিভিন্ন নামত বেলেগ বেলেগ পৃথিৱীৰ কিছুমান দেশত সৰু সৰু কিছুমান ফৰ্ম আছে, ফৰ্ম বুলি ক'বলৈ ভাল হ'ব, সেইবিলাকত বেলেগ বেলেগ বস্তু তাৰমানে সেই সকলোবিলাক মই তাত সোমোৱাবলৈ চেষ্টা কৰিছোঁ। আৰু নাটকৰ ওপৰত আৰু দুখন কিতাপ লিখিলোঁ, এখন সংস্কৃতত আছিলে, ভৰতৰ নাট্যশাস্ত্ৰৰ আগতে লিখা কিতাপ, অভিনয় দৰ্পণম বুলি, সেইখন অসমীয়ালৈ অনুবাদ কৰিলোঁ। আৰু এখন কিতাপ লিখিলোঁ কলেজীয়া ল'ৰা ছোৱালী সহজতে পঢ়িবৰ কাৰণে, প্ৰসংগ নাটক আৰু অভিনয়, সেই 3খন কিতাপ যোৱা বছৰ একেলগে ওলালে।
1: এই মানে কিতাপকেইখন আমাৰ আচলতে সম্পদ ক'ব গ'লে আমাৰ নাট্যকলাৰ ক্ষেত্ৰত, আৰু নিশ্চয় আমাৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ'লে বেছি ভাল হ'ব যদি
0: এইখিনি আচলতে এই যিখিনি আমাৰ হেৰি কি বুলি কয় এই আজিকালি কলেজ ইউনিভাৰ্চিটিবিলাকত পৰিৱেশ্য কলা যে
1: হয় তাত হৈছে নি অন্তৰ্ভুক্ত,
0: অন্তত সেই কথাখিনি তেওঁলোকে যদি তাত অন্তৰ্ভুক্তি এটা কৰে
1: নিশ্চয় ভাল হ'ব, এইটো হয়
0: নিশ্চয় হেৰিখিনিৰ কাৰণে সাংঘাতিক কামত আহিব,
1: গতিকে তেওঁলোকে মানে শিকিব পাৰিব বহুতখিনি কথা তাৰ পৰা।
0: নহয় ইংৰাজী কিতাপ বা বঙালী কিতাপ ননাকে
1: হয়,
0: অসমীয়া ভাষাত মানে সেইখিনি তেওঁলোকে পাব।
1: হয় হয়, আপুনি নিজৰ যেতিয়া মানে চৰিত্ৰ মানে আপুনি নিজে লিখা চৰিত্ৰ এটা অভিনয় কৰে, তেতিয়া লেখক আৰু অভিনেতাৰ মাজত মতানৈক্য হয় নেকি বাৰু?
0: একদম ন, মই সেই চৰিত্ৰটো কৰিলোঁতো,
1: হয়
0: মই নিজে লিখোঁ, নিজে ভাবোঁ, সংলাপবোৰ মনত নাথাকে,
1: নাথাকে হয়,
0: সেইবোৰ মুখস্থ কৰিব লাগে।

0: নিজৰ সংলাপ নিজে,
1: কিন্তু
0: সেইখন মই হেৰি নাই আৰু একদম সেই চৰিত্ৰটো
1: হয় হয়
0: যেনেকে হেৰি কৰোঁ।
1: আৰু এটা গুণৰ কথালৈ আহিছোঁ, আপোনাৰ চিত্ৰনাট্যকাৰ, এইটো আমাৰ শ্ৰোতাসকলে জানিবৰ বাবে কৈ দিছে যে আপুনি শেষ উপহাৰ, আজান ফকীৰ চাহেব, বৰলাৰ ঘৰ, অপৰাজিতা, এই বোলছবিৰ আপুনি চিত্ৰনাট্য লিখিছে।
0: লিখিছোঁ।
1: এই চিত্ৰনাট্যলৈ কথাটো কেনেকৈ আহিলে, আপোনাক প্ৰথম কোনে?
0: নহয়, তাৰমানে কি হ'ল জানে, মই 1991 গুৱাহাটীলৈ ট্ৰেঞ্চফাৰ হৈ আহিলোঁ, তেতিয়া দূৰদৰ্শন কেন্দ্ৰ আৰম্ভ হৈছে।
1: অঁ,
0: তেতিয়া দূৰদৰ্শন কেন্দ্ৰত চিত্ৰনাট্য লিখা মানুহ অতি কম তাৰমানে।
1: হয় হয়।
0: ইফালে পবিত্ৰ ডেকাই লিখে, আৰু কি আছিলে তেখেত, কি কাকতি,
1: অমূল্য কাকতি, হয় হয়,
0: ঢুকালে,
1: প্ৰয়াত হয়,
0: এতিয়া পবিত্ৰ ডেকাও
1: প্ৰয়াত হ'ল, হয়,
0: অমূল্য কাকতি, পবিত্ৰ ডেকা, আৰু মই আহি গুৱাহাটীত পদাৰ্পণ কৰিছোঁ। একদম নাজানো চিত্ৰনাট্য,
1: আপোনাৰ আগতে অভিজ্ঞতা নাছিলে?
0: একদম নাই।
1: হয়। আৰু চিত্ৰনাট্য মানে কেমেৰাৰ ভাষা, আচলতে ক'ব গ'লে কেমেৰাৰ ভাষা।
0: তাৰপিছত এই এখন মোৰ নাটক দূৰদৰ্শনত কৰিলে, মই ডাইৰেকশ্যন দিলোঁ।
1: হয়।
0: এই প্ৰথম তেতিয়াই মানে অকণমান কেমেৰা চেমেৰাবোৰ গম পালোঁ, মই অলপ পঢ়া শুনা কৰি থাকোঁ তাৰমানে।

0: পবিত্ৰ ডেকা আৰু মই আহি গুৱাহাটীত পদাৰ্পণ কৰিছোঁ। একদম নাজানো চিত্ৰনাট্য,
1: আপোনাৰ আগতে অভিজ্ঞতা নাছিলে?
0: একদম নাই।
1: আৰু চিত্ৰনাট্য মানে কেমেৰাৰ ভাষা, আচলতে ক'ব গ'লে কেমেৰাৰ ভাষা।
0: তাৰপিছত এই এখন মোৰ নাটক দূৰদৰ্শনত কৰিলে, মই ডাইৰেকশ্যন দিলোঁ।
1: হয়,
0: এই প্ৰথম তেতিয়াই মানে অকণমান কেমেৰা চেমেৰাবোৰ গম পালোঁ। মই অলপ পঢ়া শুনা কৰি থাকোঁ, কিতাপ পত্ৰ গোটাই, ইংৰাজী কিতাপ চিতাপ গোটাই। তাৰপিছত তেতিয়া চিত্ৰনাট্য লিখা মান নাই নহয়, লিখিলোঁ আৰু চিত্ৰনাট্য লিখি গৈয়ে আছোঁ আৰু, কৈছোঁ নহয়। এটা কথা মই ক'ব পাৰোঁ, দূৰদৰ্শন কেন্দ্ৰত আটাইতকৈ বেছি চিত্ৰনাট্য লিখা মানুহজন মই, কিন্তু মই দাবী কৰিব পাৰোঁ তাৰমানে।
1: কিছুমানত হয়তো আমাৰ নিজৰ কাহিনী থাকে, বেলেগৰ কাহিনী আপুনি লিখিছে, তেনেকুৱা হৈছে গৈ।
0: মেক্সিমাম নিজৰ কাহিনী, তাৰমানে কিবা আগতে তাত কমিশ্যন প্ৰগ্ৰেম বিলাক
1: আছিলে, হয় হয়,
0: সেই সময়ত মোৰ ঘৰত মানুহ ভৰ্তি হৈ থাকে, মানে চবকে লাগে, মোৰ যিমান গল্প উপন্যাস যি আছিলে চব সেই সময়ত চিত্ৰনাট্য কৰি। আৰু আটাইতকৈ মোৰ পপুলাৰ চিত্ৰনাট্য আছিলে শাহু বোৱাৰী ৰঙত,
1: হয় হয় হয়,
0: তাত মই 125টা এপিছড লিখিছোঁ,
1: মানে ওলাই গৈ থাকে নহয় জানো কাহিনী, মানে
0: কলমডাল ল'লে মানে তাৰ কিছুমান টেকনিক আছে,
1: হয় হয়,
0: এই ধৰক কেতিয়াবা শাহু বেয়া,
1: কোনফালে বঢ়াই নিম তাৰমানে সেইটো আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব,
0: কেতিয়াবা শাহু বেয়া, কেতিয়াবা বোৱাৰী বেয়া, কেতিয়াবা ননন বেয়া, তেনেকে বিভিন্ন মানে।
1: আৰু মানে মানুহে গম পায় আপুনি কোনখিনি খণ্ড ভাল পাইছে, গতিকে সেইমতে আপোনাৰ বেছি
0: গৈ থাকো।
1: এইটো আৰু আমাৰ শ্ৰোতাসকলেও কথাখিনি জানি ভাল পাব, আৰু আপোনাৰ নামটোহে শুনি থাকে নাজানে, বহুতে আচলতে চাই শাহুবোৱাৰী চাইছিলোঁ, গতিকে আপুনি
0: কিন্তু শুনক, মই মোৰ মানে মিছেছে অভিনয় কৰিছিলে দূৰদৰ্শনত,
1: হয় হয়,
0: তেওঁ মই একেলগে গ'লে মোক চিনি নাপায়, তেওঁক মাতে মেলে কথা চথা পাতে কিবা কিবি কি কৈছে, মূল যে মই মানুহজন
1: তেওঁক দেখি থাকে কিন্তু আপোনাক নেদেখে,
0: নেদেখে মোক নাজানে বহুতে যে এই মানুহজনে এইবোৰ কৰি আছে তাৰমানে, বা মোৰ নামটোও নাজানে, কোনো নাচায়ে ধৰক।
1: আপুনি সেই শুভৰ বাবে ৰাষ্ট্ৰীয় বঁটাও পাইছে, লাভ কৰিছে,
0: পাইছোঁ ৰাষ্ট্ৰীয় বঁটাও পাই,
1: হয় হয়, এখন আমি উপভোগ কৰিছিলোঁ বোলছবিখন, জয়াশীল আছিল,
0: জয়াশীল আছিল, জয়াশীল, হয়,
1: আচলতে আপোনাৰ গোটেই কথাখিনি মানে হাতী মাৰি ভৰুকাত ভৰোৱাৰ নিচিনা। মই এটা এটাকৈ আন এটা বিষয়লৈ আহিছোঁ, যে বেংগৰ কথাটো ওলাইছিলে, বেংগ লিখক হিচাপে আপুনি, সেইটো এটা আচলতে শক্তিশালী মাধ্যম, মানে খুহুটীয়াভাৱে লিখিলেও সেইটো খুব শক্তিশালী মাধ্যম, আপুনি কেনেকৈ অনুভৱ কৰে এই কথাটো?
0: তাৰমানে কি চাওক, মই গুৱাহাটীলৈ অহাৰ পিছত 1991ত তেতিয়া এখন সাদিনীয়া কাকত ওলাইছিলে, প্ৰথম কালাৰ পেপাৰ,
1: হয়,
0: প্ৰফুল্ল মহন্তৰ ভায়েক দিলীপ মহন্তই সম্পাদনা কৰি আছিলে, তাত মই আহিয়ে কিবা এটাৰ ওপৰত জড়িত হৈ গ'লোঁ। সঞ্জীৱ শৰ্মা ঠাকুৰ বুলি এজন আছিলে, আপোনালোকৰ ৰেডিঅ'ত খুব কমেণ্টৰি কৰিছিলে খেলৰ, তেওঁ সম্পাদক আছিলে, ৰীতা চৌধুৰী মোৰ আগৰ পৰা চিনাকি, ৰীতা চৌধুৰী আহি তাতে লগ হ'লি, মই ৰীতা চৌধুৰী সঞ্জীৱ শৰ্মা ঠাকুৰ, এনেকৈ আমি এটা গ্ৰুপ হ'লোঁ। তেতিয়া কিবা কথাত তাত তাৰমানে হেৰি লিখিবলগীয়া হ'ল, মই প্ৰথম আৰম্ভ কৰিলোঁ লিখিবলৈ, তাৰপিছত শান্তনু কৌশিক বৰুৱা,
1: হয় হয়,
0: নতুন দৈনিকত মই ব্যংগ লিখিবলৈ ললো, তাৰপিছত তেওঁলোকে আৰু এখন পেপাৰ উলিয়াইছিলে, শিৱানু বৰাহঁত আছিলে, কিবা সপ্তাহ দৰ্পণ নে কিবা ব্যংগ লিখিবলৈ ললো, নাম নকওঁ দিয়ক, এনেকে কালচাৰেল ব্যংগবিলাক, তাৰপিছত লাহে লাহে কেনেকেনো প্ৰতিদিনৰ মেগাজিনখনত লিখিলো প্ৰায় 4-5 বছৰমান, তাৰপিছত অসমীয়া খবৰৰ মেগাজিনত লিখিলো 6 বছৰমান, এই আৰু তাৰমানে
1: উদাহৰণস্বৰূপে ক'ব বিচাৰিছো যে অনাতাঁৰ কেন্দ্ৰত গুৱাহাটীৰ নকোৱাই ভাল বুলি দুৰ্গেশ্বৰ বৰঠাকুৰৰ, সেইটো এটা মানে মানুহে খুব শুনে,
0: খুব শুনে,
1: 5 মিনিটৰ ভিতৰতে তেওঁ গোটেই কথাখিনি সামৰে, হয়, তেনেকুৱা
0: মনত মানুহে ভাবি থকা কথাবিলাক
1: প্ৰকাশ পায়, তাৰ
0: আপুনি যেতিয়া ব্যংগ আকাৰে কৈ দিব মানে বৰ ভাল পায় মানুহে।
1: এতিয়া আমি পেপাৰখন লওঁতে এই যিটো এটা কাৰ্টুনৰ সৈতে এটা হেৰি থাকে সৰুকৈ, সেইটো সকলোৱে চাই প্ৰথমতে, যে কি লিখিছে
0: প্ৰথম পঢ়ে, আৰু বহুতে মোক ফোন কৰি কয় পেপাৰখন লৈ আপোনাৰ সেইটো পঢ়ি ললোঁ এনে বুলি কয়।
1: কেতিয়াবা কিবা বাধা বা চাপ আহিছে নেকি বেংগল লিখাৰ ক্ষেত্ৰত?
0: একদম, মোৰ এইটো আচৰিত কথা কি, মই চৰকাৰী চাকৰি কৰিছিলোঁ, তাতে ৰাজপ্ৰতিষ্ঠিত বিষয়া, কিন্তু আজিলৈকে মোক কোনো একো নক'লে, মই প্ৰফুল্ল মহন্তৰো দুগুণ দেখুৱাই লিখিছোঁ, হেৰিও লিখিছোঁ, সৰ্বানন্দ সোণোৱাল

0: তৰুণ গগৈ কথাও লিখিছো, এনেকেও লিখিছো। কিন্তু এটা কথা কি হয়, নাম নকওঁ মই, বহুত বাতৰি কাকতে কয় যে দাদা ৰাজনৈতিকটো নিলিখিব আৰু, বুজিছেনে?
1: তেওঁলোকে চাপৰ সন্মুখীন হৈছে নিশ্চয়,
0: তেওঁলোকে অলপ বিপদত পৰে, তেওঁলোকে অকমান অসুবিধা পায় তাৰমানে।
1: হয় হয়।
0: কিন্তু মই সাধাৰণতে কম্প্ৰমাইজ কৰিবলৈ অসুবিধা পাওঁ, সঁচা কথা কৈছো, এই যি হ'ব হ'ব যায় এনেকুৱা তাৰমানে।
1: হয় হয়। এতিয়াও আপুনি বেংকত লিখি আছে?
0: এতিয়া সেই লিখো বসুন্ধৰাত,
1: বসুন্ধৰা,
0: বসুন্ধৰাত কিবা মধুৰেণ বুলি এটা,
1: হয় হয়,
0: মাহটোত এটা দুটা যায় আৰু, কেতিয়াবা দুমাহত এটা। আৰু এখন ব্যংগ মেগাজিন আছে, তাত লিখো মাহেকত এটা, গিৰিজনী,
1: গিৰিজনী, সেইখন খুহুটীয়া, খুহুটীয়া তাত লিখো। আপোনাৰ আন এটা পৰিচয় শিশু সাহিত্যিক হিচাপে, সেইটো আপুনি মৌচাকত যথেষ্ট লিখা মেলা কৰিছে,
0: যথেষ্ট লিখা মেলা কৰিছিলোঁ
1: তেতিয়া আপোনাৰ সম্পাদক শান্তনু
0: তামুলী,
1: শান্তনু তামুলী হয়, সেইটো কওকচোন। শিশু সাহিত্য আপুনি,
0: শিশু সাহিত্য মানে মই আগতে শিশু সাহিত্য লিখা নাছিলোঁ, 1981 অসম সাহিত্য সভাই এখন শিশু সাহিত্য কৰ্মশালা পাতিছিল দুলীয়া জানত, মই সেইখনত এপ্লাই কৰিলোঁ আৰু প্ৰশিক্ষাৰ্থী হিচাপে মই তাত প্ৰশিক্ষণ ললোঁ। তাৰপিছৰ পৰা মই শিশু সাহিত্য লিখিবলৈ আৰম্ভ কৰিলোঁ, প্ৰথমতে মৌচাক,
1: মৌচাক হয়,
0: তাৰপিছত অসম সাহিত্য সভা প্ৰতিযোগিতা এটাত দিলোঁ কিতাপ এখন, মানে পাণ্ডুলিপি, প্ৰাইজ পালোঁ, নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা। তাৰপিছত ধৰ ইজনে বিচাৰে সিজনে বিচাৰে, লিখি থাকোঁ আৰু কিতাপ, পাব্লিছাৰে এই শিশু হেৰি এখন দিয়ক,
1: শিশু গ্ৰন্থ হিচাপে ওলাইছে আপোনাৰ, প্ৰকাশ পাইছে,
0: শিশু উপন্যাস ওলাইছে,
1: ওলাইছে
0: কেইবাখন শিশু গল্প, কোনোবা কোনোবা মেগাজিনত ওলাই থাকে,
1: হয়,
0: বিভিন্ন শিশু মেগাজিনবিলাকত।
1: ডাঙৰৰ কাৰণে লিখা আৰু শিশুৰ কাৰণে অলপ কঠিন নেকি? শিশুৰ কাৰণে
0: বহুত বেলেগ, বহুত বেলেগ
1: বেলেগ হৈ যায়,
0: এতিয়া ক'বলৈ দিগদাৰী। কিন্তু এটা কথা, বহুত শিশু সাহিত্য শিশু সাহিত্যই নহয়, শিশু সাহিত্য বুলি লিখে
1: হয়
0: শিশু কিবা এটা কথা দিয়াটো বৰ কঠিন। মই বিশেষকৈ শিশু নাটক খুব লিখোঁ তাৰমানে, বুজিছেনে?
1: হয় হয়।
0: সেইটো এটা বেলেগ চেপ্টাৰ তাৰমানে,
1: তাৰপিছত তেওঁলোকে বস্তুটো ল'ব পাৰিব লাগিব, আপুনিতো লিখি দিলে ঠিকেই আছে।
0: আপুনি ধৰক দেখে যদি শিশুক কয় আমুকটো নুচুবি, চুবই, হয়নে বাৰু,
1: বিপৰীতটো কৰে।
0: সেইকাৰণে আপুনি শিশুক একদম ইমান চেঞ্চিটিভ, আপুনি তেওঁলোকক দিওঁতে মানে চুগাৰ কোটেড কেপচুলৰ নিচিনাকে বস্তুটো দিব লাগিব,
1: মিঠাটো প্ৰথমে পায় আৰু তাৰপিছতহে মানে,
0: তাৰ আৰু ক'ত শিশু সাহিত্যৰ ৰেখাডালৰ পৰা আপুনি বাহিৰলৈ গুচি গৈছে নিজে গম নাপাব তাৰমানে, বুজিছেনে কথাটো? সেইটো অতি চেঞ্চিটিভ, অতি কঠিন এটা মানে বস্তু, যিটো অসমীয়া সাহিত্যত শিশু সাহিত্যটো এটাতকৈ দুৰ্বল অংশ দেই, কম মানুহে নিলিখে।
1: মই এই কথাটোৱে আপোনাক সুধিব বিচাৰিছিলোঁ যে কেনেকুৱা অৱস্থা এতিয়া শিশু সাহিত্যৰ, অসমীয়া মানে সাহিত্যত।
0: চাওক এটা ডাঙৰ কথা কি, শিশু সাহিত্য বহুতে লিখিবলৈ সাহস নকৰে, কিন্তু ক'লে গৈ এই শিশু সাহিত্য কি লিখি মানো, কিন্তু নৱকান্ত বৰুৱাহঁতে শিশু সাহিত্য লিখিছিল, বুজিছেন, লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল শিশু সাহিত্য। শিশু সাহিত্যটো বৰ্তমান অৱস্থাটো অতি থুনুকা, থুনুকা আৰু গুৰুত্বও নিদিয়ে মানুহে, এই শিশু সাহিত্য হয় কি আছে লিখি দিলে হ'ল। কিন্তু আচলতে এটাতকৈ যদি টান শিশু সাহিত্য লিখাটো নাম,
1: ৰঞ্জয় জৰিকাই লিখি থাকে, তেওঁ
0: ৰঞ্জয় জৰিকাই লিখি থাকে,
1: শিশুৰ বিষয়ে হয়
0: বহুতে লিখি থাকে,
1: হয় হয়,
0: বহুত শিশু সাহিত্যিক আছে লিখি থাকে, হয়তো
1: নামবিলাক মই মনলৈ অহা নাই এই মুহূৰ্তত আচলতে, হয় তেনেকৈ লিখে।
0: এতিয়া ধৰক বহুতৰ ডিঙিত মস্ত মস্ত পুৰস্কাৰো লমি আছে, কিন্তু আপুনি কিতাপবোৰ পঢ়ি চালে গম পাব
1: মানে শিশুৱে লৈছে নাই, সেইটো ডাঙৰ কথা, সেইটো মানে
0: এইটোৱে ডাঙৰ হয়। তাৰমানে শিশু সাহিত্য কনচেপ্টটো যদি আপুনি বহুত ৰাইটাৰক সোধে ক'লে বেয়া দেখায়, তেওঁলোকে সেইটোৱে ক'ব নোৱাৰে। কিন্তু কিছুমান আছে ধৰক নতুন ৰাইটাৰ ভাল শিশু সাহিত্য লিখিবলৈ চেষ্টা
1: হয়। তেজপুৰত আপুনি শিশু নাটক আৰম্ভ কৰাৰ কথাটো,
0: তাৰমানে কি, মই তেজপুৰত শিশু নাটক আৰম্ভ কৰা মানুহটো মই, প্ৰথম যেতিয়া আহিলোঁ তেজপুৰলৈ নাটক কৰিবলৈ ল'লোঁ, তাৰপিছতে কিবা ভাবি মোৰো আছিলে ল'ৰা তেতিয়া সৰু, এই তেজপুৰ,
1: এইটো কিমান চনৰ কথা বাৰু মন আছেনে আপোনাৰ?
0: এইটো ৰ'ব দেই,
1: পাহৰিছে,
0: মই 91 ইয়াৰ পৰা গৈছোঁ,
1: হয় হয়,
0: তিনি বছৰ আছো মই ইয়াত, 89, 87, 88 ঘটনা
1: তেনেকুৱাই হ'ব, হয় হয়,
0: তেনেকুৱাত মই তেজপুৰলৈ আহিছোঁ, তাৰপিছত মই শিশু নাটক আৰম্ভ কৰিছোঁ, আৰু শিশু নাটকৰ মই তেজপুৰত এটা ভেটি গঢ়ি থৈ গৈছোঁ বুলি মই দাবী কৰিব পাৰোঁ,
1: হয় হয়।
0: বহুতে কয় যে মই শিশু নাটকৰ বাট কটীয়া, কিন্তু নহয়, মোতকৈ আগতে সেইখন আৰু কোনোবাই

0: কোনোবাই কৰিছে, ডিব্ৰুগড়ত সঞ্জীৱ বৰদলৈ কৰিছিলে, তাৰ আগতে যদি কোনোবাই কৰিছে মই নাজানো। আচলতে মহাপুৰুষ মাধৱদেৱেই শিশু নাটক প্ৰথম লিখিছিলে, কিন্তু আধুনিক হেৰিত কীৰ্তি হাজৰিকাই লিখিছিল, তেনেকৈ কোনোবা কোনোবা আছে দেই। মই কিন্তু অকণমান পপুলাৰ কৰিলোঁ, যোৰহাটত আহি যোৰহাটত শিশু নাটক কৰালোঁ, ইয়াত কৰালোঁ, এতিয়া শিশু নাটকৰ হেৰিটো খুব ভাল। কিন্তু
1: হয় হয়, এই চাকৰিৰ সংক্ৰান্তত যে আপুনি তেজপুৰলৈ আহিছে বা যোৰহাটত গৈছে, গুৱাহাটীত আছে, এই কথাটোৰ পৰা মই সুধিব বিচাৰিছোঁ, মানে এইটোৱে আপোনাক আপোনাৰ যিটো অভিজ্ঞতা সেইটোৱে আপোনাৰ লেখাত কিছু সহায় কৰিছে নেকি? বিভিন্ন ঠাইত বিভিন্ন মানুহ লগ পাইছে আপুনি?
0: বহুত সহায় কৰিছে। মই তাৰমানে তেজপুৰলৈ নিজে আহিছোঁ, ট্ৰেঞ্চফাৰ লৈছোঁ, কিয় যায় তেজপুৰলৈ? মই বোলো ইমান সুন্দৰ জেগাটোকা, মই লিখা মেলা কৰা মানুহ, সেইকাৰণে যাওঁ তেজপুৰলৈ আহিলোঁ সেইকাৰণে। আৰু ইমান ভাল লাগিলে।
1: তেজপুৰ অভিজ্ঞতা কেনেকুৱা আছিলে আপোনাৰ? শিশু নাটক আপুনি আৰম্ভ কৰিলেই বাৰু, এনেই কেনেকুৱা পালে আপুনি?
0: খুব মানে গোটেই ল'ৰাজাক মোৰ তাত বহি থাকে,
1: হয় হয়,
0: আবেলি অনবৰত তেওঁলোকৰ লগতে নাটক, শিশু নাটক, কিবা কিবি,
1: সেইখিনিলৈ আপুনি ব্যস্ত থাকে নহয়?
0: একদম ব্যস্ত আছিলোঁ।
1: আমাৰ আচলতে সময় সীমিত, আপোনাক মানে বহুত প্ৰশ্নই মোৰ সুধিবলগীয়া আছে, কিন্তু
0: মই বেছি কৈছোঁ নেকি বাৰু?
1: নাই নাই নাই, মানে মানে যিমানেই বিশাল আপুনি এটা মানে
0: কিবা কিবি কাম কৰি থাকোঁ একেলগে মই বহুত।
1: তথাপি কেইটামান চমু প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপোনাৰ জীৱন সলনি কৰা এখন গ্ৰন্থ?
0: মই লিখা গ্ৰন্থ
1: বেলেগৰ হ'ব পাৰে, মানে আপুনি সেইখন পঢ়ি হয়তো আপুনি ইনস্পায়াৰ হৈ আপোনাৰ কিবা এটা তেনেকুৱা মটিভেট হৈছে নেকি? আপোনাৰ নিজৰ গ্ৰন্থও হ'ব পাৰে বা বেলেগৰ গ্ৰন্থও হ'ব পাৰে।
0: চাওক, মই সৰুতে পঢ়োঁতে প্ৰথম অসীমত যাৰ হেৰাল সীমাখন পঢ়ি মই সাংঘাতিক ধৰণে মানে হেৰি হৈছোঁ দেই। আৰু একদম হাই ছেকেণ্ডেৰী দিয়া সময়তে মই প্ৰথম পঢ়িছিলোঁ গুড আৰ্ট। মই সৰুৰে পৰা সাংঘাতিক কিতাপ পঢ়োঁ,
1: হয় হয়,
0: পঢ়া কিতাপতকৈ মই বাহিৰা কিতাপ বেছি পঢ়োঁ, ঘৰত বহুত সাংঘাতিক গালি পাৰে, এই পঢ়া কিতাপৰ তলত
1: বাহিৰা কিতাপ মানে
0: বাহিৰা কিতাপ সোমাই সোমাই পঢ়োঁ, মা বা দেউতাই মনে মনে চাবলৈ আহে,
1: হয় হয়, সেইটো গালি পাৰে আগতে আচলতে পঢ়িলে,
0: মাৰে মোক। আমাৰ জইণ্ট ফেমিলি, এগাল ল'ৰা ছোৱালী আছিলে,
1: হয়,
0: মোৰ ভাই এটা, ভণ্টী দুজনী, জজা, খুৰাৰ পাঁচজনী ছোৱালী, এটা ল'ৰা, চবে খাবলগীয়া মাৰবিলাক মই খাই শেষ কৰি থৈ দিলোঁ তাৰমানে।
1: প্ৰিয় নাট্যকাৰ নিজেতো লিখে আপুনি বাৰু, মানে আপুনি
0: ডক্টৰ ভৱেন শইকীয়া,
1: হয় হয়, এগৰাকী অসমীয়া সাহিত্যিক যিয়ে আপোনাক বিশেষভাৱে অনুপ্ৰাণিত কৰে, প্ৰশ্নবিলাক অলপ দিগদাৰী হয় এজনৰ নাম ক'বলৈ আছিল নহয় জানো?
0: নাম ক'বলৈ অকণমান দিগদাৰী
1: এজন ক'বলৈ,
0: কিন্তু ধৰক লক্ষ্মীনাথ বেজবৰুৱাই মোৰ আদৰ্শ তাৰমানে ধৰক।
1: অঁ, লিখা নে অভিনয় কোনটো প্ৰিয়?
0: লিখাটো মোৰ বেছি প্ৰিয়, মানে দুইটা সমান বুলিয়ে ক'ব লাগিব।
1: হয়, নাট্যমঞ্চ নে চিনেমা?
0: নাট্যমঞ্চ।
1: অসমৰ বাবে এটা শব্দ কি ক'ব?
0: ভাল পোৱা।
1: ভাল পোৱা, হয়, আৰু মানুহে মানুহক ভাল পাব লাগে নহয় জানো, সেইটো এটা ডাঙৰ কথা। এতিয়াও পূৰণ নোহোৱা আপোনাৰ এটা সপোন?
0: মই আচলতে মোৰ দুই এখন উপন্যাস ইংৰাজীলৈ অনুবাদ কৰাৰ কথা ভাবোঁ, বিশেষকৈ শুকুলাহাটী খোজ বুলি মোৰ উপন্যাস এখন, বহু চৰ্চিত উপন্যাস, আৰু মই সেইখনৰ যোগেদি চিনাকি দিবলৈ ভাল পাওঁ, সেইখনৰ পৰাই মই মানুহৰ লগত অলপ চিনাকি হৈছোঁ, বহুত কথা আছে সেইখন লৈ। অসমীয়া জাতি আৰু হাতী মই পেৰেলেলি দেখুৱাইছিলোঁ, আৰু আজি অসমীয়া জাতিৰ যিটো অৱস্থা সেইটো স্বাধীনতাৰ পিছৰ পৰা মই এনালিছিছ কৰিছোঁ তাত, বুজিছেনে? সেইখন মই ইংৰাজীলৈ এজনে অনুবাদ কৰি থৈছে, কিন্তু মই বাহিৰৰ ভাল পাব্লিছাৰ পোৱা নাই, সেইটো এটা মোৰ পূৰণ নোহোৱা সপোন।
1: আমি আশা ৰাখিছোঁ যে অতি সোনকালে আপোনাৰ এই সপোন পূৰণ হ'ব। আৰু শেষত আপুনি শ্ৰোতাসকলক কিবা ক'ব নেকি, আমাৰ এই অনুষ্ঠান শুনি থকা শ্ৰোতাসকললৈ?
0: মই এটা কথাই কওঁ, মই যিটো ভাবোঁ জাতিটোক ভাল পাব লাগে, কলম ল'লেও নল'লেও জাতিটোৰ প্ৰতি মানুহ দায়বদ্ধ হ'ব লাগে,
1: হয় হয়, সকলোৱে কথাটো,
0: সকলোৱে জাতিটোক ভাল পাওক। মই নিজে বুকুত হাত দি কওঁ যে মই জাতিটোক ভাল পাওঁ, মই যে লিখি আছোঁ অকল মোৰ নিজৰ কাৰণে নহয়, মই নিজৰ
1: জাতিটোক ভাল পোৱাৰ কাৰণে,
0: মই জাতিটোক ভাল পোৱাৰ কাৰণে লিখি আছোঁ, আৰু সকলোৱে জাতিটোক ভাল পাওক, তেতিয়াহে অসমীয়া জাতি জীয়াই থাকিব তাৰমানে।
1: খুব মানে সুন্দৰ কথা কৈছে আপুনি। আচলতে আমাৰ সময় শেষ হৈছে, মানে আধা ঘণ্টাৰ অনুষ্ঠান, এতিয়া বহুত কথাই পাতিলোঁ আৰু বহুত কথাই আচলতে পাতিবলৈ থাকি গ'ল, মোৰো আক্ষেপ থাকিলে যে প্ৰশ্নখিনি আপোনাক সুধিব নোৱাৰোঁ আৰু। এই সীমিত সময়ত আপোনাৰ দৰে এক বহুমুখী প্ৰতিভাৰে পৰিপুষ্ট ব্যক্তিৰ সকলোবোৰ দিশ সামৰি লোৱাটো আচলতে সহজ কথা নহয়, তথাপি আমি যিখিনি কথা পাতিলোঁ আমাৰ শ্ৰোতাসকল নিশ্চয় সেইখিনি শুনি আনন্দিত হোৱাৰ লগতে আপোনাক আৰু অধিক বুজি পোৱাত সহায় হৈছে। আপুনি এনেদৰে আমাৰ শিল্প সাহিত্যৰ জগতখনক আপোনাৰ অৱদানেৰে জীপাল কৰি ৰাখক, ন ন সৃষ্টিৰে অসমৰ শিল্প সাহিত্যৰ জগতখন চহকী কৰি তোলক। ব্যস্ততাৰ মাজতে আপুনি আহি এই সময়খিনি আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
0: মোৰ ফালৰ পৰা ধন্যবাদ, আৰু সকলো শ্ৰোতালৈ মই মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ।
1: ধন্যবাদ।

ইমানপুৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, লেখক, নাট পৰিচালক, নাট সমালোচক, অভিনেতা, চিত্ৰনাট্যকাৰ, গল্পকাৰ, ঔপন্যাসিক, ব্যংগ লেখক আৰু শিশু সাহিত্যিক প্ৰভাত গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ। সাহিত্য কানন অনুষ্ঠানটি শুনিলে। এই আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি 16 জুলাই, অসমীয়া দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 31 দিন।

আজি রথযাত্রা বা রথ উৎসব। এই রথ উৎসব হৈছে রথত যিকোনো ৰাজহুৱা শোভাযাত্রা। ভাৰত, নেপাল আৰু শ্রীলঙ্কাত বছৰি উৎসৱৰ সময়ত এইবোৰ অনুষ্ঠিত কৰা হয়। এই শব্দতে পুৰীৰ জনপ্ৰিয় বাৰ্ষিক ৰথযাত্ৰাক বুজায়, য'ত জগন্নাথ অৰ্থাৎ বিষ্ণুৰ, বলভদ্ৰ, সুভদ্ৰা আৰু সুদৰ্শন চক্ৰ দেৱতাৰ সৈতে কাঠৰ দেউলাকৃতিৰ ৰথত ৰাজহুৱা শোভাযাত্ৰা কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষত হিন্দু ধৰ্মত বিষ্ণু সম্পৰ্কীয় পৰম্পৰাত, শিৱ সম্পৰ্কীয় পৰম্পৰাত, নেপালত সন্ত দেৱীসকল, জৈন ধৰ্মত তীৰ্থাংকৰৰ সৈতে ৰথযাত্ৰাৰ শোভাযাত্ৰা ঐতিহাসিকভাৱে প্ৰচলিত হৈ আহিছে। ভাৰতৰ উল্লেখযোগ্য ৰথযাত্ৰাসমূহৰ ভিতৰত পুৰী ৰথযাত্ৰা, বাংলাদেশৰ ধামৰাই ৰথযাত্ৰা আৰু মহেশ্বৰ ৰথযাত্ৰা আদি উল্লেখযোগ্য। লগতে ভাৰতৰ পূব ৰাজ্যসমূহত পোৱা জনজাতীয় লোকধৰ্মসমূহতো ৰথযাত্ৰা উল্লেখনীয়। ভাৰতৰ বাহিৰৰ যেনে ছিংগাপুৰত জগন্নাথ, কৃষ্ণ, শিৱ, মৰিয়ামানৰ সৈতে জড়িত হিন্দু সম্প্ৰদায়সমূহে ৰথযাত্ৰা উদযাপন কৰে।

শ্ৰোতাবৃন্দ, এতিয়া শুনক ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ সবিশেষ। আজিৰ দিনটোতেই 622 খ্ৰীষ্টাব্দত হজৰত মহম্মদে মক্কাৰ পৰা মদিনালৈ যাত্ৰা কৰে আৰু এই চনৰে পৰাই মুছলমানসকলৰ হিজৰী চন গণনা আৰম্ভ হয়। 1856 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই হিন্দু বিধৱা বিবাহ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল। ১৮৮৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ডিব্ৰু শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়। চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে মানৱবাহী মহাকাশযান এপল' 11 আমেৰিকাৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিল 1969 চনৰ 16 জুলাইত। 2004 চনৰ 16 জুলাইত আছাম ৰাইফলছৰ গুলীত নিহত হোৱা মনোৰমা দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যু কেন্দ্ৰ কৰি আছাম ৰাইফলছ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱভাৱে নগ্ন মহিলাই বিক্ষোভ প্ৰদৰ্শন কৰিছিল।

সুৰেন্দ্ৰনাথ মেধিৰ জন্ম হৈছিল 1930 চনৰ 16 জুলাইত। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা নামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰনাথ মেধি। 14 বছৰ বয়সতে তেখেতে পাৰিজাত নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত অশান্ত ইলেক্ট্ৰন নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা প্ৰদান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰনিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰ পৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যত বিৰল। 1960 চনত চলিহা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত আছিল আৰু এই বিভাগৰে মুৰব্বীৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। 1974 চনত তেওঁ গোলাম গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা আৰু 1995 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক, সাংবাদিক কনক সেন ডেকাৰ জন্ম হৈছিল 1933 চনৰ 16 জুলাইত। তেওঁ নলবাৰীৰ বেলসৰত জন্মগ্ৰহণ কৰিছিল। তেখেতে অসম সাহিত্য সভাৰ চিপাজাৰ চাপৰ অধিৱেশন, বেলসৰ আৰু দক্ষিণপাত বিশেষ বাৰ্ষিক অধিৱেশনৰ সভাপতি আছিল। সামাজিক সাংস্কৃতিক সংগঠন অসম ষ্টাৰে কনক সেন ডেকালৈ 2021 বৰ্ষত সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা ঘোষণা কৰে। অসমীয়া নাট্যকাৰ, পৰিচালক আৰু অভিনেতা শ্যামব্ৰত বৰুৱাৰ জন্ম হৈছিল 1948 চনৰ 16 জুলাইত। অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু উপদেষ্টাৰ দায়িত্ব বহন কৰা শ্যামব্ৰত বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা, অসম সাহিত্য সভাৰ ভ্ৰাম্যমান থিয়েটাৰ বঁটা, অসম সাংস্কৃতিক মহাসভাৰ বঁটা আদি বঁটাৰে আৰু নাট্য প্ৰভাকৰ আৰু নাট্য শিৰোমণি উপাধিৰে সন্মানিত হৈছিল। বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে 2021 চনৰ 24 জানুৱাৰীৰ পুৱা প্ৰায় 5:30 গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শ্যামব্ৰত বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভেলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ উইকিপিডিয়াৰ সহপ্ৰতিষ্ঠাপক লেৰী ছেংগাৰৰ জন্ম হৈছিল 1968 চনৰ 16 জুলাইত। ভাস্কৰ্য শিল্পী চাৰু বৰুৱাৰ মৃত্যু হৈছিল 2008 চনৰ 16 জুলাইত। অসমৰ এজন বিখ্যাত ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ পুলিন দাসৰ মৃত্যু হৈছিল 2014 চনৰ আজিৰ দিনটোতেই। আব্ৰাহাম লিংকনৰ পত্নী মেৰী টড লিংকনৰ মৃত্যু হৈছিল 1882 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই। ভাৰতীয় ফটো সাংবাদিক দানিছ ছিদ্দিকীৰ মৃত্যু হৈছিল 2021 চনৰ 16 জুলাইত। ভাৰতীয় অভিনেত্ৰী সুৰেখা চিক্ৰীৰ মৃত্যু হৈছিল 2021 চনৰ আজিৰ দিনটোতেই।

শ্ৰোতাবৃন্দ, এয়াই আছিল ইতিহাসত আজিৰ দিনটোত সংঘটিত হোৱা কিছু ঘটনাৱলীৰ সবিশেষ। আজিৰ দিনটো অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী তেজপুৰ, এতিয়া 8 বজাৰ পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো। মই মৃদুস্মিতা শৰ্মাই। ৰাজ্য চৰকাৰে 5 বছৰীয়া সৰ্বাত্মক পৰিকল্পনাৰে পৰ্যটন খণ্ডৰ সামৰ্থ বৃদ্ধিৰ প্ৰস্তুতি চলাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে ৰাজহ চক্ৰসমূহৰ পুনৰ গঠনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ কয় যে বন সংৰক্ষণৰ প্ৰতি ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ আৰু তেওঁৰ দুগৰাকী সহোদৰ সহোদৰা বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্ববিখ্যাত ৰথযাত্ৰাৰ আজি শুভাৰম্ভ হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। মণিপুৰত বিগত 24 ঘণ্টাত নিৰাপত্তাৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে চলোৱা পৃথক অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, নিশাযুক্ত সামগ্ৰী আৰু কেইবাগৰাকী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ 3টা ট্ৰফী মুকলি কৰে আৰু পতাকা জোকাৰি ট্ৰফী যাত্ৰাৰ শুভাৰম্ভ কৰে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন মেচ চলি আছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এই আকাশবাণী তেজপুৰ এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াইছো যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ যুৱ সাহিত্য অনুষ্ঠানটিত আমি কথা পাতিম তেজপুৰৰ এগৰাকী যুৱ লেখক তথা অসম সাহিত্য সভাৰ কৰ্মী মানস প্ৰতিম শৰ্মাৰ সৈতে। আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফালৰ পৰা স্বাগতম জনাইছো। নমস্কাৰ।
1: নমস্কাৰ, ময়ো আকাশবাণী তেজপুৰ কেন্দ্ৰক কৃতজ্ঞতা জনাইছো মোক আজি নিমন্ত্ৰণ কৰি অনাৰ বাবে।
0: হয়, আজি আমাৰ অনুষ্ঠানটিৰ আলোচনাৰ বিষয় হৈছে যুৱ সাহিত্য। যিহেতু আপুনি সাহিত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, গতিকে মই পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো আপোনাৰ সাহিত্যৰ প্ৰতি আগ্ৰহ কেনেকৈ আৰু কেতিয়াৰ পৰা বিকশিত হৈছিল।
1: সাহিত্যৰ প্ৰতি আগ্ৰহ কেতিয়াৰ পৰা বিকশিত হ'ল বুলি ক'লে মই শৈশৱলৈ ঘূৰি যাব লাগিব।
0: হয়,
1: মোৰ যিমান দূৰ মনত পৰে, মোৰ আচলতে জন্ম হৈছিল নগাঁৱত মোৰ আইতামাৰ ঘৰত। গতিকে সেই তাতে মই এটা পৰিৱেশ পাইছিলো খুব শৈশৱৰে পৰা কিতাপ পঢ়াৰ প্ৰতি বা সাহিত্যৰ প্ৰতি এটা অনুৰাগ আমাৰ মোৰ মাতৃ পৰিয়ালটোত আছিল। আৰু মোৰ মনত পৰে, আপুনি এতিয়া সোধোতে মোৰ বিশেষকে মনত পৰিছে যে মোৰ শৈশৱত এটা সময়ত মই আইতামাহঁতৰ ঘৰৰ যিটো চোৰাঘৰ, সেই চোৰাঘৰত মই দেখিছিলো যে এখন খুব বৃহৎ আকাৰৰ ফটো একোণত সজাই থোৱা হৈছিল। আৰু শৈশৱৰ কৌতূহলী মনটোৱে মোৰ সেই ফটোখনৰ প্ৰতি কিবা এটা সাংঘাতিক উৎসুকতা অনুভৱ কৰিছিলো। পৰৱৰ্তী সময়ত যেতিয়া এদিন সেই ফটোখন নমাই আনিলো, তাত দেখিছিলো লিখা আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, জন্ম 1864 চন, মৃত্যু 1938 চন। তেতিয়াৰ পৰা মানে মোৰ সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতি এটা মানে অনুসন্ধিচ্ছা বা যি বুলিয়েই নকওক আৰু বেজবৰুৱাৰ প্ৰতি এটা কৌতূহল মোৰ হৈছিল। আৰু আমি প্ৰত্যেকেই জানো যে আমাৰ কিতাপৰ লগত যাৰ এটা সম্পৰ্ক থাকে, প্ৰত্যেকৰে সাহিত্যৰথী বেজবৰুৱাৰ জৰিয়তেই সেই সম্পৰ্কটো বিকশিত হ'ল। বেজবৰুৱাৰ বুঢ়ী আই সাধু, ককা দেউতা আৰু নাতি ল'ৰা, তেনেকেইতো আমি আগবাঢ়ো। গতিকে তেতিয়াই মই মাক হয়তো সুধিছিলো যে লক্ষ্মীনাথ বেজবৰুৱা কোননো আচল। তেতিয়া মোৰ হাতত কেইখনমান কিতাপ বেজবৰুৱাৰ তুলি দিয়া হৈছিল। মই এতিয়া অনুভৱ কৰোঁ যে সেই তেনেকেই হয়তো সাহিত্যৰ প্ৰতি এটা আগ্ৰহ মোৰ বিকশিত হৈ উঠিছিল। আৰু শৈশৱৰে পৰা মই মোৰ আইতামাক দেখিছিলো তেখেতে খুব কিতাপৰ প্ৰতি আগ্ৰহ অনুভৱ কৰিছিল। এতিয়াও তেখেতৰ এতিয়া বয়স 40 উৰ্ধৰ, এতিয়াও প্ৰতি মুহূৰ্তত তেওঁ এখন কিতাপ বা বাতৰি কাকতৰ সৈতে ব্যস্ত থাকে। গতিকে আপুনি যদি মোক সোধে যে সাহিত্যৰ প্ৰতি আগ্ৰহটো কিদৰে বিকশিত হ'ল, মই কৃতিত্বটো মোৰ শৈশৱ পাৰ হোৱা সেই পৰিৱেশটো আৰু মোৰ আইতামাকে দিছো।

0: যে সাহিত্য আৰু কিতাপৰ প্ৰতি এটা আগ্ৰহ সেই নগাঁৱৰ ঘৰখনত নথকাহেঁতেন মই মোৰ বিকশিত হ'লহেঁতেন বুলি মই ধাৰণা নকৰোঁ।
1: হয় নিশ্চয়। আপোনাৰ প্ৰথম লেখা কেতিয়া প্ৰকাশ হৈছিলে?
0: প্ৰথম লেখা হিচাপে প্ৰকাশ হৈছিলে মৌচাকত।
1: হয়,
0: আমাৰ বহুতৰ দৰে মৌচাকখন আমাৰ সেই সময় শৈশৱৰ লগৰী আছিল।
1: হয়,
0: গতিকে মৌচাকত প্ৰথম লেখা প্ৰকাশ হৈছিল আৰু প্ৰথম শিশু সৰু সৰু গল্প লিখিছিলোঁ। শিশু মনে যিখিনি ঢুকি পায় আৰু তেনেকুৱা কল্পনাৰ পৃথিৱী এখনৰ কিছু গল্প লিখিছিলোঁ। মোৰ হাতত কিন্তু এতিয়াও খুব সযতনে গল্পবোৰ থৈ দিয়া আছে। আৰু কিন্তু প্ৰকাশিত লেখা হিচাপে আকৌ মোৰ নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে নীলা বাইদেউৰ শিশু সাহিত্য বুলি মোৰ এটা প্ৰবন্ধ, সৰু প্ৰবন্ধ মৌচাকত প্ৰকাশ হৈছিল। আমি সকলোৱে জানো যে নিৰ্মল প্ৰভা বৰদলৈ নীলা বাইদেউ নামেৰে শিশুৰ বাবে লিখিছিলতো, তেখেতৰ স্মৃতি দিৱসত প্ৰকাশ কৰিব পৰাকৈ সেই লেখাটো মই পঠিয়াইছিলোঁ। আৰু সেই লেখাটো মৌচাকত যেতিয়া ছপা আখৰত মোৰ নামত প্ৰকাশ হৈছিল, সেই মানে অনুভৱটো মোৰ মনত পৰিলে এতিয়াও মই শিহৰিত হৈ যাওঁ। আচলতে তেনেকুৱা অনুভৱ আচলতে খুব বিৰল। আৰু তাৰ পিছৰ লেখা বহু ওলাইছে এতিয়ালৈকে, কিন্তু সেই প্ৰথম ছপা আখৰত নিজৰ নাম লেখাৰ দেখাৰ সেই অনুভৱটো, সেইটো ব্যতিক্ৰম আৰু তাৰ তুলনা নহয়।
1: হয়, এইখিনিতে মই আপোনাৰ পৰা স্বৰচিত কবিতা এটি শুনিবলৈ বিচাৰিছোঁ। আমাৰ শ্ৰোতাসকলেও শুনি ভাল পাব।
0: ঠিক আছে বাৰু, কবিতা বিভিন্ন সময়ত লেখা যায় আৰু সকলোৱেতো কবিতাৰেই আৰম্ভ কৰে বুলি কয় আৰু।
1: হয়,
0: মই অৱশ্যে কবিতা খুব পিছত লিখিবলৈ আৰম্ভ কৰিছোঁ। বিশ্ববিদ্যালয় পৰ্যায়ত অলপ বেছিকৈ লিখা হৈছে কবিতা, তাৰে এটি কবিতা বাৰু মই পাঠ কৰি দিছোঁ।
1: হয় নিশ্চয়।
0: এই কবিতাটো আচলতে মই মোৰ মাক লৈ লিখিছিলোঁ।
1: হয়,
0: মাক উৎসৰ্গা কৰি লিখিছিলোঁ আৰু মোৰ জীৱনত মানে মই ভাবোঁ যে মাৰেই প্ৰধান ভূমিকা সকলো ক্ষেত্ৰতে। গতিকে কবিতাটোৰ নামো মই সেইকাৰণে দিছিলোঁ ৰ'দমুখী পৃথিৱী। কবিতাটো এনেকুৱা, সপোনতো মোৰ উচুপনিত সাৰ পোৱা তুমি, প্ৰতিটো প্ৰাৰ্থনাত আল ফুলে ঠাই দিয়া মোৰ পূৰ্ণতাক, তোমাৰ স্বপ্ন ভৰা পৃথিৱীৰ প্ৰতিটো সাজৰ তৰাকে তুমি আকুল মিনতি কৰা ৰ'দমুখী হোৱাৰ। মই নিতাল মাৰি শুই পৰো মা, এটা জীপাল সপোনৰ দৰে উৰি যাব খোজো তোমাৰ নিৰাপদ দৃষ্টিলৈ। ৰ'দ বৰষুণ আৰু অৱসাদৰ বিশালী ক্লান্তিয়ে য'ত স্পৰ্শ কৰিব পৰা নাছিল মোক, নিজস্ব বুলি অতদিনে লালন কৰা প্ৰতিটো স্বকীয়তাক আঁতৰাই য'ত তুমি থিয় দিয়া কেৱল মোৰ ঢাল হৈ, আকাশৰ নিশ্চুপ নীলাখিনিৰে আৰু বিৰিখৰ সেউজ প্ৰাণোচ্ছলতাৰে য'ত তুমি মোৰ জীৱনৰ গতি হোৱা, জীৱনৰ বাম আৰলিয়ে ছিন্ন ভিন্ন কৰিব খুজিলে মোৰ সোণালী পৃথিৱী, তুমি আকাশৰ বিশালতাৰে আৱৰি লোৱা মোক আৰু আকণ্ঠ পান কৰা জীৱনৰ শত হলাহল, ত্যাগ কৰুণা আৰু মমতাৰ সোণালী সূতাৰে গাঁঠি লোৱা তোমাৰ জীৱন ডেউকা, যাতে কোনো ধুমুহাই স্পৰ্শ কৰিব নোৱাৰে মোক, কোনো দুশ্চিন্তাই নিগাজী কৰিব নোৱাৰে তাৰ ঠিকনা মোৰ পৃথিৱীত, তাৰ বাবে তুমি কেতিয়াবা ব্ৰতবৃক্ষৰ ছাঁ, কাহানিবা নদীৰ ৰত্নগৰ্ভা পলস, আৰু অকস্মাত কেতিয়াবা তুমি হৈ উঠা উদাৰ আকাশ।
1: ধন্যবাদ। আপুনি খুব সুন্দৰকৈ আপোনাৰ মাতৃৰ ওপৰত এই কবিতাটি ৰচিত কৰিছে।
0: আসলে আমাৰ প্ৰত্যেকৰে বাবে মাতৃয়ে এখন আকাশ হয় জানো, হয়, আৰু মাতৃয়ে এখন আকাশ,
1: মাতৃয়ে আকাশ।
0: মই সেইকাৰণে এটো কোনোবা এটা আবেগিক মুহূৰ্তত গুৱাহাটীলৈ যোৱাৰ পিছত যেতিয়া অকলে থাকিবলৈ ললো মাৰ পৰা আঁতৰত, তেতিয়া হয়তো কবিতাটো লিখিছিলো।
1: খুবেই সুন্দৰ হৈছে, ধন্যবাদ। এতিয়া আকৌ আমি সাহিত্যৰ যিহেতু আলোচনা কৰি আছো, মই আপোনাৰ পৰা এতিয়া জানিব বিচাৰিছো, আজিৰ যুৱ সমাজৰ বাবে সাহিত্য কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
0: যুগে যুগে প্ৰতিটো প্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু সাহিত্যই, আমি কথাতে এটা কথা কওঁ যে সাহিত্য সমাজৰ দাপোন। আচলতে সাহিত্যৰ জৰিয়তেই সমাজখন মই ভাবোঁ বিভিন্ন পৰ্যায় অতিক্ৰম কৰি আগবাঢ়ি যায়। আৰু যুৱ প্ৰজন্মৰ বাবে সাহিত্য সদায় প্ৰাসংগিক আৰু অতি গুৰুত্বপূৰ্ণ। মই ভাবোঁ যে সাহিত্যই যুৱ সমাজক বৌদ্ধিকভাৱে, সামাজিকভাৱে আৰু সকলো দিশৰ পৰা সমৃদ্ধ কৰে আৰু জীৱনৰ এটা দিশা দিয়ে। মোৰ বোধেৰে, মোৰ সীমিত জ্ঞানেৰে মই যিখিনি বুজিলোঁ ইমানখিনি সময়ত, যে সাহিত্যই আমাক এটা সঠিক জীৱনৰ দিশা দিব পাৰে।
1: হয়, আপোনাক লিখিবলৈ আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা ব্যক্তি বা ঘটনা কি, সেই বিষয়ে যদি আপুনি শ্ৰোতাসকলক জনায়।
0: লিখিবলৈ অনুপ্ৰাণিত কৰা, মইতো আপুনি যেতিয়া মোক সাহিত্যৰ প্ৰতি অনুৰাগৰ কথা কৈছিল, তেতিয়া মোক শৈশৱৰ এটা কাহিনী মানে এটা ঘটনাৰ কথা কলো
1: কৈছিলে। হয়,
0: মোক লিখিবলৈ আটাইতকৈ বেছি অনুপ্ৰাণিত কৰে মোৰ মায়ে।
1: হয়,
0: মই ছপা আখৰত মোৰ লেখা প্ৰকাশ হোৱাৰে পৰা আজি পৰ্যন্ত মাৰ পৰা সেই প্ৰেৰণাখিনি মই পাই আছোঁ। আৰু মোৰ বহু বন্ধু বান্ধৱ আছে যিয়ে মোৰ লেখা খুব আগ্ৰহেৰে পঢ়ে, আৰু বহু ব্যক্তিৰ সান্নিধ্য এতিয়ালৈকে পাইছোঁ যিসকলে সাহিত্যৰ সৈতে জড়িত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে বিভিন্ন দিশেৰে, তেওঁলোকৰ নিজ নিজ ধৰণেৰে।
1: আমি জানো যে আপুনি বহুতো সাহিত্যিকৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছে, আৰু তেওঁলোকে আপোনাক কেনেদৰে আপোনাৰ লেখাত অনুপ্ৰাণিত কৰিছে?
0: হয়, এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ মই নিজেও খুব ভাল পাম। তাৰমানে মই, আপুনি যিহেতু সাহিত্যিকৰ কথা ক'লে,
1: হয়,
0: মোৰ শৈশৱৰে মই ইতিমধ্যে আপোনাক কৈছিলোঁ যে মৌচাকত প্ৰথম লেখা ওলাইছিল। এই ক্ষেত্ৰত আমাক প্ৰথম কিন্তু অনুপ্ৰাণিত কৰিছিল মৌচাক মামা শান্তনু তামুলীয়ে। আমাক ছপা আখৰত আমাৰ

0: নামবোৰ যেতিয়া ওলাইছিল আৰু ডাকযোগে যেতিয়া আমাৰ বিদ্যালয়ৰ ঠিকনাত মৌচাকখন আহিছিল, সেই অনুভৱটো মানে মই আপোনাক কেইবা ঘণ্টা জুৰি সেই শিহৰণটো কৈ থাকিলেও চাগে সেই শিহৰণটোৰ মই কৈ শেষ কৰিব নোৱাৰিম তাৰ অনুভৱটো। তাৰ পাছতেই মোক বিশেষকে কৈশোৰ মোক খুব মানে মই স্নেহধন্য আছিলো নগেন শইকীয়া ছাৰৰ। মই নগেন শইকীয়া ছাৰক খুব নিকট সান্নিধ্য পাইছিলো আৰু মই ভাবো যে নগেন শইকীয়া ছাৰৰ যি দেৱতুল্য ব্যক্তিত্ব আৰু ছাৰৰ যি ধৰণৰ সমাজমুখী প্ৰতিনিয়ত এটা সচেতন দৃষ্টিভংগী, সেই কথাটোৱে ছাৰ মোক খুব অনুপ্ৰাণিত কৰিছিল। আৰু কেইগৰাকীমান ব্যক্তিৰ মই খুব কম বয়সতে সৌভাগ্যক্ৰমে সান্নিধ্য পাইছিলো আৰু সান্নিধ্য পাইছিলো কিন্তু মোৰ লেখাৰ জৰিয়তে, কোনো ব্যক্তিগত যোগাযোগৰ জৰিয়তে নহয়। সেইটো মোৰ খুব ভাল লগা কথা। যেনে মই লগ পাইছিলো অসমৰ এগৰাকী বিশিষ্ট প্ৰগতিশীল কবি তুষপ্ৰভা কলিতা, তেখেতৰ লগত মোৰ খুব মানে এটা স্নেহপ্ৰায়ণ সম্পৰ্ক আছিল আৰু মই তেখেতক জেঠাই বুলি কৈছিলো। তেখেতে মোক সাহিত্যৰ প্ৰতি, বিশেষকৈ ছিৰিয়াছ সাহিত্যৰ প্ৰতি, সাহিত্য কেৱল কিতাপ পঢ়াটোৱেই যে সাহিত্যৰ প্ৰতি অনুৰাগ নহয়, সমাজ মানুহক সম্পৃক্ত কৰি কিদৰে সাহিত্য পঢ়িব লাগে আৰু সেই ধৰণেৰে আগবাঢ়ি যাব লাগে, সেই ক্ষেত্ৰত খুব অনুপ্ৰাণিত কৰিছিল। মই সান্নিধ্য পাইছিলো আপোনাৰ অৰুপা পতংগীয়া কলিতা। মই অৰুপা বাইদেউৰ নিজকে স্নেহধন্য বুলি ভাবো আৰু এতিয়াও মোৰ এনেকুৱা হয়, মোৰ যেতিয়া খুব যিকোনো সামাজিক কথা, যিকোনো ব্যক্তিগত কথাত যেতিয়া মোৰ অকণমান মনটো বেয়া লাগে, মই যদি 10 মিনিট অৰুপা বাইদেউৰ লগত কথা পাতি দিওঁ মোৰ মনটো সজীৱ হৈ যায়। গতিকে আৰু তেনে বহুজনৰ সান্নিধ্য পাইছো, আচলতে লগ হিচাপে বহুতকেই লগ পাইছো, কিন্তু সান্নিধ্য শব্দটোৱে যিটো বুজায়, এইকেইগৰাকী ব্যক্তিৰ সান্নিধ্যই মোক যথেষ্ট অনুপ্ৰাণিত কৰিছে আৰু মই ভাবো যে তেওঁলোকৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ আছো।
1: নিশ্চয়। আপোনাৰ ৰচনাৰ মূল বিষয়বস্তু সাধাৰণতে কি হয়?
0: সাধাৰণতে মই যিহেতু মূলতঃ প্ৰবন্ধ পাতি বেছিকৈ লিখোঁ, গতিকে বিষয় বুলি ক'বলৈ গ'লে মই সাহিত্য সমালোচনাৰ সৈতে সামান্যভাৱে জড়িত হৈ আছোঁ, গতিকে সেই বিষয়ত মই লিখি ভাল পাওঁ যিহেতু পঢ়া শুনা কৰাৰ এটা অভ্যাস আছে। আৰু আপুনি যদি কয় যে কোনটো বিষয়ত লিখি বেছি নিজে স্বচ্ছন্দ অনুভৱ কৰা বা পূৰ্ণতা অনুভৱ কৰা, তেতিয়া মই এটা কবিতা লিখি ভাল পাওঁ, কিন্তু কবিতা এটা লিখিবৰ কাৰণে সেই নিৰ্দিষ্ট সময়খিনিলৈ বহু অপেক্ষা কৰিব লগা হয় বা কবিতাটো সম্পূৰ্ণ হৈ উঠোঁতেও কেতিয়াবা বহুদিন লাগে। গতিকে মূলতঃ এই দুটা বিধাত লিখি মই ভাল পাওঁ।
1: হয়, আকৌ পুনৰ আপোনাৰ পৰা আপোনাৰ ৰচিত কবিতা এতিয়া আমি শুনিব বিচাৰিছোঁ।
0: ঠিক আছে, মই এইখিনিতে আকৌ এটা স্বৰচিত কবিতা পাঠ কৰি দিওঁ। কবিতাটোৰ শিৰোনাম অলপ হালধীয়াৰ কবিতা। আকাশ আৰু নদীৰ নীলাখিনীৰ দৰেই ভৰুণ হালধীয়াও, সপোন আৰু শূন্যতাৰ মাজত হালধীয়া এডাল ক্ষীণ ৰেখা। গাভিনী পথাৰৰ গোন্ধত চকুবোৰ উজ্বলে, কাটিৰ পথাৰত অহৰ্নিশে জ্বলি থকা মাটি চাকিগছিৰ দৰেই আশাবোৰ সজীৱ। অকাল বাৰিষাৰ হাপিত সেমেকাখিনিত যিকণ আৰ্দ্ৰতা, তোমাৰ কপালত চকুত তাৰেই বিচ্ছুৰিত ৰেঙনি।
1: খুবেই সুন্দৰ হৈছে। এতিয়া আমি জানো যে আপুনি অসম সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, গতিকে আপুনি সম্প্ৰতি তেজপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা শাখা সাহিত্য সভাৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। সেই বিষয়ে আপোনাৰ পৰা অলপ জানিব বিচাৰিছোঁ, আপুনি কেনেদৰে কেতিয়াৰ পৰা জড়িত হৈছে?
0: অসম সাহিত্য সভাৰ লগত জড়িত হৈছিলো মই স্কুলীয়া দিনৰ পৰা।
1: হয়, বহুত সৰুৰে পৰাই জড়িত হৈ আছিলে,
0: কৈশোৰ বুলি ক'ব পাৰে আৰু
1: কৈশোৰ।
0: হয়, সেইখিনি সময়ত মই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ৰামধেনু অনুষ্ঠানটোৰ সদস্য হৈছিলোঁ।
1: হয়,
0: আৰু একমাত্ৰ লেখা মেলা কৰাৰ সেই অভ্যাসটোৰ বাবেই হয়তো মই ৰামধেনু অনুষ্ঠানটোত জড়িত হোৱাৰ সুযোগ পাইছিলোঁ।
1: হয়,
0: আৰু পৰৱৰ্তী সময়ত স্থানীয়ভাৱে মই আজি প্ৰায় 10 বছৰমান আগতে 2015 চনত মই তেজপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা শাখা সাহিত্য সভাৰ সৈতে জড়িত হ'লোঁ একেবাৰে সাধাৰণ সদস্য হিচাপে। আৰু এই ক্ষেত্ৰত মোৰ প্ৰেৰণাৰ স্ৰোত আছিলে, আপোনালোকে জানিব, তেজপুৰৰ এগৰাকী কৃতি শিক্ষয়িত্ৰী, তেখেতে ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছিলে, শশী প্ৰভা দেৱী। সেই শশী জেঠাইয়ে প্ৰথম মোক পদ্মনাথ গোহাঁই বৰুৱা সাহিত্য সভাৰ সাধাৰণ সদস্য কৰিছিলে। তাৰপিছত যোৱা 10 বছৰত ক্ৰমে একেবাৰে সাধাৰণ সদস্যৰ পৰা কাৰ্যনিৰ্বাহকৰ সদস্য, কেইবাটাও কাৰ্যকাল সহকাৰী সম্পাদক, এই পৰ্যায়টো পাৰ কৰি আহি এতিয়া মই অসম সাহিত্য সভাৰ এটা স্বীকৃতিপ্ৰাপ্ত স্বৰ্ণ শাখা পদ্মনাথ গোহাঁই বৰুৱা সাহিত্য সভাৰ সম্পাদক।
1: আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ তেজপুৰ কেন্দ্ৰৰ ফালৰ পৰা।
0: মই ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰৰ ভাষাত মই অসম সাহিত্য সভাৰ ৰাজ্যখনৰে আটাইতকৈ কম বয়সীয়া সম্পাদকেই হয়তো হ'ম আৰু, কিন্তু এই ক্ষেত্ৰত মোক আটাইতকৈ অনুপ্ৰাণিত কৰিছে সেই শাখা সাহিত্য সভাখনৰ সদস্যসকলে। আমাৰ শাখা সাহিত্য সভাৰ উপদেষ্টা গুণকান্ত বৰুৱা, এতিয়াৰ যিজন সভাপতি নৰেন চন্দ্ৰ গোস্বামী, বা ডক্টর

0: কৃষ্ণা শৰ্মা, এই ধৰণৰ মানুহখিনি, ৰাণু হাজৰিকা বাইদেউ আমাৰ প্ৰাক্তন সভানেত্ৰী, এইসকল ব্যক্তিৰ সান্নিধ্যত থাকিবলৈ পাই মোৰ এটা কথা হৈছে যে নীতি নিষ্ঠভাৱে অসম সাহিত্য সভাৰ সংবিধানখনক শ্ৰদ্ধা কৰি আগবাঢ়ি যোৱাত মই যথেষ্ট উৎসাহ পাইছোঁ। আৰু আমাৰ কাৰ্যকালটোত আমি তেজপুৰীয়া ৰাইজৰ সহযোগত আমি কেইবাটাও খুব তাৎপৰ্যপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ আৰু ভৱিষ্যতেও আমাৰ যথেষ্ট পৰিকল্পনা আছে। মই বিশেষকৈ যিহেতু 10 বছৰ ধৰি সাহিত্য সভাৰ ভিতৰচৰাৰ গোটেই সাংবিধানিক কথাবোৰ বুজি ললো, গতিকে আগবাঢ়িবলৈ বিশেষ অসুবিধা পোৱা নাই, সকলোৰে সহযোগত ভালভাৱে গৈ আছে।
1: হয়, নিশ্চয়। আমি জনাত আপুনি গ্ৰহণ কৰা বহু বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ অসমীয়া কাকত আলোচনীত প্ৰকাশ হৈছিল।
0: হয়,
1: সেইসমূহ বেছ জনপ্ৰিয় হৈছিল। সেই বিষয়ে কিছু কথা আপুনি যদি জনায় আমাৰ শ্ৰোতাসকলে শুনি নিশ্চয় ভাল পাব।
0: হয়, এইটো গুৰুত্বপূৰ্ণ তথ্য এটাই আপুনি দিছে, কিন্তু জনপ্ৰিয় হৈছিল নে নাই নাজানো, কিন্তু অসমৰ পাঠক সমাজলৈ মোৰ এটা পৰিচয় গৈছিল। আৰু সেইখিনি সময়ত আচলতে এটা কথা হৈছিল, নৱম শ্ৰেণীত পঢ়ি থাকোঁতে মই নিয়মীয়াকৈ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, বিশিষ্ট উপন্যাসিক, তেখেত তেতিয়া নিয়মীয়া বাৰ্তা কাকতখনৰ সম্পাদক হৈ আহিছিল আৰু মোৰ প্ৰথম লেখাটো ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী সম্পাদিত নিয়মীয়া বাৰ্তাত প্ৰকাশ হৈছিল। মই মানে লতা মংগেশকাৰৰ সাংঘাতিক ভক্ত, তেখেতৰ খুব অনুৰাগী। লতা মংগেশকাৰৰ জন্মদিন 28 ছেপ্টেম্বৰ, সেইদিনা মোৰ এটা লেখা সেই উদ্দেশ্য কৰি মই লিখিছিলোঁ। সেই লেখাটো মানে নিয়মীয়া বাৰ্তাত খুব ধুনীয়াকৈ প্ৰকাশ হৈছিল, এক সুৰময় জীৱনৰ অসামান্য বিস্তৃতি বুলি। তাৰপিছত ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ছাৰে মোক দায়িত্ব দিলে এক প্ৰকাৰ, যে অসমৰ বৰেণ্য ব্যক্তিসকলৰ বিষয়ে যদি তুমি এটা ছিৰিজ লিখিব পাৰা খুব ভাল হয়, তোমালোক নতুন ল'ৰা ইয়াতে চেষ্টাটো কৰাচোন, হাতে খুৰি বুলি আমি যাক কওঁ। আৰু
1: তেনেকৈ তেওঁ আপোনাক উৎসাহ দিছিলে,
0: যথেষ্ট উৎসাহ দিছিলে। আৰু তেতিয়া সোমবাৰৰ এটা পৃষ্ঠা ছাৰে আমাক দিছিলে, ব্যক্তি সময় সাধনা বুলি। তাত মই অসমৰ বহু বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ, বীৰেন্দ্ৰনাথ দত্ত ছাৰ, ডক্টৰ লক্ষ্মীৰা দাস, তুষপ্ৰভা কলিতা, ডক্টৰ অনিমা গুহ, এনে বহু বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ লৈছিলোঁ। সেইসমূহ প্ৰকাশ পাইছিল অসমৰ মানে আমাৰ তেজপুৰৰ মৃণালী চেতিয়া বাইদেউ, নলিনীকান্ত বৰুৱা, গীতা উপাধ্যায় বাইদেউ, এইসকলৰ বিষয়ে মই লিখা বহু প্ৰবন্ধ পাতি সেই সময়ত বাতৰি কাকতখনত প্ৰকাশ হৈছিল। সেই কথাটো মোৰ কাৰণে যথেষ্ট প্ৰেৰণাদায়ক আছিল। আৰু পৰৱৰ্তী সময়ত বুধবাৰৰ এটা কলমত ছাৰে নিয়মীয়াকৈ লিখাৰ মানে প্ৰেৰণা দিছিল, সেইটোতো বিভিন্ন বিষয়ত লিখিবলৈ মই সুযোগ পাইছিলোঁ। আৰু দুগৰাকী ব্যক্তি এই ক্ষেত্ৰত নাম ল'ব লাগিব, নন্দিনী বুলি এখন যে মহিলা আলোচনী আছে,
1: নন্দিনীৰ
0: বেছ জনপ্ৰিয়। আৰু সেই সময়ত মানে কভিডৰ আগত চাৰ্কুলেশ্যনবিলাক বহুত বেছি আছিলেতো আলোচনীসমূহৰ, সেই নন্দিনী আলোচনীৰ এগৰাকী কাৰ্যবাহী সম্পাদক আছে, তেখেতৰ নাম টুনা গৌতম। সেই টুনাবাই সেই সময়ত মোৰ বহু লেখা তেখেতে এক প্ৰকাৰ কৈ কৈও লিখাইছিলে যে অমুকৰ ইণ্টাৰভিউ এটা মানুহ ল'ব লাগিছিল, তুমি পাৰা নেকি। তাৰপিছতে আৰু এগৰাকী ব্যক্তি আছিলে বিস্ময় আৰু প্ৰিয় সখীৰ সম্পাদক শশী ফুকন, তেখেত এতিয়া প্ৰয়াত, তেখেতে যথেষ্ট উৎসাহ দিছিল মোক এই ক্ষেত্ৰত। আৰু সেই সময়ত মানে মই আজি সেই কথাটো স্মৰণ কৰি ভাল পাওঁ, মই তেতিয়া অলপ বয়স হিচাপেতো সৰু যথেষ্ট, মই ইয়াৰ পৰা গৈ গুৱাহাটীত মই যে নাম ক'লো, অনিমা বাইদেউ, তুষপ্ৰভা কলিতা, এই মানুহখিনিক লগ কৰি তেখেতসকলৰ সাক্ষাৎকাৰ লৈছিলোঁ। তাৰ ভিতৰত আৰু কেইগৰাকীমান ব্যক্তি আছিলে, পদ্মশ্ৰী এলি আহমেদ, তাৰপিছতে শাৰদী শইকীয়া, শাৰদী শইকীয়া তেতিয়া নতুনকৈ সংগীত নাটক একাডেমী বঁটা পাইছে। এলি বাইদেউক ইয়াৰ পৰা তেখেতৰ হেঙৰাবাৰী হাউচিং কমপ্লেক্সৰ ঘৰত মই গৈ পেলাই সাক্ষাৎকাৰ লৈছিলোঁ আৰু মোৰ এতিয়াও মনত পৰে। সেই সাক্ষাৎকাৰটো লৈ তেখেতৰ ঘৰৰ পৰা ওলাওঁতে মোৰ ৰাতি 10:30 বাজিছিল, পৰৱৰ্তী সময়ত সেইটো খুব ভালকৈ প্ৰকাশ হৈছিল। আৰু তেনে বহু স্মৃতি শৈশৱৰ আছে, কৈশোৰৰ বিশেষকৈ আছে, আৰু সেই স্মৃতিসমূহ খুব মানে ভাল লগা, আৰু এতিয়াতো খুব ভাল লাগে। আৰু বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিয়ে কিন্তু সেই সময়ত যথেষ্ট উৎসাহিত কৰিছিল। শাৰদী বাইদেউৰ সাক্ষাৎকাৰটো মই গ্ৰহণ কৰিবলৈ যেতিয়া মোক দায়িত্ব দিয়া হ'ল, মোৰ এতিয়াও মনত পৰে, মই তেতিয়া স্কুলত পঢ়ি থকা ছাত্ৰ আৰু শাৰদী শইকীয়াই 3 দিন দৈনিক 2 ঘণ্টাকৈ মোক টেলিফোনত সাক্ষাৎকাৰ দিছিলে। সেই গোটেই সাক্ষাৎকাৰটো বাইদেউৰ মই পিছত প্ৰকাশ কৰিছিলোঁ, খুব পাহৰিব নোৱাৰা স্মৃতি আছিল।
1: হয়, নিশ্চয়। এজন যুৱ সাহিত্যিক হিচাপে মই আপোনালৈ এটি প্ৰশ্ন আগবঢ়াইছোঁ এই অনুষ্ঠানৰ জৰিয়তে। ছ'চিয়েল মিডিয়া অৰ্থাৎ সামাজিক মাধ্যমে যুৱক যুৱতীসকলৰ সাহিত্যৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায় বুলি আপুনি ভাবে?
0: হয়, এইটো কথাটো ক'বলৈ গ'লে প্ৰতিটো বস্তুৰে বা প্ৰতিটো দিশৰেতো এটা ধনাত্মক বা এটা ঋণাত্মক দিশ থাকে।
1: হয়,
0: আৰু সামাজিক মাধ্যম বুলি কোৱাৰ লগে লগে আজি সচৰাচৰ আজিকালি এনেকুৱা হৈছে, আমি অলপ নেতিবাচক কথা বতৰাবোৰলৈ বেছিকৈ যাওঁগৈ সামাজিক মাধ্যমত। কিন্তু মই এটা কথা যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে অনুভৱ কৰোঁ যে সামাজিক মাধ্যমে আমাক যথেষ্ট সমৃদ্ধও কৰিছে,
1: হয়,
0: আৰু বহু নীৰৱ সাধক বা এটুকুৰ নিৰ্দিষ্ট ঠাইত খুব নীৰৱে নিজৰ কামখিনি কৰি থকা এগৰাকী ব্যক্তিক সামাজিক মাধ্যমে এইটো

0: বুটলি ৰাইজৰ মাজলৈ লৈ আহিছে। এটা একেবাৰে সৰু মই উদাহৰণ আপোনাক দিওঁ, এতিয়া যে লোকগীতৰ শিল্পী হিচাপে যে বেছ জনপ্ৰিয় হৈছে, বিভিন্ন টেলিভিশ্যন চেনেললৈ নিমন্ত্ৰিত যে হৈছে মাতৃকন্যা এটা জ্যোতি, যে মধুস্মিতা মেধি আৰু তেওঁৰ মাক সাবিত্ৰী মেধি, লোকগীতৰ জৰিয়তে তেওঁলোক যে খুব চৰ্চালৈ আহিছে, আজি তেওঁলোককতো সামাজিক মাধ্যমেই প্ৰথম পোহৰলৈ আনিলে নহয় জানো। আৰু তেনেকুৱা বহু লোকশিল্পী আছে, সাহিত্যৰ সাধক আছে, ক্ৰীড়াবিদ আছে, যিসকল লোকচক্ষুৰ পৰা আঁতৰি থাকে সচৰাচৰ, তেখেতসকলক এটা মৰ্যাদা দিছে, তেখেতসকলক আগবঢ়াই আনিছে, বা আমাৰ সৈতে সেই বিস্ময়কৰ প্ৰতিভাসকলক পৰিচয় কৰাই দিছে, যিটো আমাৰ প্ৰজন্মৰ বাবে প্ৰেৰণাও হৈছে। গতিকে সামাজিক মাধ্যমক আৰু আজিৰ এই তথ্য প্ৰযুক্তিৰ যুগত সামাজিক মাধ্যমক আঁতৰাই থৈতো আমি কিবা এটা ভাবিব নোৱাৰোঁ, মানে অলাগতিয়াল কথা হ'ব। আৰু সাহিত্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে সামাজিক মাধ্যমৰ জৰিয়তেই এই যে অৰ্ধ আকাশ বুলি এটা সামাজিক মাধ্যমৰ গোট আছে নহয়, ফেচবুক গ্ৰুপ, সেই গ্ৰুপটোৰ জৰিয়তে কিমান ভাল ভাল লেখা মেলা প্ৰকাশ হৈছে নাৰীসকলৰ নহয় জানো। আৰু আমি যে শেহতীয়াকৈ খুব চৰ্চা কৰি আছোঁ তেজপুৰ বিশ্ববিদ্যালয়ক লৈ কৌশিক নন্দন বৰুৱাই যিখন নিৰিবিলি উপন্যাসখন লিখ, বা আমাৰ ইন্দ্ৰাণী শৰ্মাৰ অৰ্ণৱাস্থা আৰু জে ই চি বুলি যিখন উপন্যাস, গ্ৰন্থকেইখন আজি যে সাহিত্যৰ জগতলৈ তেওঁলোক যে আগবাঢ়ি আহিল, তেওঁলোকৰ যে এটা পৰিচয় হ'ল, সেইটো নিঃসন্দেহেতো সামাজিক মাধ্যমৰ জৰিয়তেই হ'ল। সকলো সামাজিক মাধ্যমত প্ৰকাশিত লেখা মেলা আপোনাৰ মোৰ প্ৰিয় নহ'ব পাৰে, ছপা গ্ৰন্থওতো সকলো আমাৰ প্ৰিয় নহয়,
1: প্ৰিয় নহয়,
0: গতিকে সামাজিক মাধ্যমৰ প্ৰত্যেকটো লেখাই বা প্ৰত্যেকটো বস্তুৱে আমাৰ প্ৰিয় নহ'ব পাৰে। কিন্তু সেই হোমেন বৰগোহাঁই ছাৰে ক'বৰ দৰে কবি অকবি বিতৰ্কৰ সময়ত যে ছাৰে কৈছিলে যে বন্দুক নলৈ যে কলমটো লৈছে, গতিকে সেই যে চৰ্চাটো সামাজিক মাধ্যমে যে ইংৰাজীত ক'বলৈ গ'লে প্লেটফৰ্মখন যে বহুতক দিছে, সেইটোতো খুব তাৎপৰ্যপূৰ্ণ কথা। কিন্তু তাতে আৰু এটা কথা আছে, সামাজিক মাধ্যমটো বহু সময়ত ব্যক্তিগত প্ৰচাৰ আৰু অলপ ব্যক্তিগত আক্ষেপ, অভিযোগ, আক্ৰোশ এইবোৰ উপস্থাপনৰ মাধ্যম যেতিয়া হৈ পৰে, সেইটো খুব ক্ষতিকাৰক। সামাজিক মাধ্যমত কোনোবাই দিয়া এটা মন্তব্য, কাৰোবাৰ এটা মতামত, সেইটোৰ সৈতে মোৰ দ্বিমত বা অন্যমত থাকিব পাৰে, কিন্তু তাৰ অৰ্থ এইটোতো নহয় যে তেখেতক আক্ৰমণ কৰি নেতিবাচক কিছুমান কমেণ্ট কৰি মই নিজৰ দ্বিমতটো প্ৰকাশ কৰিম বা অন্যমতটো প্ৰকাশ কৰিম। যেতিয়াই কথাবোৰ এই ধৰণৰ পৰ্যায় এটালৈ গুচি যায়, তেতিয়াই আচলতে সামাজিক মাধ্যমৰ প্ৰতি সকলো সুচাৰ হৈ পৰে নহয় জানো। আৰু আচলতে মই এটা ভাবোঁ, কোনোবাই যদি কাৰোবাৰ এটা মতত অমিল হৈ নেতিবাচক কমেণ্ট কৰিছে, মন্তব্য দিছে, সেইটো সেই ব্যক্তিগৰাকীৰহে পৰিচয় আচলতে। গতিকে মই ভাবোঁ অলপ আমি সমাজমুখী হৈ আৰু বহল উদাৰ দৃষ্টিভংগীৰে যদি সামাজিক মাধ্যমটো গ্ৰহণ কৰোঁ, সেইটো খুব প্ৰয়োজনীয় বস্তু, খুব তাৎপৰ্যপূৰ্ণ বস্তু আৰু সাম্প্ৰতিক সময়তো অতি প্ৰাসংগিক বস্তু।
1: হয় নিশ্চয়, আমি জানো যে আপুনি বহুতো গল্প আৰু প্ৰবন্ধ ৰচনা কৰে, কিন্তু যিহেতু আমাৰ আজি যুৱবাণী অনুষ্ঠানৰ সময় সীমিত, সেয়েহে মই আজি আপোনাৰ পৰা আকৌ আপোনাৰ কবিতা এটি শুনিব বিচাৰিছো।
0: কবিতা শুনিব?
1: হয়,
0: আপুনি ঠিকেই কৈছে, প্ৰবন্ধৰ সংখ্যাটো অকণমান বেছি, কবিতাৰ সংখ্যাটো ইমানেই তাকৰ যে আপুনি আৰু তিনিবাৰমান মোক কবিতা শুনাওক বুলি ক'লে কবিতাৰ ষ্টকটো শেষ হৈ যাব।
1: পৰৱৰ্তী সময়ত আমি আপোনাৰ পৰা আপোনাৰ ৰচিত গল্প আৰু প্ৰবন্ধ শুনিম বুলিও আমি আশা কৰিলোঁ।
0: বাৰু, মই যিহেতু আপুনি কবিতাৰ কথা কৈছে আৰু আমি আকাশবাণীৰ সময়ৰ কথাটো চাব লগা
1: হয়,
0: মই ঠিক কবিতা এটা মনৰ ওচৰৰ সৰু কবিতা এটা পাঠ কৰিছোঁ। কবিতাটোৰ নাম স্থিতি। তোমাক বিদায় দিবৰ বেলিকা জগতৰ সমস্ত এন্ধাৰে যেন স্থিতি লৈছিল মোৰ দুচকুত, পোহৰৰ বাবে আকুল হৈ থকা মোৰ সমস্ত প্ৰাৰ্থনা বিলীন হৈছিল তোমাতেই। তুমি গুচি যোৱাৰ ক্ষীণ বাটটো এতিয়াও সেউজীয়া, তথাপিওচোন কিবা এটা শূন্য, তুমি স্থিতি লোৱা ফুলপাহৰ অসহায় হাহাকাৰখিনি সামৰি ৰখাৰ স্বাৰ্থত মই মোৰ সমস্ত কঠোৰতা সক্ৰিয় কৰি তোমাক ঠেলি দিলোঁ এন্ধাৰৰ পথলৈ, তুমি মোৰ দূৰৰ পৰাই বুকু জোৰাবা। একেবাৰে সৰু কবিতা এটা আৰু অকণমান মোৰ মনৰ ওচৰৰ কবিতা, সেইকাৰণে আপোনাক শুনালোঁ আপুনি কোৱাত।
1: খুবেই সুন্দৰ হৈছে। আপোনাৰ প্ৰিয় সাহিত্যিক কোন আৰু তেওঁক আপুনি কিয় ভাল পায়?
0: প্ৰিয় সাহিত্যিক বুলি পোনে পোনে ক'বলৈ গ'লে অকণমান অসুবিধা এটা হয়, তথাপি মই দুই তিনিগৰাকী যিকেইগৰাকীৰ লেখা মোৰ খুব প্ৰিয়, মই তেনেকৈ আপোনাক ক'বলৈ গ'লে মই প্ৰথমেই ক'ম মহাশ্বেতা দেৱীৰ লেখা মই খুব ভাল পাওঁ। আৰু মহাশ্বেতা দেৱী আৰু মামণি ৰয়ছম গোস্বামী, এওঁলোক দুয়োগৰাকীৰে সাহিত্য মই যিকোনো মুহূৰ্তত পঢ়িবলৈ উৎসাহিত, আৰু মই যিকোনো মানে দ্বন্দ্বৰ সময়ত মই মহাশ্বেতা দেৱী বা মামণি ৰয়ছম গোস্বামীৰ ৰচনা এখন উলিয়াই লওঁ আৰু মই অনায়াসে তাৰ উত্তৰ পাই যাওঁ। মই মহাশ্বেতা দেৱীক খুব শ্ৰদ্ধা কৰোঁ, মামণি ৰয়ছম গোস্বামীকো খুব শ্ৰদ্ধা কৰোঁ। মই এটা অনুভৱ কৰোঁ যে তেওঁলোকৰ সাহিত্য আৰু তেওঁলোকৰ ব্যক্তিত্ব বিপৰীত মেৰুত অৱস্থান কৰা বস্তু নহয়, তেওঁলোকৰ ব্যক্তিত্ব, আদৰ্শ আৰু সাহিত্য এটা মেৰুত আৰু মেৰুদণ্ড পোন হৈ থিয় হৈ থকা সম্পদ। গতিকে মই দুয়োগৰাকীৰ লেখা খুব ভাল পাওঁ। আৰু এতিয়া অন্য কথাত

0: ক'বলৈ গ'লে হোমেন বৰগোহাঁই ছাৰ, তেখেতৰ যিকোনো জীৱনমুখী ৰচনা মোৰ খুব প্ৰিয়। ছাৰৰ উপন্যাসকেইখন মোৰ বিশেষকৈ প্ৰিয়। মণিকুন্তলা ভট্টাচাৰ্য ঔপন্যাসিক হিচাপে খুব জনপ্ৰিয়, কিন্তু মণিকুন্তলা ভট্টাচাৰ্যৰ কবিতা মই সাংঘাতিক ভাল পাওঁ। মণিকুন্তলা ভট্টাচাৰ্যৰ কবিতা মূল্যায়ন হোৱা নাই, কিন্তু সময়ে সেইখিনিৰ মূল্যায়ন কৰিব। আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস, আৰু এগৰাকী ব্যক্তিৰ নাম মই নকলে খুব অসম্পূৰ্ণ হৈ থাকিব, তেখেতে এতিয়াও খুব সক্ৰিয়তাৰে লিখি আছে, অৰূপা পতংগীয়া কলিতাৰ যিটো সমাজ দৃষ্টি, মই সেইটো খুব শ্ৰদ্ধা কৰোঁ। আৰু অৰূপা পতংগীয়া কলিতাৰ সৈতে মোৰ সম্পৰ্কৰ কথা কৈছোঁৱেই, কিন্তু অৰূপা বাইদেউৰ এতিয়াও তেওঁৰ অয়নান্ত তগৰ, ফেলানীৰ জোনৰ মা, এই চৰিত্ৰবোৰ মোৰ মানে মনৰ খুব নিভৃত কোণত সজীৱ হৈ আছে। তেখেতৰ ৰণথলীগড়ত কিহৰ শব্দ বুলি গল্প এটা বহুত দিনতে পঢ়িছিলোঁ আমি, একদম মানে পঢ়িবলৈ আৰম্ভ কৰোঁতেই, বা তাৰ যিটো আন্দোলন সেইটো এতিয়াও মই মনৰ মাজত লৈ ফুৰোঁ।
1: এতিয়া আপুনি স্মৃতি কঢ়িয়াই
0: একেবাৰে সাংঘাতিক, মই যেতিয়াই মানে সাহিত্য বুলি কয় মোৰ অৰূপা বাইদেউৰ সেই গল্পবোৰ, বিশেষকৈ দেওপাহাৰৰ ভগ্নস্তূপত সংকলনটো বা মৰুভূমিত মেনকা আৰু অন্যান্য এই ধৰণৰ সংকলন যিবোৰ গল্প মই খুব উৎসাহেৰে মানে পঢ়ো এতিয়াও আৰু মনৰ মাজত কঢ়িয়াই ফুৰিছো।
1: হয়, সাহিত্য ৰচনাৰ ক্ষেত্ৰত আপোনাৰ ভৱিষ্যতে কি কি পৰিকল্পনা আছে, আৰু কিবা বিশেষ গ্ৰন্থ বা ৰচনা আপুনি এতিয়া বৰ্তমান আপুনি জড়িত হৈ আছে নেকি, সেই বিষয়ে অলপ কওকচোন।
0: আচলতে যোৱা কেইবছৰমান, বিশেষকে পষ্ট কভিড যিটো পিৰিয়ড, সেই পিৰিয়ডটো, সেই সময়খিনি মোৰ ব্যক্তিগত জীৱনৰ কাৰণেও অলপ খুব জটিল। সেইখিনি সময়তে মোৰ অলপ পিতৃ অসুস্থ হ'ল, তেখেত ঢুকাল, গতিকে মই কিছুমান ঘৰুৱা কাম কাজত ইমান ব্যস্ত হৈ গ'লো, যিহেতু মই ঘৰৰ একমাত্ৰ সন্তান, গতিকে সৃষ্টিশীল কামখিনি মোৰ অলপ, কিন্তু মই অনুভৱ কৰোঁ যে এতিয়া অলপ মানে গতিটো তাৰ খুব মন্থৰ হৈছে, মই যেনেকে সময় দিব লাগিছিল সময় দিব পৰা নাই। তাৰ মাজতো সৰু সুৰাকে কিছুমান বিদ্যায়তনিক কাম কৰি আছো, আৰু মোৰ মানে এটা কথা হৈছে, মোৰ হাতত কেইখনমান খুব গুৰুত্বপূৰ্ণ কিতাপ সম্পাদনাৰ মোৰ দায়িত্বত আছে, সেইকেইখনৰ কামতেই এতিয়া মই লাগি আছো। কেইবাগৰাকীও বিশেষ ব্যক্তিৰ কেইখনমান গ্ৰন্থ, তেখেতসকলৰ ধৰক অভিনন্দন গ্ৰন্থ, আৰু তেওঁলোকে খুব আস্থাৰে সেই কামটো মোৰ হাতত দিছে, মানে ধন্যবাদ, সেই কাম
1: জ্ঞাপন কৰিছো,
0: ধন্যবাদ, সেই কামখিনি মই মানে আগবঢ়াই নি মই ভাবিছো সোনকালে শেষ কৰিব পাৰিলে মই অকণমান নিজা কামত একানপতীয়াকে আৰু লাগিব পাৰিম।
1: আপোনাৰ কিবা তেনেকুৱা গ্ৰন্থ প্ৰকাশ পাইছে নেকি?
0: গ্ৰন্থ হিচাপে মোৰ মৌলিক গ্ৰন্থ এতিয়ালৈকে কৰাৰ সাহটো মই কৰিব পৰা নাই, এতিয়া সেইটো কৰিলে মৰ্ষা হ'ব, কিন্তু নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াই মোৰ দ্বাৰা অনুদিত তিনিখন শিশু গ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰি উলিয়াইছে, সেইখনেই শান্তনু তামুলী ছাৰৰ তৎপৰতাতে হৈছিলে, সেইকেইখন প্ৰকাশ হৈছে, আৰু এইখনো মোৰ দ্বাৰা সম্পাদিত কিতাপ প্ৰকাশ হৈছে,
1: খুবেই ভাল খবৰ।
0: হয়, সেইকেইখন অসমৰ পাঠক সমাজে ভাল হোৱা বুলি কয়, আৰু এতিয়া ভৱিষ্যতৰ মোৰ পৰিকল্পনা কেইটা যদি সাৰ্থক হয় হ'ব বুলি মই দৃঢ় বিশ্বাসী বাৰু, সেইকেইখন হ'লে আৰু কেইটামান ভাল কাম পাঠকৰ হাতত পৰিব বুলি মই আশা কৰিছোঁ।
1: হয়, নিশ্চয়। ইমান সুন্দৰকৈ আমি আজি আপোনাৰ সাহিত্যৰ চৰ্চাৰ বিষয়ে আমি আলোচনা কৰিছো, আমি আশা কৰোঁ শ্ৰোতাই অনুষ্ঠান শুনি নিশ্চয় ভাল পাব।
0: মোৰ কিন্তু ব্যক্তিগতভাৱে মোৰ খুব ভাল লাগিলে,
1: হয়,
0: আকাশবাণী তেজপুৰ খুব ঐতিহ্য থকা এটা অনুষ্ঠান, ইয়াৰ ষ্টুডিঅ'ত আপোনাৰ সৈতে বহিবলৈ পাই মোৰ খুব ভাল লাগিল।
1: হয়, যিহেতু আমাৰ অনুষ্ঠানৰ সময় সীমিত, আমাৰ বহুতো আলোচনা ৰৈয়ে গৈছে, তথাপিও আমি অনুষ্ঠানৰ শেষত আপোনাৰ এটি সুন্দৰ স্বৰচিত কবিতা শুনি অনুষ্ঠানটি সামৰিব বিচাৰিছো।
0: আমি অকণমান আগতে মহাশ্বেতা দেৱীৰ কথা পাতিলো, আৰু খুব তাৎপৰ্যপূৰ্ণ কথা হ'ল যে মহাশ্বেতা দেৱীৰ এই বছৰ জন্ম শতবৰ্ষ চলি আছে, গতিকে মহাশ্বেতা দেৱীৰ বিষয়ক মোৰ এটা কবিতা আছে, মই কবিতাটো পাঠ কৰিছো।
1: হয়, নিশ্চয়।
0: কবিতাটোৰ শিৰোনাম মহাশ্বেতা। শব্দবোৰে খেপিয়াই ফুৰে এন্ধাৰতো তোমাৰ সাহসী দুহাত, এবুকু তমসাত দগ্ধ তোমাৰ সেউজীয়া সপোন, মানুহক ভালপোৱা বাবেইতো বুকু পাতি লোৱা জীৱনৰ কঠিন বাস্তৱ, তোমাৰ শব্দৰ জুয়ে অহৰ্নিশে সামৰি লয় মানুহৰ কেঁচা যন্ত্ৰণা, দগ্ধ বুকুৰ একোণত অনবৰত ওলমি থাকে বিবৰ্ণ মুখৰ হাঁহিবোৰ, পঢ়া মেজৰ শাৰী শাৰী কিতাপৰ প্ৰচ্ছদত তুমি আৱিষ্কাৰ কৰা একোযোৰ হেতা চকু, সিহঁতৰ কংকাল সাৰ দেহৰ অৱশিষ্টখিনিত তুমি বাকি দিব খোজা সমস্ত সঞ্জীৱনী, প্ৰাণহীন চকুবোৰত তুমি আঁকি দিব খোজা সেউজ আগন্তুকৰ এটা জীয়া সপোন, আৰু অকস্মাত থিয় হোৱা তুমি খুলি দিয়া কোঠাৰ সকলো খিৰিকী, যাতে সৌ সুদূৰত নিনাদিত কান্দোনে চুচুৰময় কৰি দিব পাৰে পৃথিৱীৰ সকলো লেখকৰ কোঠা, নাৰীত্বৰ সমস্ত কোমলতা আজুৰ মাৰি আঁতৰাই মাত্ৰ মমতাখিনি তুমি সামৰি লোৱা আচলত, আৰু খোজ লোৱা সেই জীৱনৰ বাটলৈ যাক তুমি সেউজীয়া কৰিব খোজা, আৰু যেতিয়া মই তোমাক বিচাৰি আহোঁ তুমি আখৰবোৰলৈ আঙুলিয়াই দিয়া আৰু কোৱা সিহঁতেই তোমাক সামৰি ৰাখিছে নিৰৱতাত।
1: ধন্যবাদ, খুবেই সুন্দৰ হৈছে। আজিৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিছে। আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ বহু সময় দি আমাক আজি যুৱ সাহিত্য সম্পৰ্কে বহুতো জানিবলগীয়া

যুৱবাণী শুনিলে। এই আকাশবাণী তেজপুৰ, এতিয়া শুনাবলৈ লৈছোঁ দিলীপ শৰ্মাৰ কণ্ঠত কেইটিমান বিষ্ণুৰাভাৰ গীত।

0: ইমানপুৰে শ্ৰোতাসকলে দিলীপ শৰ্মাৰ কণ্ঠত বিষ্ণুৰ পৰা গীতকেইটি শুনিলে। এই আকাশবাণী তেজপুৰ, এতিয়া দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু News@9 শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সে সমাচার সন্ধ্যা কে সাথ মই মুনীশ শর্মা। মুখ্য সমাচার, ভারত ने 1 अरब से

আগ্ৰহৰে আপোনালোকে বাট চাই থাকে। সেই সময় নষ্ট কৰি সময় নষ্ট নকৰি আমাৰ প্ৰথমটি বাৰ্তা আমি পঢ়িবলৈ লৈছোঁ। এই বাৰ্তাটি প্ৰেৰণ কৰিছে সংযুক্ত অনাতাঁৰ শ্ৰোতাসংঘ অসমৰ হৈ নীতা ভূঞা, ভাৰতী, পূজা, শংকৰজ্যোতি, ৰুণু বৰগোহাঁই, কৰিশ্মা আৰু মানসজ্যোতি কটকীয়ে। তেওঁলোকে লিখিছে, নমস্কাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ বিষয়ববীয়ালৈ আমাৰ আন্তৰিকতাপূৰ্ণ ওলগ জনাইছোঁ। এই কেন্দ্ৰ আমি নিয়মীয়া শ্ৰোতা। শালি খেতিৰ ব্যস্ততাৰ বাবে বহুদিন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা নাছিলোঁ। আমাৰ বাবে সুধাকণ্ঠৰ শংকৰে শিশু নামৰ কঠীয়া শীৰ্ষক গীত দি প্ৰচাৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ বাৰ্তাটিৰ বাবে আৰু আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সুধাকণ্ঠৰ কণ্ঠত ৰসানন্দ গগৈৰ কথা আৰু সুৰৰ এই গীতটি। শুনকচোন।

মূৰ্চনা অনুষ্ঠানৰ পৰৱৰ্তী বাৰ্তাটি পঢ়িবলৈ লৈছোঁ। প্ৰতি মূৰ্চনা নমস্কাৰ গ্ৰহণ কৰিব। মোৰ ভাল লগা কেন্দ্ৰটোৰ নাম তেজপুৰ কেন্দ্ৰ। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বৰ মৰমৰ। অনুষ্ঠানবিলাক শুনি বহু নজনা কথা জানিব পাৰিছোঁ।

মূৰ্চনা অনুষ্ঠানৰ পৰৱৰ্তী বাৰ্তাটি পঢ়িবলৈ লৈছোঁ। প্ৰতি মূৰ্চনা নমস্কাৰ গ্ৰহণ কৰিব। মোৰ ভাল লগা কেন্দ্ৰটোৰ নাম তেজপুৰ কেন্দ্ৰ। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বৰ মৰমৰ। অনুষ্ঠানবিলাক শুনি বহু নজনা কথা জানিব পাৰিছোঁ। আজি মূৰ্চনা অনুষ্ঠানৰ যোগেদি এটি গীত শুনিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ কণ্ঠৰ মায়া মাথো মায়া। গীতটো ধেমাজি মাছখোৱাৰ অৰুণ হাতীবৰুৱা, যজ্ঞেশ্বৰ শইকীয়া, ঋণুমণি কোঁচ, গোবিন দত্ত, মোলান দত্ত, দীনেশ ভূঞা, পুতুল বৰুৱা, গুৱাহাটী হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ ইমৰাণ আলী, জাজি জামুগুৰিৰ ৰাতুল গগৈ, সিদ্ধাৰ্থ শইকীয়া, দীপেন বৰুৱা, যোৰহাট ভোগদৈৰ বৰপুলৰ ববী বৰুৱাৰ লগতে আমগুৰি মৰাবজাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ডাক্তৰ সবিন কলিতালৈ বুলি উচৰ্গা কৰিলোঁ। তেজপুৰ কেন্দ্ৰৰ উজ্জ্বল ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰি পত্ৰ সামৰণি মাৰিলোঁ। ধন্যবাদৰে জাজি খাটোৱালগাঁও শিৱসাগৰৰ প্ৰণৱ কুমাৰ দত্ত। দত্ত, আপুনি আমাৰ নিয়মীয়া এগৰাকী শ্ৰোতা। ফোন গানে গানেই হওক, মূৰ্চনাই হওক, আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ৰেডিঅ'ৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত সহায় কৰি আহিছে। আপোনাক ধন্যবাদ জনালোঁ আৰু আপোনাৰ গীতটি আগবঢ়াইছোঁ।

মূৰ্ছনা অনুষ্ঠানটিৰ পৰৱৰ্তী বাৰ্তাটি পঢ়িবলৈ লৈছোঁ। এই বাৰ্তাটি প্ৰেৰণ কৰিছে আমালৈ ভোজমাৰী নদৱাৰ চতিয়া বিশ্বনাথ অসমৰ পৰা জামিল হকে। তেওঁ লিখিছে, প্ৰতি মাননীয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক মহোদয়ৰ সমীপেশো মূৰ্ছনা অনুষ্ঠানত মোবাৰক হো চাৰি তোমাৰা শীৰ্ষক গীতটি শুনোৱা বুলি আশা কৰিলোঁ। এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। তেওঁ আবেদনৰ আৰ্হিত আমালৈ বাৰ্তাটি প্ৰেৰণ কৰিছে। যি কি নহওক, তেওঁক আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ গীতটি আমি শুনাবলৈ লৈছোঁ। পৰৱৰ্তী সময়লৈকো আপোনাৰ বাৰ্তা আমি আশা কৰিলোঁ।

মূৰ্ছনা অনুষ্ঠানটিৰ শেষৰ বাৰ্তাটি পঢ়িবলৈ লৈছোঁ। প্ৰতি মূৰ্ছনা আকাশবাণী তেজপুৰ জয় জয়তে নমস্কাৰ গ্ৰহণ কৰিব। মূৰ্ছনাৰ নিয়মীয়া শ্ৰোতা হিচাপে অনুষ্ঠানটিৰ জৰিয়তে আমি আমাৰ সতীৰ্থসহ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিমূৰ্ত মূৰ নিশাটি যেন গীতটি শুনিবলৈ ইচ্ছা কৰিছোঁ। হওক, আশা কৰোঁ গীতটি বজাই শুনোৱা বুলি আশাৰে বাট চাই ৰ'লোঁ। আমাৰ সতীৰ্থসকল ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, হিতেন্দ্ৰ দাস, দেৱাশীষ হাজৰিকা আৰু অঞ্জলি বসুমতাৰী, ইতি ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰ, বেতিয়নী বাগিচা, গোলাঘাট, অসম। ৰমেশ পাত্ৰ আৰু ৰুণু পাত্ৰক ধন্যবাদ জনাইছোঁ তেওঁলোকে বাৰ্তাটি প্ৰেৰণ কৰাৰ কাৰণে, আৰু তেওঁলোকৰ লগতে তেওঁলোকৰ সতীৰ্থসকলক সকললৈ বুলি আমি আগবঢ়াইছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিমূৰ্ত মূৰ নিশাটি যেন এই গীতটি।

শ্রোতাবৃন্দ, মনটো যাই গীত যেন শুনি থাকিম, শুনিয়েই থাকিম। পিছে সময়ৰ হাতত আমি যে বন্দী, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিলৈ ইমানতে বুদিয়াই ললোঁ। আপোনালোকে এনেদৰেই বাৰ্তা প্ৰেৰণ কৰি থাকিব, আমাক মৰম দি যাব, সেই আশাৰেই আজিলৈ মূৰ্চনা অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ। এই আকাশবাণী তেজপুৰ, এতিয়া প্ৰচাৰ কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ। আজিৰ অনুষ্ঠানত কুমাৰ চানুৰ কণ্ঠৰ কেইটিমান গীত শুনাবলৈ লৈছোঁ। শিল্পীগৰাকীৰ কণ্ঠত প্ৰথমেই শুনক হাম হে ৰাহি পিয়াৰ কে বোলছবিৰ এই গীতটি, সহশিল্পী অলকা য়াগ্নিক।

দিলকা কে আকাশৰ বোলছবিৰ সেয়া আছিল কুমাৰ চানু আৰু অলকা য়াগ্নিক। অনুষ্ঠানৰ শেষত শুনক কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি, বোলছবি ৰং।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিত আজি শ্ৰোতাসকলে কুমাৰ চানুৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। সহশিল্পী আছিল অলকা ইয়াগ্নিক। এই আকাশবাণী তেজপুৰ নিশা 10:30 যোৱাৰ লগে লগেই আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰো অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব বিয়লি 5:25। আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষ পৰিচালনা কৰিলে মঞ্জু বড়ো আৰু ৰাজীৱ গগৈয়ে। ট্ৰেন্সমিটাৰ আছিল সমীৰ নাৰ্জাৰী, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰ সহায়িকা কৰবী গগৈৰ সৈতে আজিৰ অধিৱেশনৰ ঘোষক মই প্ৰাঞ্জল শইকীয়াই আজিৰ অধিৱেশন ইমানতে সামৰিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।